গ্ৰাম্য উন্নয়নৰ এটি আলোচনা। পুৱা 11 বজাৰ পৰা বিয়লি 4:29 বজালৈ আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 বজাত শ্ৰোতাই শুনিবলৈ পাব যুৱ তৰংগ। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব বিয়লি 5:25 বজাত। 5:45 বজাত নিবেদন কৰা হ'ব নাম। কৃষক শ্ৰোতাৰ বাবে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিবলৈ কৃষকবাণী শুনিবলৈ পাব 6:10 বজাত। সন্ধিয়া 6:45 বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:05 বজাত বৃন্দগীত, 7:20 বজাত অনিন্দিতা পলৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব। সন্ধিয়া 7:30 বজাত নিবেদন কৰা হ'ব সুৰ লহৰী। নিশা 8:02 বজাত শুনিবলৈ পাব ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি। নিশা 9:15 বজাত পুৰণি অসমীয়া গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব।

নিশা 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 নিবেদন কৰা হ'ব আয়তি অনুষ্ঠানটি। এয়াই আছিল আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাই অঞ্জলি ওজাৰ কণ্ঠত লোকগীত, চন্দ্ৰপ্ৰভা বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম আৰু অনুষ্ঠানৰ শেষত ভজন শুনিলে নন্দিতা শৰ্মাৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছো কৃষি আলোচনা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। যোৱা সময়খিনিত আমাৰ চৰকাৰেও কৃষিৰ উন্নয়নৰ বাবে, কৃষকৰ উন্নয়নৰ বাবে যথেষ্ট চিন্তা চৰ্চা চলাইছে আৰু বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কৃষকসকলক উপকৃত কৰিবলৈ চেষ্টা কৰি আছে। এইখিনি কাম কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ যি বিভাগ আছে, সেই বিভাগে বা যি আমাৰ গৱেষণা কেন্দ্ৰ আছে কৃষিৰ, সেই সকলোখিনিয়ে কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে। এই গোটেই কথাখিনি সামৰি চৰকাৰী আঁচনি হওক বা যোৱা সময়খিনিত আমাৰ কৃষকসকলৰ কি লাভালাভ হৈছে, গোটেই কথাখিনি পাতিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা মহোদয়ক। নমস্কাৰ।
2: মোৰ ফালৰ পৰা মই আৰু লগতে জিলা কৃষি বিভাগৰ তৰফৰ পৰা প্ৰতিজন শ্ৰোতালে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ।
1: হয়, পোনপ্ৰথমে আমি যিহেতু কৈছোঁৱেই যে আমাৰ যোৱা সময়খিনিত কৃষি বিষয়ক যিখিনি আঁচনি আছে সেইখিনি ফলপ্ৰসূ কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে বোধ কৰোঁ আজিৰ দিনত কৃষকৰ উন্নতিও হৈছে। এই আঁচনিবোৰ কেনেকৈ কৰিছে, কেনেকৈ ৰূপায়ণ কৰিছে বা কৃষকসকলৰ এই ক্ষেত্ৰত তেওঁলোকৰ যিটো ফিডবেক আচলতে সেইটো কি ধৰণেৰে আপোনালোকে পাইছে, এই গোটেই কথাখিনি আমাক আপুনি জনাব। আৰু পোনপ্ৰথমে মই সেইকাৰণে আপোনাৰ পৰা জানি ল'ব খুজিছোঁ যে আঁচনিসমূহ কিয় দিয়া হয় আৰু আঁচনিসমূহ কেনে হোৱা উচিত।
2: আচলতে আমি এটা সুন্দৰ দিনত উপস্থিত হৈছোঁ আজি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে তেখেতে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ আজি এটা যোগ্যতা অৰ্জন কৰিছে জৱাহৰলাল নেহৰুৰ পিছতে। আৰু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ তথা অসমে এটা কৃষি ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক এটা সুন্দৰ অৱস্থান কৰিছে দেশৰ ভিতৰত আৰু বাহিৰতো। আৰু আঁচনি আমাৰ বিভাগীয় যিখিনি আঁচনি লোৱা হয় মাননীয় প্ৰধানমন্ত্ৰী লৈছিলে, আমাৰ মুখ্যমন্ত্ৰীলৈ বা ৰাজ্যৰ পৰা লোৱা হয়, সেইখিনি আচলতে প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ল আমাৰ কৃষকৰ উত্তৰণ, অৰ্থনৈতিক উত্তৰণ আৰু দেশৰ লগতে আৰু দেশৰ বা আমাৰ ৰাজ্যখনৰ আমাৰ যিটো চাহিদা পূৰণৰ যিটো লক্ষ্য, লগতে আমি সেই চাহিদা পূৰণৰ লগতে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ প্ৰতিটো শস্যৰ ক্ষেত্ৰতে, সেই দুটা দিশ আগত ৰাখিয়েই আমাৰ বিভিন্ন আঁচনিসমূহ লোৱা হয় বা কৃষকৰ ক্ষেত্ৰত।
1: আমি এই কথাটোৰ পৰা এটা ধাৰণা এটা গম পালোঁ যে কৃষকসকলৰ কাৰণে আঁচনি কিন্তু প্ৰয়োজনীয় বস্তু, যাতে যিহেতু আমাৰ ইয়াৰ কৃষকসকল এতিয়াও খুব কম উপাৰ্জন, কম আয় কৰি আছে, গতিকে আমাৰ আঁচনিটো প্ৰয়োজন আছে। এতিয়া এই বৰ্তমান সময়ত তেনেকুৱা যিবিলাক লাভকাৰী আঁচনি, আচলতে প্ৰত্যেকখন আঁচনিয়ে লাভকাৰী কিন্তু ফলপ্ৰসূ, যিখিনিয়ে ফল দিব পাৰিছে, তেনেকুৱা ধৰণৰ আঁচনি মানে নাম ল'বলগীয়া কোনবিলাক?
2: আচলতে আমাৰ যিখিনি কৃষি বিভাগৰ ফালৰ পৰা আঁচনি লৈ আছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে তেখেতে প্ৰথমবাৰ কাৰ্যকাল লোৱাৰ পিছতে তেখেতে এটা ডাঙৰ আঁচনি প্ৰৱৰ্তন কৰিছিলে, এইটো হ'ল আমাৰ কৃষক সন্মান নিধি। আৰু এই নামটোৱে সূচাইছে, আমি যিটো পি এম কিষাণ বুলি কওঁ, ইয়াৰ নামটোৱে সূচাইছে যে তেখেতে যিটো এটা ধনৰাশি বছৰত 6,000 টকা 2,000-2,000 যিখিনি তিনিটা কিস্তিত কৃষকসকলক দি আছে, এইটো ধন হিচাপে ধৰা নাই, এইটো সেই নামটোৱে কৈছে যে কৃষক সন্মান নিধি। তেখেতে কৃষকসকলক এটা সন্মানৰ কাৰণে, তেওঁলোকক এটা স্বীকৃতিৰ কাৰণে প্ৰথম অৱস্থাত এই আঁচনিটো প্ৰৱৰ্তন কৰিছিলে। আৰু পি এম কিষাণ আঁচনিটো আজিৰ দিনতো আমাৰ কৃষকসকলৰ কাৰণে এটা খুব সুন্দৰ আঁচনি হিচাপে পৰিগণিত হৈছে। আমাৰ অসমত, বিশেষকৈ অসমত আমাৰ প্ৰায় এতিয়ালৈকে প্ৰায় 22তম যিটো কিস্তি দিয়া হ'ল, তেতিয়ালৈকে আমাৰ প্ৰায় 95,683 কৃষক ইয়াৰ অন্তৰ্ভুক্ত হৈ আছে। দেখাত যদিও সৰু টকা, আমাৰ মই ভাবোঁ প্ৰতিজন কৃষককে অতি খুব ভাল ধৰণে উপকৃত কৰিছে। আৰু আজি কৃষক সন্মান নিধিৰ কথা সেইকাৰণে গোটেই পৃথিৱীত এইটো জনাজাত হৈছে যে ভাৰতবৰ্ষত এনেকুৱা আঁচনি চলি আছে, আৰু অসমৰ ক্ষেত্ৰতো মই কৈছোঁ আমাৰ আচলতে আমি প্ৰায় 1.5 লাখ খেতিয়কৰ আমাৰ এটা টাৰ্গেট আছিলে, কিন্তু আমি এতিয়া 80% আমি তেওঁলোকক দিব পাৰিছোঁ। তাৰে বিভিন্ন কাৰণ হয়তো কিছুমান দিব পৰা নাই। আৰু কৃষক সন্মান নিধিৰ মই আঁচনিখন কোৱাৰ লগতে আঁচনিটো কেনেকৈ আমি আচলতে পাব পাৰোঁ সেই কথাখিনিও মই ক'ব খুজিছোঁ। ইয়াৰ আগতে আমাৰ কৃষক সন্মান নিধিৰ কাৰণে আমাৰ মূলতঃ আমাৰ তেওঁলোকে দৰখাস্ত মানে এইটো আমাৰ CRC আছে, অৰুণোদয় কেন্দ্ৰ আছে, তাত সেইবিলাক যোগেদি তেওঁলোকে দৰখাস্ত দিব লাগিব, আবেদন কৰিব লাগিছিল। আৰু আবেদন কৰিবলৈ তেওঁলোকৰ এটা হ'ল তেওঁলোকৰ নিজৰ মাটিৰ এটা ডকুমেণ্টছ লাগিছিল, মাটিৰ ডকুমেণ্টছ এটা লাগিছিল, থকা বুলি নহয় তেওঁলোকে কৰিব পাৰিছিল, বেলেগতো কৰিব পাৰিছিল। দ্বিতীয় হ'ল তেওঁলোকৰ নিজৰ নামত এটা একাউণ্টছ থাকিব লাগিব, একাউণ্টছ আৰু সেই একাউণ্টছটো তেওঁলোকৰ বেংক নিজৰ যিটো মোবাইল ফোন থাকে বা যি ফোন থাকে তাৰ লগত সেইটো সংলগ্ন থাকিব লাগে। আৰু সেইধৰণে আমাৰ কৃষকৰ মানে আগত যিখিনি আছিলে দৰখাস্ত কৰি পাইছিলে। কিন্তু এতিয়া হ'ল যে এতিয়া আমাৰ এটা নতুন আঁচনি নহয়, এইটো এটা পঞ্জীয়ন বুলি ক'ব পাৰোঁ আমি, এইটো হ'ল ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰী, কৃষক পঞ্জীয়ন, ৰাষ্ট্ৰীয় কৃষক পঞ্জীয়ন। আচলতে এইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে দেশৰ প্ৰতিজন কৃষকে তেওঁ কৃষক যোনে কৃষিক বৃত্তি হিচাপে লৈছে বা বেলেগ ধৰণে কাষৰীয়া বৃত্তি হিচাপে লৈ আছে তেনেকুৱা হ'ব পাৰে, প্ৰতিজন আমাৰ মাটি থকা মানুহ, প্ৰতি ভূমি যদি যাৰ নিজৰ নামত ভূমি আছে তেওঁক ৰাষ্ট্ৰীয় এটা পঞ্জীয়ন কৰিব লাগে, আৰু সেইটো হৈছে কৃষক পঞ্জীয়ন। আৰু কৃষক পঞ্জীয়ন কৰিব লাগিলে তেওঁলোকৰ প্ৰথম হ'ল কি, নিজৰ নামত মাটি থাকিব লাগিব, খেতি মাটি থাকিব লাগিব, এবিঘা হ'ব পাৰে বেছিও হ'ব পাৰে কিন্তু থাকিব লাগিব মাটি। আৰু সেইটোৰ লগত মই কৈছোঁ তেওঁ আধাৰ সংলগ্ন, তেওঁৰ মোবাইল নম্বৰ থাকিব লাগিব, আধাৰ নম্বৰ থাকিব লাগিব, আৰু সেইখিনি যদি হয় তেওঁ কৃষক পঞ্জীয়ন কৰিব পাৰে। এইটো আমাৰ আজি কৃষি বিভাগৰ প্ৰতিজন বিষয়াৰ লগত জড়িত হৈ আছে। এতিয়া আমাৰ কৃষি বিভাগৰ অফিচ, আমাৰ প্ৰতি তিনিটা আমাৰ ইয়াত মহকুমা আছে, নগাঁও মহকুমা, কলিয়াবৰৰ ৰহা, প্ৰতিটো মহকুমাতে আমি কৃষক পঞ্জীয়নৰ কাৰণে আমি আমাৰ তাত বিষয়াসকল আছে। তাৰোপৰি আমাৰ যিখিনি ফিল্ডৰ আমাৰ যিখিনি অফিচাৰ আছে, বিষয়া আছে ফিল্ড, একদম আমাৰ কৃষি সম্প্ৰসাৰণ সহায়কৰ পৰা আদি কৰি আমাৰ কৃষি উন্নয়ন বিষয়া, তেনেকৈ আমাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, প্ৰত্যেকৰ প্ৰতিটো লেভেলতে প্ৰতিটো পৰ্যায়তে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে কৃষকসকল আহিলে। তাৰোপৰি তেওঁলোকে আমাৰ যিবিলাক আমাৰ কমন ছাৰ্ভিচ চেণ্টাৰ যিবিলাক আছে, যিখিনি তাত গৈ বা ব্লকত যিবিলাক আছে কৃষি তথ্য কেন্দ্ৰ, অৰুণোদয় কেন্দ্ৰ, তাত গৈ তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। কেৱল কথাটো হ'ল তেওঁ নিজৰ নামত মাটি থাকিব লাগিব আৰু তেখেতৰ আধাৰ নিজৰ থাকিব লাগিব আৰু আধাৰ সংলগ্ন মোবাইলটো থাকিব লাগিব। এইখিনি কৰি তেওঁলোকে যেতিয়া পঞ্জীয়নৰ দৰখাস্ত দিয়ে তেতিয়া তেওঁলোকৰ নিজৰ মোবাইলটোত 3-3টা OTP যায়, সেইখিনি OTP কিন্তু তাত লগে লগে দিব লগা মানে যিজনে কৰি থাকে তেওঁ সেইটো দিব লগা হয় তাতে। তাৰপিছত এবাৰ যেতিয়া তেওঁ ৰাষ্ট্ৰীয় পঞ্জীত সোমাই যাব, কৃষক পঞ্জীত, তেওঁ এজন ভাৰতৰ পঞ্জীকৃত কৃষক হিচাপে স্বীকৃতি পাব। এতিয়া আমি বহুত আছে যে কৃষক বহুত আছে, আমি কোনোবা চাকৰি কৰিও কৃষক আছে, এনেকৈ তেওঁ খেতি কৰে, মাটি আছে, তেনেকৈ বিজনেছ কৰিও কোনোবাই কৃষক কৰে, আৰু কিছুমানে গোটেই সম্পূৰ্ণ তেওঁ কৃষকৰ কামে, কৃষিৰ কামেই কৰে
1: মূল জীৱন জীৱিকা।
2: কিন্তু এই যে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰী যেতিয়া হ'ব, কৃষক যেতিয়া তেখেতৰ পঞ্জীয়ন হ'ব, তেতিয়া তেখেতে এই যে PM কিষাণ আঁচনিটোত, আমাৰ যিটো কৃষক সন্মান নিধি আঁচনিত, তেতিয়া তেওঁ সেইখনত আবেদন কৰিবলৈ যোগ্যতা প্ৰাপ্তি হয়, তেতিয়া যোগ্য হয়। আমাৰ এতিয়া শেহতীয়া যিটো নিয়ম আছে কৃষক, আমি যদি PM কিষাণ বা আমি যদি কৃষক সন্মান নিধি তেখেতক আবেদন কৰিব দিব লাগে, তেখেতে কিন্তু প্ৰথমতে আমাৰ যিটো ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰী, কৃষক পঞ্জীয়ন হিচাপে তেওঁ পঞ্জীকৃত নহ'লে তেখেতে দৰখাস্ত আবেদন কৰিব নোৱাৰিব এতিয়া। আৰু সেইটো প্ৰতিটো ক্ষেত্ৰতে আহি আছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে কৃষক, ভাৰতবৰ্ষৰ প্ৰতিজন কৃষকে পঞ্জীয়ন হওক আমাৰ কৃষক পঞ্জীত। আৰু আমাৰ কৃষক সন্মান নিধিত আৰু এটা এনেকুৱা কৃষক পঞ্জীয়ন কৰা, মই যি কিছুমান চাকৰিয়ালো আছে, তেওঁলোকে ইয়াত দৰখাস্ত দিব নোৱাৰে। যিসকল কৃষকৰ মাহিলীয়া যদি 2000 কম হয়, কোনোবা এজনে যদি প্ৰাইভেট কোম্পানীত কৰি আছে বা এনেকুৱা, সেইটো বেলেগ কথা, তাৰ মাজত তেওঁ কৃষি কৰি আছে, তেওঁ পাৰিব। কিন্তু মাহিলী আয় যদি 2000 কম হয়, পেঞ্চন কোনোবা পালেও তেওঁ কৰিব পাৰে, পেঞ্চন পোৱাৰ পিছত যদি 2000 কম পেঞ্চন পায়, তেখেতেও দৰখাস্ত দিব পাৰে, আবেদন কৰিব পাৰে। গতিকে কৃষক সন্মান নিধিত আমাৰ প্ৰতিজন কৃষকে তেওঁলোকৰ যাৰ নিজৰ নামত মাটি আছে তেওঁলোকে পঞ্জীয়ন কৰিব লাগে। আৰু এটা কথা হ'ল যে আমাৰ এতিয়া আমাৰ এই সময়ত আমি বিচাৰিছোঁ প্ৰতিজন কৃষকে, বা কাৰোবাৰ যদি দেউতাক মাকৰ নামত মাটি আছে, নিজৰ নামত নাই, দেউতাক মাকে যদি অকণমান মাটিও কৃষকজনক দি দিয়ে, ল'ৰা ছোৱালীৰ নামত দি দিয়ে, তাৰ যোগেদি এইটো পঞ্জীয়ন কৰিব পাৰে। বা এনেকুৱা আছে বহুতৰ মাক দেউতাক ঢুকাইছে, তেওঁ নাই, কিন্তু তেখেতৰ মাটিটো হস্তান্তৰ হোৱা নাই এতিয়াও, সেইটো কাৰণে তেওঁলোকে হস্তান্তৰৰ কাৰণে খুব সোনকালে যদি দৰখাস্ত দিয়ে, এইটো আমাৰ আমাৰ চক্ৰ পৰ্যায়ৰ চক্ৰ বিষয়া ৰাজহ বিভাগৰ যিখিনি আছে তেওঁলোকে এইটো কাম সোনকালে, মিউটেশ্যনৰ যিখিনি কাম সেইখিনি কাম তেওঁলোকে সোনকালে কৰি দিব। গতিকে আমি আমি বিচাৰিছোঁ, আমি আবেদন বিচাৰিছোঁ আমাৰ অসমৰো প্ৰতিগৰাকী কৃষকে, আমাৰ এতিয়ালৈকে প্ৰায় 90,000 ওচৰত আমাৰ কৃষক পঞ্জীয়ন হৈছে, তাৰে কিছু পি এম কিষাণ পাই থকা মানে আৰু কিছু বাহিৰৰ, কিন্তু আমি বিচাৰিছোঁ প্ৰতিগৰাকী কৃষক অসমৰ
1: যিমানেই
2: মই আমি মই ইয়াৰ দ্বাৰাই প্ৰত্যেকলৈ অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী কৃষকক, তেওঁ যিধৰণে যদি নিজৰ মাটি আছে তেওঁলোকে প্ৰতিগৰাকীয়ে কৃষক পঞ্জীয়ন সোনকালে কৰিব লাগে।
1: ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আঁচনি বৰ্তমান সময়ত চলি আছে, বা মই যদি এটা উনুকিয়াই দিওঁ যে ধৰক সাধাৰণতে দেখা যায় যে বহু কৃষকে বহু সময়ত খেতি কৰি পেলাই লোকচান ভৰিবলগীয়া হয়, হয়নে? সেই ক্ষেত্ৰত কিন্তু আমাৰ এটা বস্তু দেখোঁ যে সেইটো কৃষি বীমা বুলি এটা কথা থাকে, হয়নে? সেই কৃষি বীমাটো কেনেকৈ এজন কৃষকে কৰিব পাৰে বা তাৰ লাভটো কেনেকৈ পাব পাৰে সেইটো কথা অকণমান আমাক জনাওক।
2: এতিয়া আমি যিটো কৈছোঁ যে ফচল বীমা যোজনা বুলি আমাৰ যিটো আছে, আমি পি এম এ বি অ', এইটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰে এইটো আঁচনি, আজি তেখেতে অহাৰ পৰা এইটো আঁচনি লৈছিলে, যিটোৰ পৰা আমাৰ অসমতো আৰু গোটেই ভাৰতবৰ্ষত বহু খেতিয়কে তেওঁলোকৰ যেতিয়া কৃষি ক্ষেত্ৰখনত কাম কৰি থকাৰ পিছত যেতিয়া বানপানী হওক, খৰাং হওক বা আন পোক পৰুৱা হওক, যেতিয়া তেওঁলোকৰ ক্ষতি হয় সেই ক্ষতিত তেওঁলোকে ক্ষতিপূৰণ পাই গৈছে বীমা কোম্পানীৰ পৰা। আৰু একদম আমাৰ একেবাৰে সহজ কৰি দিয়া হৈছে এই নিয়মটো, যে আমি বিশেষকৈ আমাৰ শালি ধান, মাটিমাহ, মৰাপাত, কুঁহিয়াৰ, আলু আৰু সৰিয়হ এইকেইটা সময়ত আমি ফচল বীমাৰ কাৰণে কৰা হয়। আৰু কৃষকে নিজৰ 7.5 বিঘা মাটিৰ কাৰণে তেওঁ যদি ধানেই কৰিছে বা আলুৱে কৰিছে যি কৰক, 7.5 বিঘা মাটিৰ কাৰণে অকল 100 টকা তেওঁ দিব লাগে প্ৰিমিয়াম। গতিকে তেওঁলোকে আমাৰ স্থানীয় বীমা কৰ্মী থাকে, আমাৰ কৃষি প্ৰশাসন সহায়ক থাকে, তেওঁলোকৰ লগত যদি যোগাযোগ কৰে খেতি কৰাৰ সময়তে প্ৰথম বছৰে তেওঁলোকে অনলাইন আবেদন কৰিব লাগে।
1: সেইটোৰ কাৰণে হয় পঞ্জীকৃত কৃষক হ'ব লাগিব নেকি?
2: এতিয়ালৈকে হোৱা নাই, সেইটো পঞ্জীকৃত কৃষকতে এতিয়ালৈকে হোৱা নাই, কিন্তু সোনকালে হ'ব সেইটো। আৰু ইয়াৰ নিয়মটো এনেকুৱা যে তেওঁলোকে ইয়াত প্ৰত্যেককে আধাৰ নম্বৰ আজিকালি প্ৰত্যেকতে লাগে আমাৰ, আৰু তেওঁলোকৰ নিজৰ মাটিটো কিমান মাটি তেওঁ খেতি কৰিছে সেই মাটিৰ যিটো তথ্য সেইটো তেওঁ দিব লাগে অনলাইন আবেদনত, আৰু লগতে তেখেতে সেই 100 টকা এটা যিটো সেইটো জমা দিব লাগে। ধৰা হ'ল যে আমাৰ ইয়াত কিবা কাৰণত সেই যিখিনি মাটি তেওঁ কৰিছিলে তাত বানপানী হ'ল, আৰু এতিয়া আমাৰ সেইটো আমাৰ জি পি পৰ্যায়ত, গ্ৰাম পঞ্চায়তৰ এটা পৰ্যায়ত এটা হিচাপ কৰা হয়। আমি ক্ৰপ কাটিং বুলি কওঁ, শস্যৰ আমি কেনে কিমান উৎপাদন পাইছে এইটো ক্ৰপ কাটিঙৰ জৰিয়তে নিৰ্ণয় কৰা হয়। যদিহে আমাৰ যিটো এটা ষ্টেণ্ডাৰ্ড ধৰা আছে, আমাৰ এটা ধৰা আছে যে এটা ধানৰ উৎপাদন এটা বিশেষকৈ ধৰা আছে যিমানখিনি হ'ব তাতকৈ যদি কম হ'ল সেইবাৰ, যদি কম হৈছে বানপানীৰ কাৰণে হওক বা খৰাঙৰ কাৰণে হওক, তেতিয়া সেই কমৰ যিটো মূল্য সেইখিনি কৃষকৰ তাত তেওঁৰ বেংক একাউণ্টত নিজে নিজে সোমাই যাব, সেইটো তেওঁ তাৰ কাৰণে কৰিব নালাগে। কিন্তু যদিহে তেওঁ আবেদন কৰা মাটিৰ ক্ষেত্ৰত যে কঠীয়া পেলাইছে তাৰপিছতে হঠাৎ ধুমুহা বৰষুণ আহিল বা শিল বৰষুণ বুলি কওঁ তেনেকুৱা আহিলে, সেইটো কিন্তু তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে সেইটো দৰখাস্ত কৰিব পাৰে অনলাইনতে, তেতিয়া তাৰ মাজত বীমা ৰাখি দিয়াৰো ব্যৱস্থা আছে। তেনেকৈ যদি মাজত চপোৱা সময়ত যদি বানপানী হৈ গ'ল, লগে লগে তেওঁলোকে ফটোগ্ৰাফ আৰু আমাৰ অফিচাৰ, আমাৰ যিখিনি বিষয়া আছে তেওঁলোকক জনাব লাগে, বিশেষকৈ কৃষি বিভাগত তেওঁলোকে লগে লগে জনাব লাগে ফটো দি পেলাই। আমি তেতিয়া আমাৰ লগে লগে আমাৰ বিষয়া তাত যাব, তেওঁলোকেও তাত এটা চাব, চাই সেইখিনি আমি আপলোড কৰাৰ পিছত আমি ডিষ্ট্ৰিক্টৰ পৰা এইটো গুচি যায় তাতে, সেইখিনি সুবিধা আছে তাতে। আৰু আনকি তেওঁৰ যদি খেতিটো চপোৱাৰ পিছত যদি চপোৱাৰ 15 দিনলৈকে তেওঁলোকৰ যদি তাত সেই চপোৱা যদি নষ্ট হয় সেইটো ক্ষেত্ৰত তেওঁলোকে বীমাৰ পৰা ক্ষতিপূৰণ পাব পাৰে। কেৱল আমি এটা বিচাৰি আছোঁ, আমাৰ এতিয়া বিশেষকৈ নগাঁও যিখন জিলা, নগাঁও জিলাত আমাৰ যিটো ৱাইল্ড এনিমেল মানে আমি বনৰীয়া হাতী, বান্দৰ আৰু আমাৰ যিটো গাহৰি, বনৰীয়া গাহৰি, আমাৰ নগাঁও জিলাখনত এইটো খুব ডাঙৰ এটা ক্ষতি কৰি আছে। আমি বিশেষকৈ বনৰে হাতীয়ে হওক বা বান্দৰে হওক আৰু গাহৰি, এইটো কেৰ্কেটুৱাটো ইমান কেৰ্কেটুৱাৰ কিছুমান ব্যৱস্থা কৰিব পাৰি, কিন্তু এই তিনিটা বনৰীয়া জন্তুৰ পৰা যিটো ক্ষতি হয় সেইটো এতিয়ালৈকে আমাৰ ফচল বিমান সোমোৱা নাই এতিয়ালৈকে। আৰু আমি সেইকাৰণে আমি বিভাগীয়ভাৱে এইটো আমি আমাৰ জনাইছোঁ আমি যে এইটো সোমাব পাৰিলে আমি ভাল হয়, এইটো আমি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তেও আমি আমাৰ যিবিলাক জিলাৰ যিটো মিটিং হয় সেইখনতো আমি এইটো উত্থাপন কৰিছিলোঁ।
1: গতিকে এই কথাখিনি আমাৰ কৃষকসকলক অকণমান সজাগ হ'ব লাগিব, বা তেওঁলোক যদি আগুৱাই আহে তেতিয়াহ'লে এই আঁচনিবিলাকৰ যিটো লাভ সেই লাভটো পাব পাৰিব, আৰু তেতিয়াহে প্ৰকৃতাৰ্থত চৰকাৰখনৰ যিটো ইচ্ছা সেই ইচ্ছাটো সাফল্যমণ্ডিত হ'ব। এতিয়া তাৰ লগে লগে আৰু এটা কথা আপোনাৰ পৰা জানিবলগীয়া আছে যে আমাৰ যিবোৰ শস্যৰ খেতি কৰা হয় সেইবোৰৰ বহুতৰ ক্ষেত্ৰতে এটা ন্যূনতম সমৰ্থন মূল্যৰ কথা থাকে, যে যিটোৰ জৰিয়তে কৃষকসকলে সেইটো বিক্ৰী কৰাৰ সময়ত তাৰ পৰা লোকচান নভৰাকৈ থাকিব পাৰে। কাৰণ বহুত ক্ষেত্ৰত দেখা যায় যে যিসকল বেপাৰী আছে, বেপাৰীসকলে নিজাকৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে কৰি পেলাই খুব কম দামত বস্তুটো কিনিব পাৰে,
2: কৃষক বাধ্য হয় যে
1: বাধ্য হয়। কিন্তু সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিন্তু এটা চৰকাৰীভাৱে এটা ব্যৱস্থা এটা আছে, সেই ব্যৱস্থাটো কেনেধৰণেৰে চলি আছে?
2: আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আমাৰ অসমত অসমৰ কাৰণে যিটো পেডি প্ৰক্ৰমেণ্ট বুলি ধান ক্ৰয় আঁচনি আৰু সৰিয়হ ক্ৰয় আঁচনি, এই দুটা আঁচনি তেখেতে আমাৰ ইয়াত প্ৰৱৰ্তন কৰিছে, যিটো আঁচনিৰ জৰিয়তে আমাৰ কৃষকৰ যিটো বিশেষকৈ ধানৰ মূল্যটো এতিয়া প্ৰায় 2370 প্ৰতি কুইণ্টলত দি আছে। আৰু তাৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ সাহাৰ্য 200 টকা, কিন্তু প্ৰথমতে আমি 2300 যিটো 69 টকা সেইটোতে আমি আছোঁ প্ৰথম। যিহেতু কৃষকৰ আপুনি কোৱাৰ নিচিনাকৈ যে মধ্যভোগী কিছুমানে দামৰ এটা হঠাতে এনেকুৱা এটা সৃষ্টি কৰি দিয়ে কৃষকে বিক্ৰী কৰিবলৈ বাধ্য হৈ যায়, কিন্তু আমাৰ এই যিটো আমাৰ পেডি প্ৰগ্ৰেম যিটো ধান ক্ৰয় যিটো আঁচনি আছে ইয়াত আমাৰ প্ৰতিগৰাকী যিখিনি খেতিয়কৰ যিখিনি ধান সেইখিনি তেওঁলোকে আমাৰ অসমৰ আমাৰ নগাঁও জিলাৰ বিভিন্ন ঠাইত 3 ক্ৰয় কেন্দ্ৰ আছে, প্ৰায় আমাৰ 11টা আছে, আৰু তাত আমাৰ মাৰ্কেটিংবোৰ জড়িত হৈ আছে, আমাৰ ফুড এণ্ড চিমিন ছাপ্লাই জড়িত হৈ আছে আৰু নাফেড আছে তাতে। কিন্তু মেইনলি আমাৰ আমাৰ যিটো যোগান বিভাগৰ যিটো জৰিয়তে এই যিটো দাম এইটো দামত আমি সেইখিনি ধান ক্ৰয় কৰা হৈছে। আমাৰ কঠীয়াতলিত আছে, কামপুৰত আছে, ৰহাত আছে, বেবেজিয়াত আছে, তেনেকৈ কলিয়াবোৰত আছে, ঢিঙত আছে, গতিকে এইকেইটা ঠাইলৈ ধান ক্ৰয় আঁচনি আমাৰ ইতিমধ্যে আমি সজাগতা সৃষ্টি কৰিছোঁ। প্ৰতিগৰাকী ফাৰ্মাৰ্ছে প্ৰায় জানেই যে এইকেইটা ঠাইত আমাৰ ধান ক্ৰয় হ'ব পাৰে। ইয়াৰ কাৰণে কৃষক মাননীয় কৃষকসকলে কৰিবলগীয়া হ'ল, আমাৰ যিগৰাকী তাত আমাৰ কৃষি উন্নয়ন বিষয়া আছে, প্ৰথমতে তেওঁলোকে কৃষকজনে তেওঁ কিমান মাটিত তেওঁ খেতি কৰিছিল আৰু কিমান তেওঁ উৎপাদন পালে বা পাব সেইটো সেইখিনি এখন তেওঁলোকে চাৰ্টিফিকেট এখন ল'ব লাগে, এখন প্ৰমাণ পত্ৰ ল'ব লাগে কৃষি বিভাগৰ পৰা, সেইখন আমাৰ কৃষি উন্নয়ন বিষয়াই দি দিয়ে। সেইখিনি তেওঁলোক যোগাযোগ কৰিলে আৰু তেওঁলোক যোগাযোগ কৰাৰ আগতে যদি আমাৰ কৃষি সখী আছে বা আমাৰ কৃষি সম্প্ৰসাৰণ সহায়ক আছে তেওঁলোকৰ জৰিয়তে আহি কৃষি উন্নয়ন বিষয়ৰ পৰা সেইখন প্ৰথম তেওঁলোকে সেই চাৰ্টিফিকেটটো ল'ব লাগে। যদি এজন কৃষকৰ তেওঁ ধৰিলোঁ যে তেওঁ 100 কুইণ্টল ধান তেওঁ উৎপাদন কৰিছে, তাতে 10 কুইণ্টল বা 12 কুইণ্টল তেওঁ নিজৰ খোৱাৰ কাৰণে ৰাখিব, বাকীখিনি তেওঁ বিক্ৰী কৰিব। গতিকে সেইখিনি সেনেকৈ তেওঁলোকৰ যিখন প্ৰমাণ পত্ৰ দিয়া হয় সেইখিনি গৈ তেওঁলোকে যিটো চেণ্টাৰত যাব, তেওঁ ধৰি লৈছোঁ কোনোবা এজনে কঠীয়াতলি চেণ্টাৰলৈ গৈছে, আমাৰ যিটো ফুড এণ্ড চিভিল ছাপ্লাই যিটো চেণ্টাৰ আছে তাত গৈ তেওঁলোকে তাত এজন মেনেজাৰ থাকে, তাত সেইখন দি তেওঁলোক পঞ্জীয়ন কৰি আহিব লাগে যে মোৰ এইখিনি ধান আছে, এইখন মোৰ হেৰি, মোৰ ধান কেতিয়া ল'ব। তেওঁলোকে তেতিয়া এটা তেওঁক এটা ডেট দিব আৰু তেওঁলোক ধানৰ কেৱল চাবলগীয়া হ'ল যে আমি তেওঁলোকৰ কিছুমান ন্যূনতম কিছুমান ষ্টেণ্ডাৰ্ড আছে তেওঁলোকৰ যিখিনি তেওঁলোকে চাই, যে প্ৰথম হ'ল ধানৰ যিটো আৰ্দ্ৰতা, যিটো আৰ্দ্ৰতাটো সদায় কম থাকিব লাগে, আমি তেওঁলোকে
1: শুকান
2: ধান হ'ব লাগে, এইটো 14% তেওঁলোকে ধৰিছে, মানে 14% থাকিলে ইমান কথা নাই, গতিকে কৃষকে ধানটো শুকাই আনিব লাগে। দ্বিতীয় হ'ল তাত লেতেৰা বস্তুৰ পৰিমাণ, পটান বা এনেকুৱা, সেইটো 1% বেছি থাকিব নালাগে, 1% বেছি থাকিব নালাগে। আৰু ধানটো তেওঁলোকে যেতিয়া তেওঁলোকে নিজৰ হেৰিখন লৈ যাব, মানে প্ৰমাণ পত্ৰখন লৈ যাব, যে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, তেতিয়া তেওঁলোকে তাত গৈ নিজৰ ধানটো অকণমান লৈ যাব লাগে যাতে পৰীক্ষা কৰি চাব পাৰে। নহ'লে তেওঁ একেলগে যেতিয়া তেওঁ 90 কুইণ্টল বা 100 কুইণ্টল লৈ যাব, তাৰপিছত যদি ঘূৰাই দিয়ে ডাঙৰ কথা সেইটো। গতিকে প্ৰথমতে যে তেওঁলোকে চাই লয়, তেওঁলোকৰ নিজৰ চাব যন্ত্ৰ আছে, চোৱাৰ পিছত তেওঁলোকে যে এইটো হ'ব, তাৰপিছত তেওঁ ৰেজিষ্ট্ৰেশ্যন তাত কৰি থ'লে আৰু তেওঁ এটা দিন দিলে, সেইটো দিনত কৃষকজনে গৈ তাত ধানখিনি দিলে, দিয়াৰ পিছত তেওঁৰ যিখিনি পাবলগীয়া টকা যিটো, সেইটো এটা সময় লয়, হয়তো 1 সপ্তাহ সময় ল'ব পাৰে, কিন্তু সেইটো এটা এটা নির্দিষ্ট প্রক্রিয়ার মাজে আহে
1: আমার কৃষকসকলে বর্তমান সময়ত বহুত কথা জানা হয়েছেও আর আগবাড়িছেও তথাপিও আমি আরও আগবাই নিবলে আমি বদ্ধপরিকর বা এই ধরনের আমি লাগি থাকিব লাগিব করে থাকিব লাগিব যা সময়খিনিত সরকারে যিখিনি কাম করেছে সেখানে সচাকয়ে প্রশংসনীয় বা ভাল হয়েছে তথাপিও বর্তমান সময়ত সরকারে আকৌ এটা কথা কয়ে আছে যে খেত বচাও অভিযান বলে একটা অভিযান আরম্ভ করেছে গতি এই যেটা অভিযান এই অভিযানটির কথাটা আপনি থুলমূলকে যিখিনি কথা কলে সেই কথাখিনি এইখিনি তথাপিও মই এইটো বিশেষ এটা দুটামান বাক্য আপোনাক এই বিষয়টোৰ ওপৰত
2: এইটো আমাৰ যোৱা এক জুনৰ পৰা চলি আছে আমি প্ৰতিটো গ্ৰাম পঞ্চায়ততে আমি সজাগতা শিবিৰ পাতি আছোঁ এইটো আচলতে মাটিৰ স্বাস্থ্য সুস্থ মাটি আমি সুস্থ প্ৰকৃতি বুলি আমি যিটো কওঁ মাটিৰ যদি স্বাস্থ্য আমি ভাল ৰাখিব লাগে আমি যিবিলাক আমি ৰাসায়নিক সাৰ দিওঁ ইউৰিয়া ছুপাৰফছফেট পটাছ আমাৰ অনুমোদিত কিছুমান আমাৰ অনুমোদিত যিখিনি আছে আমার বহুত কৃষকে অনুমোদিত সারও তার উপরও বহুত হেই দিয়ে সার দিয়ে যেটে আমার প্রাকৃতিক ভারসাম্য নষ্ট করার মানে নষ্ট করব পারে করে আছে মাটির স্বাস্থ্যটা নষ্ট করে দিয়ে বিশেষকে মাটিত আমার যখন অনুজীব থাকে অনুজীবখিনিক যদি আমি মারি পেলাও তো সেই মাটি কেউ মাটি হয়ে না থাকে সেইকাৰণে আমি প্ৰতিগৰাকী কৃষকক আমি আগৰপৰা মই অনুৰোধ জনাওঁ যে তেওঁলোকে আমাৰ যিটো গৰুৰ গোবৰ বা যিকোনো আমাৰ জন্তুৰ আমি জীৱ জন্তু পোহনীয়া জীৱ জন্তুৰ যিটো বিষ্ঠা বা যিটো পেচাব সেইখিনি আমি সংৰক্ষণ কৰি মাটিত সেইখিনি সদায় দিব লাগে আমি পচন সাৰ দিব পাৰোঁ সেইটোৰ আমি কেঁচু সাৰ বনাব পাৰোঁ আৰু পাৰিলে যিমান পাৰোঁ আমি ৰাসায়নিক সাৰ কমাই দিব লাগে
1: গতিকে আমাৰ কৃষকসকলে নিশ্চয়কৈ মাটি ভালে ৰাখিব লাগিব যাতে অহা প্ৰজন্মবিলাকে সেই মাটিখিনি ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পৰা উপভোগ কৰিব পাৰে গতিকে সেইটোৰ কথা আমি অলপ যত্নপৰ হ'ব লাগিব সকলোৱে এই কথাখিনি মানি চলিব লাগিব আৰু ইতিমধ্যে আমাৰ কৃষিৰ জগতখনত যিটো নেচাৰেল ফাৰ্মিং বা জিৰ' টিলেজৰ যিটো ধাৰণা লাহে লাহে আহিছে গতিকে সেইধৰণে যদি আমি কাম কৰি যাওঁ অহা সময়খিনিত আমাৰ মাটি ভালে থাকিব আৰু মাটি ভালে থাকিলেহে আমি ভালে থাকিম আৰু আমাৰ গোটেই পৰিৱেশ ভালে থাকিব সেই কথাটো যিটো আপুনি কৈ গৈছে গতিকে সেইখিনিকে আমি কৰি পেলাই আমাৰ চৰকাৰে কৰা যিখিনি কাম কাজ সেই গোটেই কাম কাজখিনি আমি আগুৱাই নিবলৈ সকলোৱে হাতে হাতে হাত ধৰি পেলাই চেষ্টা কৰিব লাগিব অহা সময়খিনিত আকৌ আপোনাৰ পৰা এনেকুৱা পা পৰামৰ্শ বা এনেকুৱা কথা পাতিম বুলি আমি আশা ৰাখিছোঁ আৰু আজিলৈ তেতিয়াহ'লে আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ নমস্কাৰ
2: মোৰ আটাইলৈকে নমস্কাৰ জনাইছোঁ মোৰ শ্ৰদ্ধা জনাইছোঁ
0: কৃষি আলোচনা অনুষ্ঠানটি শুনিলে এতিয়া আগবঢ়াইছো গান্ধী প্ৰসংগ
3: এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছো গান্ধী প্ৰসংগ

0: জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদ। গান্ধীজীয়ে এইটো ক'বলৈ প্ৰয়োজনবোধ কৰিছিল যে মোৰ বাবে দেশ বা ভালপোৱা মানৱতাবাদীৰ দৰে একেই। মই দেশক ভাল পাওঁ কাৰণ মই মানুহ নাইবা দয়ালু ব্যক্তি। ইয়াৰ বাবে গান্ধীয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত এক ঈশ্বৰবাদ আৰু সেইটো হৈছে মানৱতাবাদৰ মাধ্যমত। তেওঁ কৈছিল যে আমি বহুজন যদিও আত্মা এক। গান্ধীজীয়ে এইটো বিশ্বাস কৰিছিল যে নিজৰ বাবে, পৰিয়ালৰ বাবে, দেশৰ বাবে আৰু বিশ্বৰ বাবে কৰা কৰ্তব্য এটা আনটোৰ পৰা স্বাধীন নহয়। এগৰাকী ব্যক্তিয়ে তেওঁৰ নাইবা পৰিয়ালৰ ক্ষতি নোহোৱাকৈ দেশৰ হিত চিন্তিব নোৱাৰে। ঠিক একেদৰে বিশ্বৰ ক্ষতি নোহোৱাকৈ কোনেও দেশ সেৱা কৰিব নোৱাৰে। অৱশেষত এইটো স্পষ্টকৈ দেখা যায় যে আমাৰ মৃত্যু হ'বই, পৰিয়াল হয়তো জীয়াই থাকিব, পৰিয়ালৰ মৃত্যু হ'বই, দেশ হয়তো বৰ্তি থাকিব আৰু দেশ ধ্বংস হ'লে পৃথিৱী বৰ্তি থাকিব। কিন্তু এনে আত্মবলিদান কৰাটো একেবাৰে সহজ কথা নহয়। ইয়াৰ বাবে দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন বুলি গান্ধীজীয়ে কৈছে। গান্ধীজীৰ মতে নিজক নিকা কৰাটো প্ৰথম পদক্ষেপ। যেতিয়া আত্মা শুদ্ধ হ'ব তেতিয়া আমি অনুভৱ কৰিব পাৰিম আমাৰ প্ৰতি মুহূৰ্তৰ কৰ্তব্য। গান্ধীজীয়ে কৈছে জাতীয়তাবাদক মই ভাল পাওঁ নাইবা জাতীয়তাবাদৰ প্ৰতি মোৰ ধাৰণা এইটো যে মোৰ দেশখন স্বাধীন হ'ব লাগে, যদি প্ৰয়োজন হয় গোটেই দেশখনৰে মৃত্যু হওক তথাপিও মানৱ আত্মা জীয়াই থাকিব লাগে। আত্মাৰ বাবে কোনো কোঠালীৰ প্ৰয়োজন নহয়, এইটোৱেই আমাৰ জাতীয়তাবাদ হওক। তেওঁ ইয়াকো উনুকিয়াইছে যে জাতীয়তাবাদ নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্ভৱ নহয়। যেতিয়াই জাতীয়তাবাদ কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পৰা যাব তেতিয়াহে আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্ভৱ হ'ব। যেতিয়া পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ একগোট হৈ এজন মানুহ হিচাপে কাম কৰিবলৈ সমৰ্থ হ'ব তেতিয়াহে আন্তঃৰাষ্ট্ৰীয়তাবাদ সফল হৈ উঠিব। এইটো নোৱাৰিলে আত্মস্বাৰ্থৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিখন আধুনিক ৰাষ্ট্ৰ ধ্বংস কৰিবলৈ চেষ্টা কৰিব। নিৰস্ত্ৰীকৰণ সকলোৰে বাবে একেই হ'ব লাগে এইবুলি গান্ধীজীয়ে অনুভৱ কৰিছিল। তেওঁ ইয়াকো কৈছে যে ধ্বংস উত্তেজনাক তাৎক্ষণিকভাৱে বিদায় দিব লাগে। অস্ত্ৰ উৎপাদন বা অস্ত্ৰ সংগ্ৰহ অন্য এটি অসহনীয় অতিৰিক্ত বোজা। প্ৰকৃত নিৰস্ত্ৰীকৰণ নহ'লে পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ এখনে আন এখনক আক্ৰমণ কৰাৰ পৰা বিৰত নাথাকিব।
1: এয়া আছিল জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয়তাবাদ সম্পৰ্কে মহাত্মা গান্ধীৰ বক্তব্য। এতিয়া আগবঢ়াইছোঁ এটি ভজন।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, নৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যাই

অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে চাৰিজন লোকক যোৱা নিশা আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ মাজত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য তথা উদ্যোগ, সাহিত্য আৰু ক্ৰীড়া, শিক্ষা তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে পদ্ম বঁটাসমূহ প্ৰদান কৰি অহা হৈছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু সুচল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰ্টেলটো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চ প্ৰদান কৰাৰ লগতে কৃষক আৰু প্ৰতিষ্ঠানৰ সদস্য তথা অংশীদাৰসকলৰ স্বাৰ্থৰ হকে নাফেডৰ সামগ্ৰিক কাম কাজ উন্নত কৰাৰ ক্ষেত্ৰত পৰ্টেলটো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ সময়ত শ্ৰীশ্বাহে নাফেডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কৃষককেন্দ্ৰিক উদ্যমো মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুসকলৰ বাবে নাফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাত শস্যৰ উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে দৃষ্টি পৰ্টেল আৰু উদ্যম উৎসৰ পৰিকল্পনা শক্তিশালী কৰাৰ উদ্দেশ্যে আন এটা পৰ্টেল অন্যতম। ইয়াৰ পাছত শ্ৰীশ্বাহে নাফেডৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। এই বৈঠকৰ সময়ত নাফেডৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে শ্ৰীশ্বাহে পূৰ্বৰ ভ্ৰমণৰ সময়ত সংস্থাটোৰ বাবে দিয়া পৰিকল্পনা সন্দৰ্ভত দিয়া নিৰ্দেশনা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু ভৱিষ্যৎ কাৰ্যপন্থাৰ বিষয়ে তেওঁক অৱগত কৰোৱা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5,00,000 অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে। এই পৰিসংখ্যাই অংগ আৰু কলাদানৰ বাবে জীৱন ৰক্ষাকাৰী পদক্ষেপৰ প্ৰতি দেশবাসীৰ সজাগতা আৰু অৱদান আগবঢ়োৱাৰ মানসিকতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। অংগ প্ৰতিৰোপণৰ অপেক্ষাত থকা ৰোগীসকলৰ বাবে এই মহানুভৱতাই নতুন আশাৰ বাট মুকলি কৰিব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু স্বেচ্ছামূলক অংগদানৰ প্ৰতি জনসাধাৰণৰ সজাগতাই এই সাফল্য সম্ভৱ কৰি তোলা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। এই উপলক্ষে ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিৰোপণ সংস্থাৰ সঞ্চালক ডাঃ অনিল কুমাৰে দেশবাসীলৈ কৃতজ্ঞতা জনোৱাৰ লগতে অংগদানৰ মহান কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে। সন্ত্ৰাসবাদ বিৰোধী বিষয়ত ভাৰত মৰক্কো যুটীয়া কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া সচিব ডঃ বিনোদ বাহৰে আৰু মৰক্কোৰ ৰাষ্ট্ৰীয় ন্যায়িক আৰক্ষী ব্ৰিগেডৰ হিচাম বালিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। বৈঠকত উভয় পক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উভয় পক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰো গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘ ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ চমুকৈ FATA, গোলকীয় সন্ত্ৰাসবাদ বিৰোধী মঞ্চকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত কালি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত সকাবহ অগ্নিকাণ্ডত 15গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱা ঘটনাৰ পাছত আৰক্ষীয়ে 6জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে 4জনক যোৱা নিশা আটক কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশৰ পাছতেই লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণ, অগ্নি বিভাগ আৰু বিদ্যুৎ বিভাগৰ 4গৰাকী বিষয়াকো নিলম্বন কৰা হৈছে। আলিগঞ্জ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু উত্তৰ প্ৰদেশ অগ্নি সেৱা অধিনিয়মৰ সৈতে জড়িত ধাৰাৰ অধীনত 6গৰাকী অভিযুক্ত আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ভৱনটো চিল কৰিছে। ঘটনাৰ সঠিক তদন্তৰ বাবে ফৰেনচিক গোট আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পাছত ভৱনটোৰ সন্দৰ্ভত উন্নয়ন প্ৰাধিকৰণে গ্ৰহণ কৰা পূৰ্বৰ কাৰ্য ব্যৱস্থা আৰু তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অকৰ্তৃত্বহীন নিৰ্মাণ কাৰ্যৰ বাবে 2016 চনতে এই ভৱনটো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল যদিও দুমাহতকৈ কম সময়ৰ ভিতৰতে এই আদেশ প্ৰত্যাহাৰ কৰা হৈছিল। কাটাৰৰ ৰাছ লাফানত দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাত 12গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱা বুলি দোহাস্থিত ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে। দূতাবাসে লগতে এই ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। দূতাবাসে প্ৰকাশ কৰা অনুসৰি ঘটনাত আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কাটাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোহাস্থিত ভাৰতীয় দূতাবাসে কাটাৰৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়াবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে কাটাৰৰ আটাইতকৈ বৃহৎ জুলীয়া প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত হোৱা এই কাৰিকৰী দুৰ্ঘটনাত কমেও 13জন লোকৰ মৃত্যু আৰু 66গৰাকী লোক আহত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপি 2টা গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16টালৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হৈছে। ইপিনে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গ'লত পৰাস্ত কৰিছে। এই জয়ৰ সৈতে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। অধিনায়ক লিঅনেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই গ'ল দুটাৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোস্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। বিশ্বকাপত আজি পুৱা 5:30 নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত আৰম্ভ হোৱা এখন খেলত নৰৱে ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৱা 8:30 আন এখন খেলত ছাণ্টা ক্লোৰাত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন নাফেডৰ এটা নীলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5 লাখ অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4জন লোকক আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰিটো ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰিছোঁ সুপ্ৰভাত। আজিৰ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে প্ৰাঞ্জল শইকীয়াই।

0: সুপ্রভাতৰ আজিৰ খণ্ডটি। উইলিয়াম হেজলিছে কৈছে, স্বাধীনতাক ভালপোৱা মানে আনক ভালপোৱা, ক্ষমতাক ভালপোৱা মানে নিজক ভালপোৱা। আজি মঙ্গলবাৰ, 1948 আহাৰ মাহৰ আজি 8 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 23 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:34:53 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:34। আজি শুক্লা নৱমী। আজি এই 23 জুন দিনটো ৰাষ্ট্ৰসংঘৰ ৰাজহুৱা সেৱা দিৱস ৰূপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 23 জুনত ৰাজহুৱা সেৱা দিৱস বিশ্বজুৰি পালন কৰে। জনগণৰ প্ৰতি ৰাজহুৱা সেৱাৰ গুৰুত্ব উপলব্ধি কৰাই হৈছে এই দিৱসৰ মূল তাৎপৰ্য। প্ৰিয় শ্ৰোতা, লোক সংস্কৃতিৰ সাধক লোকেশ্বৰ গগৈৰ আজি মৃত্যুদিন। আজি এই অনুষ্ঠানত লোকেশ্বৰ গগৈৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিছে বিশিষ্ট নগঞা বিহু সংস্কৃতিৰ গৱেষক অনুপ বৰুৱাই।
1: নমস্কাৰ, মই আকাশবাণী নগাঁৱৰ যোগেদি সমূহ শ্ৰোতা দৰ্শকক মই আন্তৰিক অভিনন্দন জনাইছো। যিজন ব্যক্তিৰ কথা মোক কবলৈ কলে, আজি সঁচাকৈ আমাৰ দিনটোৰ কাৰণে, আজিৰ দিনটো বিশেষকৈ 23 জুন, আজিৰ দিনটোৰ কাৰণে আমাৰ খুব দুখৰ দিন বুলিয়ে কব লাগিব। মই লোকেশ্বৰ গগৈ, যিজন বিশিষ্ট লোক কৃষ্টিৰ সাধক, গৱেষক আৰু সাহিত্যিক, আৰু সমাজ জীৱনৰ কাৰণে তেখেতৰ বহুত অৱদান আমাক দি থৈ গৈছিলে। আৰু মই পাৰ্চনেলি তেখেতক মই কেইবাৰো পাইছো। মোৰ সাংস্কৃতিক জীৱনৰ মই লোক কৃষ্টিৰ ওপৰত তেখেতৰ ওপৰত বহুত কথাই মই আমি আলোকপাত আমি কৰিছিলো বা তেওঁৰ লগত মই আলোচনাও কৰিছিলো এই বিষয় লৈ। আচলতে তেখেতৰ জন্ম হৈছিলে 1828 চনৰ 2 ডিচেম্বৰত গোলাঘাট জিলাৰ খুমটাই, আৰু তাতে তেওঁ পঢ়া শুনাৰ শেষ কৰি কৰ্মসূত্ৰে তেওঁ আমাৰ নগাঁও ৰহাত আহি তেওঁ কৰ্মসূত্ৰে আহি পেলাই ৰহাত তেওঁ স্থায়ীভাৱে থাকিবলৈ ললে। আৰু তেওঁ লোক কৃষ্টিৰ জীৱনৰ মই যিখিনি দেখিলো বা যিখিনি মই পাইছো তেওঁক লগ পাই, তেওঁ বহুতখিনি কথাই আমি অসমৰ নতুন প্ৰজন্মই হওক অসমৰ ৰাইজেই হওক বহুত কিন্তু শিকিবলগীয়া আঠল আছে। আৰু তেনেকুৱা এজন ব্যক্তিক আজিৰ দিনত, আজিৰ যিটো পৰিস্থিতি আমাৰ সাংস্কৃতিক জীৱনৰ যাত্ৰাত বা অসমৰ সংস্কৃতি যিটো পৰিৱেশৰ সৃষ্টি হৈছে, তেনেকুৱা এজন বিশিষ্ট ব্যক্তিক আমাৰ খুবেই প্ৰয়োজন আছিলে। আৰু অতি খুব দুৰ্ভাগ্য দিন, আজিৰ দিন 23 জুন 2020 চনত, আজিৰ দিনটোৱে 23 জুনতে তেওঁক আমাক কন্দুৱাই থৈ আমাৰ মাজৰ পৰা তেওঁ চিৰদিনৰ কাৰণে বিদায় ললে। গতিকে মানুহ জন্ম হলে মৃত্যু হবই, এইটো কথা সকলোৱে জানে। কিন্তু তথাপিতো মই নতুন প্ৰজন্মৰ কাৰণে মই দুটা কথা ক'ব বিচাৰো। তেওঁ যিখিনি কৰ্মৰাজি লোক কৃষ্টিৰ ওপৰত তেওঁ যিখিনি গৱেষণা কৰিলে বা সাহিত্য বা সমাজৰ বিষয়ে যিখিনি তেওঁ কৰিলে, তেওঁ বহুত কিতাপ আছে কেইবাখনো, তাৰ ভিতৰত মই নতুন প্ৰজন্মক এটাই অনুৰোধ জনাম। তেওঁ দুখন কিতাপ মই নিজে পঢ়িছিলো অলপ, অসমৰ লোক কৃষ্টি আৰু অসম ফুটবল লোক কৃষ্টি, এই কিতাপ দুখনৰ ওপৰত তেওঁ যথেষ্টখিনি তেওঁ আমাক জ্ঞান দি থৈ গৈছে লোক কৃষ্টিৰ ওপৰত। আৰু মই ভাবো নতুন প্ৰজন্মই এই কিতাপ দুখন যদি পায় তেওঁলোকে পঢ়ক, চৰ্চা কৰক। আৰু মই বেছি দীঘলীয়া নকৰো, গতিকে আজিৰ দিনটোত মই খুব অন্তৰৰ পৰা মই সোঁৱৰিছো আৰু তেওঁ যতেই থাকে তেওঁ ভালে থাকক, তেওঁ বিদেশী আত্মাই সদগতি লওক আৰু সদায় তেওঁ আমাৰ মাজত সদায় এনেদৰে জীয়াই থাকিব। নমস্কাৰ।
0: অসমৰ এগৰাকী বিশিষ্ট লোক সংস্কৃতিৰ সাধক লোকেশ্বৰ গগৈৰ প্ৰসংগত সেয়া আছিল বিহু সংস্কৃতিৰ গৱেষক অনুপ বৰুৱা। অসমৰ এগৰাকী বিশিষ্ট মুক্তিযুঁজাৰু আৰু ৰাজনীতিবিদ গৌৰীশংকৰ ভট্টাচাৰ্য। 1915 চনত নলবাৰীত গৌৰীশংকৰ ভট্টাচাৰ্যৰ জন্ম হয়। 1935 চনত গৰ্ডন হাইস্কুলৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে। 1939 চনত অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। 1941 চনত অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পুনৰ 1944 চনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তেওঁ ৰাজনীতিবিদ হিচাপে 4 বাৰকৈ অসম লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ অসমত প্ৰথম আঞ্চলিক ৰাজনৈতিক দল পিপলছ ডেম'ক্ৰেটিক পাৰ্টি অৱ আছাম গঠন কৰিছিল। তেওঁ যদিও ৰাজনীতিৰ সৈতে জড়িত আছিল, তথাপিও সাহিত্যৰ প্ৰতি তেওঁৰ যথেষ্ট ৰাপ আছিল। আবাহন আলোচনীত তেওঁ ভালেমান গল্প প্ৰকাশ কৰিছিল। তেওঁৰ নিজা প্ৰকাশিত গ্ৰন্থ সংকলন হৈছে প্ৰেমতকৈও তীব্ৰ। এজন গল্পকাৰ হিচাপে তেওঁ 1997 চনত অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন গ্ৰন্থ হৈছে ভূমিপুত্ৰৰ সমবেদনা। সবিনয় নিবেদন হ'ল তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ। তেওঁ এজন অনুবাদকো আছিল। স্বাধীনতাৰ ৰজা বিচাৰ নামৰ গ্ৰন্থখন অনুবাদ কৰাৰ বাবে তেওঁ 1998 চনত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল। এইগৰাকী বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ আৰু মুক্তিযুঁজাৰু গৌৰী শংকৰ ভট্টাচাৰ্যৰ মৃত্যু হয় 2003 চনৰ এই 23 জুন তাৰিখে। অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। তেওঁৰ জন্ম হৈছিল 1959 চনত বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবাৰী গাঁৱত। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম আন্দোলনৰ আৰম্ভণি কালতে 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। মৃত্যুৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰ আছিল সৰুপেটাৰ BHB মহাবিদ্যালয়ৰ প্ৰাগ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। আমি আজি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰসংগত দুআষাৰ আলোচনা কৰিলোঁ, কিয়নো তেওঁৰ জন্ম হৈছিল 1959 চনৰ এই 23 জুন তাৰিখে। আজি এই 23 জুন দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় ইণ্টাৰনেশ্যনেল উইডোজ ডে বা আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস হিচাপে। সমাজত অৱহেলিত আৰু বঞ্চিত বিধৱা মহিলাসকলৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। 2011 চনত ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে এই দিৱসক স্বীকৃতি প্ৰদান কৰিছিল। বিধৱা মহিলাসকলে স্বামীৰ মৃত্যুৰ পাছত মানসিক, সামাজিক আৰু আৰ্থিক বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। বহু দেশত এতিয়াও বিধৱাসকল বৈষম্য আৰু সামাজিক কুসংস্কাৰৰ বলি হ'ব লাগে। শিক্ষাৰ অভাৱ, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চনা, দৰিদ্ৰতা আৰু সামাজিক নিৰাপত্তাৰ অভাৱৰ দৰে সমস্যাই তেওঁলোকৰ জীৱন অধিক কঠিন কৰি তোলে। আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱসৰ মূল লক্ষ্য হৈছে বিধৱাসকলৰ সমস্যা আৰু অধিকাৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। এই দিৱসত বিভিন্ন সজাগতামূলক কাৰ্যসূচী, আলোচনা সভা, ছেমিনাৰ আৰু সমাজ কল্যাণমূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিধৱা মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ শিক্ষা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ভাৰতবৰ্ষ তথা অসমতো বহু বিধৱা মহিলা বিভিন্ন সমস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছে। চৰকাৰ আৰু বিভিন্ন সামাজিক সংগঠনে তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও সমাজৰ প্ৰতিজন ব্যক্তিয়ে বিধৱাসকলৰ প্ৰতি সহানুভূতিশীল মনোভাৱ গ্ৰহণ কৰি তেওঁলোকক সমান মৰ্যাদা আৰু সন্মান দিব লাগিব। আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস কেৱল এটা বিশেষ দিন নহয়, ই বিধৱা মহিলাসকলৰ অধিকাৰ আৰু সন্মান ৰক্ষাৰ বাবে বিশ্ববাসীক সজাগ কৰাৰ এক গুৰুত্বপূৰ্ণ উপলক্ষ। এখন ন্যায়ভিত্তিক আৰু সমতাপূৰ্ণ সমাজ গঢ়িবলৈ বিধৱাসকলৰ প্ৰতি সহমৰ্মিতা, সন্মান আৰু সহযোগিতা আগবঢ়োৱা আমাৰ সকলোৰে দায়িত্ব। প্ৰিয় শ্ৰোতা, এইখিনিতে কণ্টেক্ট বিৰতিলৈ শুনো আহক জয়ন্ত হাজৰিকাৰ কণ্ঠৰ

ইতিহাসত আজি দিনটো। এইবাৰ আহিছো এই প্ৰসংগলৈ। পলাচীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ্দৌলাৰ মাজত যুদ্ধ আৰম্ভ হৈছিল 1757 চনৰ এই দিনটোতে। শ্বেখ হাসিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদত শপত গ্ৰহণ কৰিছিল 1996 চনৰ এই দিনটোতে। ইংৰাজ কম্পিউটাৰ বিজ্ঞানী এলান টুৰিঙৰ জন্ম হয় 1912 চনৰ এই দিনটোতে। বিশিষ্ট গান্ধীবাদী বিচাৰক আৰু সামাজিক কৰ্মকৰ্তা সন্দীপ প্ৰসাদ ভট্টৰ জন্ম হয় 1934 চনৰ এই দিনটোতে। ভাৰতীয় ফুটবল খেলুৱৈ প্ৰদীপ কুমাৰ বেনাৰ্জীৰ জন্ম হয় 1937 চনৰ এই দিনটোতে। ভাৰতীয় অভিনেতা তথা ৰাজনীতিবিদ ৰাজ বব্বৰৰ জন্ম হয় 1952 চনৰ এই দিনটোতে। 1914 চনৰ এই দিনটোতেই মৃত্যু হয় ভাৰতীয় ৰাজনীতিক তথা সমাজ সংস্কাৰক গংগা প্ৰসাদ বাৰ্মাৰ। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু হয় 1953 চনৰ এই দিনটোতে। পলিঅ' ৰোগৰ প্ৰতিষেধকৰ আৱিষ্কাৰক জোনাছকৰ জন্ম হৈছিল 1995 চনৰ এই দিনটোতে। আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু হয় 1953 চনৰ এই 23 জুন তাৰিখে। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনালৈ পুনৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: সুপ্রভাত, অনুষ্ঠানটি শুনিলে।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ

0: তার কোনো কারণ নাই। সুস্থ চকু স্পষ্ট দৃষ্টি এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

মিডিয়ামৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো মমতা বৰঠাকুৰৰ কণ্ঠৰ গীতেৰে। গীতৰ কথা গণেশ গগৈৰ।

প্ৰফুল্ল পাঠকৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণা প্ৰকাশ হাজৰিকা, গীতিৰ প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এইবাৰ শুনোৱা হওক বন্দনা ভাগৱতীৰ কণ্ঠৰীতি গীত। গীত লিখিছে হেমন্ত দত্তয়।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হেমন্ত গোস্বামীয়ে লিখা আৰু ৰাজেশ্বৰ বৰদলৈয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে ময়ূৰ বৰাই।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
4: আকাশবাণী গুৱাহাটী
5: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ
5: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
4: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত
5: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: মন কী বাত হে জন জন কি সভি কি কুছ অপনি সি সংঘৰ্ষৰ কে কুছ কিছে কাহানী কুছ সফলতাওঁ কি অনকহি বিৰাসত কি উম্মীদে নয় ভাৰত কি মহিনে কে আখৰী ৰবিবাৰ কা ৰহতা হে ইন্তজাৰ মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আংগন তক ব্ৰহ্মপুত্ৰ কে ঘাট সে হিমালয় কে বিস্তাৰ তক হোতী হে মন কী বাত প্ৰধানমন্ত্ৰী কে সাথ তো সুনিয়ে ইস মহিনে 28 জুন সুবহ 11 বজে মন কী বাত আকাশবাণী দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর ইসকে অতিরিক্ত আকাশবাণী আর দূরদর্শন কে ইউটিউব চ্যানেল আর প্রসার ভারতী কে অ্যাপ নিউজ অন এয়ার আর ওটিটি প্ল্যাটফর্ম ওয়েভস পর সজীব প্রসারণ লাইভ স্ট্রিমিং কে মাধ্যম সে তো ইয়াদ রাখেন রবিবার 28 জুন সুবহ 11 বজে মন কী বাত
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰু শুনিবলৈ পাব এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অফ 32 পৰ্যায়ত প্ৰৱেশ 18টা গলেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীৰ এটা অনুষ্ঠানত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত প্ৰতিদিনে 4,80,00,000 চিপছ উৎপাদন হ'ব এই চিপছসমূহ ভিন্ন দেশলৈ ৰপ্তানি কৰা হ'ব একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী

0: বুলিও তেওঁ উল্লেখ কৰে।
1: বাই নৱেম্বৰ টাটা ছেমিকণ্ডাক্টৰ উইল ষ্টাৰ্ট এক্সপৰ্টিং চিপছ ফ্ৰম গুৱাহাটী, দেট ইজ দ্য টাইম লাইন, এণ্ড উই আৰ গোয়িং টু এক্সপৰ্ট 48 মিলিয়ন চিপছ ডেইলি ফ্ৰম গুৱাহাটী টু ৱৰ্ল্ড। আই থিংক আই শুড নট টেল দ্য বায়াৰ্ছ, বাট দিজ আৰ গ্ল'বেল বায়াৰ্ছ, গ্ল'বেল নেমছ হোম আই থিংক উই হিয়াৰ দোজ নেমছ ডে টু ডে, বাট ইট উইল বি ফৰ টাটা টু ডিছক্লোজ দ্য নেম অফ দেয়াৰ কাষ্টমাৰ্ছ। আই উইল নট ডু ডেট, বাট in ISM 2 already we are in a, I can tell you, two more at larger level semiconductor industry will come to Assam. We have already closed the deal with two bigger player. I think that is already in the pipeline.
0: ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি APDCLক বিদ্যুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱা পানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈও নিৰ্দেশনাটোত উল্লেখ আছে। যোৱা নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত 3rd কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। উল্লেখযোগ্য যে কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি পালে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম

0: সমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় শতাধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে বিশ্বনাথ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সঞ্চালক ঐশিক ডেকাই।
1: আমি বিহালী সমষ্টি, চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয় গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি, চাহটো আছে থাকিব, তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলোঁ। আমাৰ 100+ MSME ইউনিটছ উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। বেংকিং এথিক্স যিটো ফ'ল' কৰিব লাগে, বিজনেছ মেথডছ যিখিনি তেওঁলোকে ফ'ল' কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হ'ব পাৰে, সেইখিনিতে আমাৰ ফ'কাছ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছোঁ, তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়েও আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। আজি বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হৈছে। 1894 চনৰ 23 জুনত পেৰিছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰা হৈছিল। এই বিশেষ দিনটোকে স্মৰণ কৰি 1948 চনৰ পৰা প্ৰতিবছৰে 23 জুন তাৰিখটো অলিম্পিক দিৱস হিচাপে পালন কৰি অহা হৈছে। অলিম্পিক দিৱসৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সন্থাই আজি পুৱাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা এটা চাইকেল ৰেলী উলিয়ায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে ফ্লেগ অফ কৰা চাইকেল ৰেলীটো বেহাৰবাৰীৰে ঘূৰি লখৰা হৈ পুনৰ সৰুসজাৰলৈ ঘূৰি আহে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা 5:30 বজাত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত নৰৱে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। এই গুৰুত্বপূৰ্ণ জয়েৰে নৰৱে বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ড অফ 32 বা নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। পুৱা 8:30 বজাৰ পৰা ছাণ্টা ক্লাৰাত অনুষ্ঠিত বিশ্বকাপৰ আন এখন খেলত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হৈছে। ইপিনে যোৱা নিশা ফ্ৰান্সে ইৰাকক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এম্বাপ্পে 2টা গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16লৈ বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হয়। ইয়াৰ পূৰ্বে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গলত পৰাস্ত কৰে। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। খেলখনত অধিনায়ক লিঅ'নেল মেছিয়ে 38 মিনিটত প্ৰথমটো আৰু অতিৰিক্ত সময়ত দ্বিতীয়টো গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই 2টা গ'লৰ জৰিয়তে বিশ্বকাপত মুঠ 18টা গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোশ্লাভ ক্লোজৰ 16টা গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম বিস্তাৰ বাতৰিত চকু ফুৰাওঁ। গুৱাহাটী শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত শুভাৰম্ভ হোৱা অম্বুবাচী মহাযোগ সম্পৰ্কে বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত বাতৰিটোৰ শীৰ্ষক বন্ধ হৈ গ'ল কামাখ্যাৰ দুৱাৰ, অম্বুবাচী আৰম্ভ। অসমীয়া প্ৰতিদিন কাকতত একেটা বাতৰিৰ শিৰোনাম দেশ বিদেশৰ ভক্ত সাধুসন্তৰ সমাগমেৰে উঠপথপ কামাখ্যাধাম। দি চেণ্টিনেল কাকতে বাতৰিটো অম্বুবাচী মেলা আৰু চেলিব্ৰেশ্যন অব স্পিৰিচুৱেলিটি ফেমিনাইন পাৱাৰ এণ্ড ছচিয়েল কনচিয়াছনেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ, ডুবাই আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ চলিব বিমান শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম অৰ্থনৈতিক বিকাশৰ শক্তিশালী কেন্দ্ৰৰূপে আত্মপ্ৰকাশৰ পথত অগ্ৰসৰ হোৱা আৰু ৰাজ্যত দুটা নতুন ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনকে ধৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাৰ বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ব্ৰিটেইনত এটা দশকৰ ভিতৰত পঞ্চমগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰূপে কি ষ্টাৰ্মাৰে পদত্যাগ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। অসমীয়া খবৰ কাকতে নতুন বিভাগৰ দায়িত্ব লাভ কৰা দুগৰাকী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাৰ তৎপৰতাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লক্ষ্ণৌৰ এটা কোচিং চেণ্টাৰত কালি হোৱা অগ্নিকাণ্ডত 14গৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যুৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ নিৰূপমা গোস্বামী। লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে ৰূপায়ণ কৰাৰ উদ্দেশ্যে তামোলপুৰ জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকৰ লগতে এগৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ষেত্ৰ প্ৰশিক্ষকসকলক লোকপিয়ল সম্পৰ্কীয় বিভিন্ন বিষয়, দায়িত্ব আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। পৰৱৰ্তী সময়ত এই 14গৰাকী ক্ষেত্ৰ প্ৰশিক্ষকে জিলাখনৰ গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক প্ৰশিক্ষণ আগবঢ়াব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা নৱেম্বৰৰ পৰা জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি। অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন আৰু নৰৱে, ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ ৰাউণ্ড অব 32 পৰ্যায়ত প্ৰৱেশ। 18টা গলেৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গলদাতা হিচাপে লিঅ'নেল মেছিৰ অভিলেখ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার শ্রোতা সকল, জিলার রেহরুপ অনুষ্ঠানত আজি আমি যাওঁ হক মাজুলি জিলালৈ। আজি আমাক সঙ্গ দিছে মাজুলি জিলার সংবাদদাতা বিকাশ শইকীয়ায়। সমগ্র বিশ্বৰ লগতে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগতো দেওবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপন কৰা হয়। এই সন্দৰ্ভত অধিক শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: যোগ দিৱসৰ এই বৰ্ষৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগৰ আধাৰত জিলাখনত জনসাধাৰণৰ মাজত যোগৰ গুৰুত্ব তথা সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জিলা আয়ুক্ত তথা উপস্থিত বিশিষ্ট অতিথিসকলে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি যোগ দিৱসৰ শুভাৰম্ভ কৰে। এই বিশেষ যোগ শিবিৰত জিলা আয়ুক্ত সৃষ্টি সিং, জিলা আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়ববীয়া, কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু স্থানীয় ছাত্ৰ ছাত্ৰী তথা বিভিন্ন ব্যক্তি সমবেত হৈ নিৰ্ধাৰিত বিভিন্ন যোগাসন আৰু প্ৰণায়ামৰ যুটীয়া অভ্যাস কৰে। যোগ সন্মিলনৰ অন্তত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মাজুলী তথা ৰাষ্ট্ৰীয় আয়ুষ অভিযান মাজুলীৰ সহযোগত অনুষ্ঠিত হোৱা জিলা ভিত্তিক যোগ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত তথা সকলো অংশগ্ৰহণকাৰীকে জিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ স্বীকৃতিমূলক মানপত্ৰ প্ৰদান কৰা হয়।
1: মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত যোৱা 12 জুনত কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত বনগাঁও গাঁও পঞ্চায়তত পাৰ্থেনিয়াম অপতৃণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। এই সন্দৰ্ভত বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: স্থানীয় কৃষকসকল উপস্থিত থকা এই বিশেষ সজাগতা সভাখনিত অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশিষ্ট কৃষি বিজ্ঞানী ক্ৰমে ডক্টৰ অঞ্জন কৃষ্ণ শৰ্মা, ডক্টৰ সমীৰণ ভট্টাচাৰ্য আৰু ডক্টৰ মিলনজ্যোতি কোঁৱৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। বিজ্ঞানীসকলে এই মাৰাত্মক তথা বিষাক্ত উদ্ভিদবিধৰ পৰা কৃষি পথাৰৰ লগতে মানুহ আৰু জীৱ জন্তুৰ স্বাস্থ্যৰ হ'ব পৰা ভয়াৱহ ক্ষতিসমূহৰ সম্পৰ্কে কৃষকসকলক সবিস্তাৰে বুজাই কয়। ইয়াৰ লগতে এই অনিষ্টকাৰী বনবিধ কেনেকৈ কৃষি পথাৰত বৈজ্ঞানিক পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব তাৰ উপায়সমূহ আৰু ইয়াক উচ্ছেদ কৰাৰ সময়ত ল'বলগীয়া আৱশ্যকীয় সাৱধানতা সন্দৰ্ভতো বিশদভাৱে অৱগত কৰে। মাজুলীৰ কৃষি খণ্ডৰ সুৰক্ষা আৰু কৃষকসকলৰ সামগ্ৰিক মংগলৰ বাবে প্ৰশাসনে লোৱা এই সজাগতা অভিযানে জিলাখনত পাৰ্থেনিয়াম অপতৃণৰ প্ৰকোপ ৰোধ কৰাত বিশেষ সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
1: মাজুলী জিলাৰ দুয়োটা উন্নয়ন খণ্ডৰ অধীনত তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা 18 জুনৰ পৰা জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। এই সম্পৰ্কে বিতংভাৱে শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: ভাৰত চৰকাৰৰ 12 বছৰীয়া বিশ্বাস, উন্নয়ন আৰু জনকল্যাণমূলক যাত্ৰাৰ লগত সংগতি ৰাখি এই বিশেষ শিবিৰসমূহৰ আয়োজন কৰা হয়। মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰ আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কুলনি গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আয়োজিত এই শিবিৰসমূহ স্থানীয় বিধায়ক ভুৱন গামে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই জনকল্যাণ শিবিৰৰ মূল লক্ষ্য আছিল বিভিন্ন চৰকাৰী বিভাগৰ সমন্বয়ৰে জনসাধাৰণক পোনপটীয়াকৈ চৰকাৰী সেৱা আৰু আঁচনিৰ লাভালাভ প্ৰদান কৰা। শিবিৰত হিতাধিকাৰীসকলক বাকী থকা EKYC আধাৰ সংযোগ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে PMJY, PM কিষাণ, অৰুণোদয় 3.0 আৰু নিযুত মইনা আদি বিভিন্ন আঁচনিৰ পঞ্জীয়ন আৰু সজাগতাৰ ব্যৱস্থা কৰাৰ লগতে ৰাইজৰ অভাৱ অভিযোগ সমূহ স্থিতাতে নিষ্পত্তি কৰাৰ বাবে বিশেষ অভিযোগ প্ৰশমন কাউণ্টাৰৰো ব্যৱস্থা কৰা হয়।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। আপোনালোকক কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে পুৱা 9:15 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলা ৰেহৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা বিকাশ শইকীয়াক।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত নিউজ অন AIR এপ যোগে আৰু www.akashwani.gov.in ৱেবছাইট যোগে এয়া আকাশবাণী নগাঁও। পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছোঁ।
3: হেল্ল', এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
4: হয় নমস্কাৰ, মই নগাঁৱৰ পৰাই কৈছো, বাই পুজিয়া।
3: আপোনাৰ নামটো? নামটো কওকচোন।
4: ৰীতা দাস।
3: আপুনি কি কৰি আছে বৰ্তমান?
4: বৰ্তমান মই ঘৰতে হাউচৱাইফ।
3: আপুনি হাউচৱাইফ, আৰু কোন আছে আপোনাৰ পৰিয়ালত?
4: মোৰ শাহু, শহুৰ আৰু এজনী সৰু ছোৱালী।
3: ছোৱালী বয়স কিমান?
4: সৰু হৈ আছে বৰ্তমান, 2 বছৰ।
3: আপুনি নিজে কিবা কৰেনে? হাউচৱাইফ বুলি ক'লে অৱশ্যে। আপোনাৰ হাজবেণ্ডে?
4: তেওঁ ব্যৱসায় কৰে।
3: ব্যৱসায় কৰে, হয়। আপোনালোকৰ বাৰীত চাগে ফল মূল আছে ন? বৰ্তমান একে আমৰ ছিজন, আম আছে নাই ঘৰত?
4: আমাৰ ঘৰত বাৰু
3: আছে আম, কঁঠাল এইবোৰ আছেনে আপোনালোকৰ বাৰীত?
4: আম আছে, কঁঠালো আছে।
3: যিহেতু আপোনালোকৰ গাঁৱতে ঘৰ নহয় জানো, কি কি আছে বাৰীত আপোনালোকৰ কওকচোন?
4: ফল মূলৰ গছবোৰ আছে, আম, কঁঠাল, তাৰপিছত প্লামৰ গছ আছে, বৰ্তমান শেষ হৈছে, সেয়াই আৰু তেনেকে আছে।
3: তামোল পাণ এইবিলাকো আছে নিশ্চয়?
4: তামোল পাণ আছে,
3: কাৰণ হয় সেইবিলাকৰ পৰা আপোনালোকৰ নিশ্চয় ঘৰত চলিব,
4: বেপাৰৰ কাৰণেও হৈ যায় আৰু ঘৰতো চলিবলৈ হৈ যায়, মানে কিছুমান বেছিও দিয়া যায়।
3: হয় হয়, ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আপুনি আজি নিশ্চয় গীত শুনিবলৈ আমাৰ অনুষ্ঠানলৈ ফোন কৰিছে, কি গীত শুনিব কওকচোন?
4: মোৰ বাবে লতা মংগেশকাৰৰ যিকোনো এটা গান আপুনি বজাই দিলে হ'ল।
3: লতা মংগেশকাৰৰ যিকোনো এটা গান, ঠিক আছে। লতা মংগেশকাৰৰ গীত এটি শুনাই দিছো, শুনক আৰু আগলৈ এনেকে ফোন কৰি থাকিব।

0: হেল্ল'
1: হেল্ল'
0: এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে কওকচোন।
1: মোৰ নাম ৰিংকু বৰা।
0: হয়, আপোনাৰ ঘৰ?
1: মোৰ নগাঁও ঘাঁহিত।
0: ঘাঁহিত ঘৰ?
1: হয়
0: হয়। আপুনি কি কৰি আছে বৰ্তমান?
1: মই বৰ্তমান একো নকৰো, মই এনে গৃহিণী হয়।
0: গৃহিণী?
1: হয়।
0: আপুনি আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনেনে?
1: শুনো শুনো।
0: শুনে?
1: হয়।
0: আৰু পৰিয়ালত কোন কোন আছে আপোনালোকৰ?
1: পৰিয়ালত মোৰ শাহু আছে,
0: হয়,
1: তাৰপিছতে মোৰ হাজবেণ্ড আছে,
0: অ
1: আৰু ইমানেই আৰু।
0: হয় হয়
1: হয়।
0: আপুনি আমাৰ কি অনুষ্ঠান শুনি বেছি ভাল পায় বাৰু?
1: মই এই অনুৰোধৰ গীতৰ অনুষ্ঠানটো বেছি ভাল পাওঁ, আৰু অন্যান্য শুনো যদিও মানে খুব এটা বেছিও শুনা নাযায়।
0: হয় হয়।
1: তথাপি হয় হয়,
0: অ
1: সময়ো কম থাকে, ঘৰুৱা কাম।
0: আমাৰ এয়া অনুষ্ঠানলৈ আগতে ফোন কৰিছেন নাই?
1: আগতে কৰিছো, লাগা নাই, এবাৰহে পাইছো মানে মানে লাইনটো লাগিছে আৰু। হয়।
0: আপোনাৰ হাজবেণ্ড কিবা খেতি বাতিৰ লগত জড়িত নে চাকৰি আছে এনেকুৱা?
1: নাই, এওঁ খেতি বাতিৰ লগতে জড়িত আৰু এনেই ব্যৱসায়ো কৰে।
0: হয় নেকি? আপোনালোকৰ বৰ্তমান খেতি কৰিছেনে? এতিয়াতো খেতিৰ ছিজন।
1: এতিয়া খেতিৰ ছিজন, কিন্তু
0: হয়
1: এতিয়া কৰা নাই, কৰিবহে আৰু।
0: হয় নেকি? কঠীয়াটো পেলাইছে নিশ্চয়?
1: কঠীয়া পেলাইছে।
0: হয় নেকি? কেনেকুৱা বৰষুণটোতো পৰি আছে, ঘাঁহি বেছি দূৰ নহয়?
1: নাই মানে কি, বৰষুণ পৰিলেও এইবাৰ পানীৰ পৰিমাণটো কম যে।
0: হয় নেকি?
1: হয় হয়
0: হয় হয়। তেতিয়াহলে পানী আৰু অলপ দিনৰ পিছত বৰষুণ পৰিব
1: হয়
0: নিশ্চয় শাওণত। হয়, আপুনি ফোন কৰিলে আজি ভাল লাগিছে কথা পাতি। আপুনি আজি কি গীত শুনিব বিচাৰিছে কওকচোন।
1: মই বৰ্ডাৰ চিনেমাৰ সন্দেশে আতিহে গানটো শুনিব বিচাৰো।
0: হয়, খুব ধুনীয়া গীত এটা আপুনি অনুৰোধ কৰিছে।
1: হয়।
0: সোনু নিগমে গাইছিলে
1: হয়
0: আৰু ছিংগাৰ আছিলে। হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো। আপুনি আগলৈ এনেকে আমাৰ অনুষ্ঠানলৈ ফোন কৰি থাকিব আৰু আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰ শুনি থাকিব।
1: হয় হয়
0: হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো।

0: হেল্ল'
1: হেল্ল' এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে, নামটো কওকচোন।
0: মই পপী বৰদলৈ মোৰ নাম। মই এতিয়া গুৱাহাটী খানাপাৰাত আছো।
1: গুৱাহাটী খানাপাৰাৰ পৰা কৈছে আপুনি? খানাপাৰাৰ পৰা আপুনি আকাশবাণী নগাঁও কেন্দ্ৰ শুনি থাকে?
0: মই আচলতে কলিয়াবৰ, মোৰ ঘৰ কলিয়াবৰ, থাকিলেতো তাতে শুনো।
1: হয়,
0: আৰু গুৱাহাটী আহিলে মানে এপত শুনো।
1: আপুনি এপত শুনে গুৱাহাটীৰ পৰা? শুনি ভাল পায় আচলতে আকাশবাণী নগাঁও কেন্দ্ৰ।
0: হয় হয়, বৰ ভাল লাগে গানবিলাক।
1: গানৰ অনুষ্ঠানৰ উপৰিও অন্য অনুষ্ঠান শুনেনে?
0: কেতিয়াবা সময় সুবিধা মিলিলে শুনো আৰু শুনো, ভালেই লাগে।
1: আপুনি আগতে ফোন কৰিছেনে আমাৰ অনুষ্ঠানলৈ?
0: প্ৰায় ফোন কৰোঁ, মাজে মাজে কৰোঁ।
1: কৰে ন, মানে আপোনাৰ মাতটো এবাৰ যেন মই লগ পাইছো এনেকুৱা নিচিনা লাগিছে, তেনেকুৱা এবাৰ লাগিছে।
0: তেতিয়াহ'লে
1: হয়,
0: গান অনুৰোধ কৰিছিলো।
1: হয় হয়, মানে গুৱাহাটীতো আপোনালোকৰ ঘৰ আছে মানে?
0: আছে আছে, গুৱাহাটীতো আছে।
1: সেইকাৰণে মানে
0: গুৱাহাটীত নাই নাই, মই একো নকওঁ, মোৰ ল'ৰা থাকেতো, তাৰ কাৰণে আহি থাকিব লগা হয়, দুখন ঘৰ অহা যোৱা কৰি থাকো আৰু।
1: ঠিকে আছে বাৰু, এনেই ভাল আৰু নহয়?
0: ভাল ভাল, আপোনাৰ ভাল নহয়?
1: আছো দিয়ক আছো। আপুনি আজি ফোন কৰিছে, ভাল লাগিছে কথা পাতি পেলাই। আপুনি আজি কি গীত শুনিব কওকচোন।
0: মোৰতো গান বুলিলে মানে কি, আগৰ গানবিলাকে ভাল লাগে, পুৰণা গানবিলাকে, লতা মঙ্গেশকাৰ, কিশোৰ কুমাৰ, ৰফি। এতিয়া আপুনি আজি মোক কিশোৰ কুমাৰৰ এটা ভাল লগা গানেই শুনাই দিয়ক। আপুনিও নিশ্চয় ভাল পায় কিশোৰ কুমাৰৰ গান?
1: খুব ভাল লাগে কিশোৰ কুমাৰ, লতা মঙ্গেশকাৰ, পুৰণা গীতবিলাক ভালেই লাগে আচলতে।
0: গীতবিলাকে মানে এভাৰগ্ৰীন ন,
1: এভাৰগ্ৰীন। আপুনি এতিয়া গানবোৰ সদায় শুনি থাকিব নোৱাৰি, অলপ দিন শুনাৰ পিছত কিবা শুনিবলৈ ভাল নলগা নিচিনা এটা হৈ যায়। একেবাৰে নতুন কিছুমান গান আছে, বিশেষকৈ হিন্দী কিছুমান গান, আৰু আগৰ গানবিলাক মানে কি হয়, আগৰ যিবিলাক লতা মঙ্গেশকাৰ, মহম্মদ ৰফি এখেতসকলে গাই গৈছিল, সেইবোৰ সদায় শুনিবলৈ পাৰি।
0: আমনি নালাগে, কেতিয়াও আমনি নালাগে, সদায় শুনিব পাৰি। সেইটোৱে, সেইকাৰণে আপুনি ভাল লগা এটাই দিয়কচোন বাৰু, ময়ো শুনো
1: কিশোৰ কুমাৰৰ।
0: কিশোৰ কুমাৰৰ,
1: ঠিক আছে, তেতিয়াহ'লে আপুনি কিশোৰ কুমাৰৰ গীত শুনিব বিচাৰিছে, আৰু এতিয়া কিশোৰ কুমাৰৰ এটা ধুনীয়া গীত আপোনাক শুনাই দিছো, শুনক আপুনি, আৰু আগলৈ এনেকে ফোন কৰি থাকিব।

0: হেল্ল'
1: হেল্ল'
0: এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু কৰ পৰা কৈছে কওকচোন।
1: হয় হয় বাইদেউ নমস্কাৰ, মই মোৰ নাম কমল বৰা, মই চামগুৰিৰ গেন্ধালী গাঁৱৰ পৰা কৈছো।
0: চামগুৰিৰ পৰা কৈছে আপুনি?
1: হয় হয় গেন্ধালী গাঁৱৰ পৰা কৈছো মই।
0: হয়
1: নামটো কমল বৰা।
0: হয় হয়
1: আপোনালোকক বহুত দিন ধৰি মই কল কৰি আছো, মই কল লগা নাছিলে, আজি লাগি গল, বিৰাট ভাল লাগিছে।
0: হয় নেকি, আপুনি আগতে কল কৰিছে মানে?
1: হয় বাইদেউ কৰিছো, আমি আপোনালোকৰ অনুষ্ঠান সদায় শুনো, আপোনাৰ মাত শুনি বিৰাট ভাল লাগে বাইদেউ।
0: ধন্যবাদ জনাইছো, আপুনি আমাৰ অনুষ্ঠান শুনে আৰু আপুনি ফোন কৰি থাকে কিন্তু নালাগে, আচলতে বহুত মানুহে ফোন কৰে যে সেইকাৰণে হয় তেনেকুৱা। আৰু আপোনাৰ চাগে আজি প্ৰথম লাগিছে নহয়নে?
1: হয় বাইদেউ মোৰ প্ৰথম লাগিছে, ময়ো মাৰো কেতিয়াবা, আমাৰ এখেতেও মাৰে কিন্তু আজি লাগিল।
0: হয় হয় আপুনি কি কাম কৰে? আপুনি এখেতে মানে আপুনি কাৰ কথা কৈছে?
1: এখেত মানে মোৰ পত্নীৰ কথা কৈছো।
0: হয় নেকি? আচ্ছা ঠিক আছে, আপোনালোকৰ ঘৰত আৰু কোন কোন আছে?
1: হয় বাইদেউ আছো, মই আছো, মোৰ পত্নী আছে আৰু আমাৰ এই দুই কন্যা, দুজনী ছোৱালী।
0: হয় নেকি, দুজনী ছোৱালী, সুন্দৰ সংসাৰ। আপুনি কি কামৰ লগত জড়িত, কিবা ব্যৱসায় কৰে নে কিবা জব কৰে?
1: হয় বাইদেউ আমাৰ নিজৰে খেতি বাতি খিনি আছে, আমি আৰু বেছি মেলি সৰুকে জীয়াই আছো আৰু আমাৰ সৰু জীৱন।
0: এতিয়া আপোনাৰ খেতি ছিজন চলি আছে নহয় পথাৰত কঠীয়া?
1: হয় আমাৰ ৰোৱা মেলা আমাৰ কামবোৰ চলি আছে, ইমান ডাঙৰো আমাৰ পথাৰ নহয় মানে, আমি এই মই নিজে আৰু আমাৰ দাদা ভাইটি আমি খিনিয়ে মিলি কৰো আৰু।
0: ঠিকে আছে তেতিয়াহলে, ঠিক আছে, ভাল লাগিছে আপোনাৰ লগত কথা পাতি, আপুনি আকৌ ফোন কৰিব নেকি? আজি আপুনি নিশ্চয় কিবা গীত শুনিবলৈ ফোন কৰিছে, আপুনি কওকচোন আজি কি গীত শুনিব?
1: হয় ভূপেন দাৰ গান শুনি বিৰাটে ভাল লাগে, যেতিয়াই ৰেডিঅ' শুনো ভূপেন দাৰ গীত বাজিলে বিৰাটে ভাল লাগে মনটো, কিন্তু এটি গীত আছে বাইদেউ একেবাৰে নাবাজে, খুব মনটো বেয়া লাগে, শুনা নাই
0: কওকচোন কোনটো গীত
1: বাইদেউ? তেজপুৰ যে গানটো হেৰি জানেৰে,
0: মোৰ
1: লক্ষ্য জানেৰে,
0: মোৰ লক্ষ্যৰ স্থান হল তেজপুৰ,
1: মোৰ লক্ষ্য স্থান তেজপুৰ, হয় বাইদেউ সেই ভাল লাগে ভূপেন দাৰ।
0: খুব সুন্দৰ গীত এটি আপুনি অনুৰোধ কৰিছে আৰু এই গীতটো খুব কম অনুৰোধ আহে আচলতে, আৰু আজি আপুনি অনুৰোধ কৰিছে, ভাল লাগিছে ভূপেন হাজৰিকাদেৱৰ এই সুন্দৰ গীতটো শুনাই দিছো আৰু আগলৈ এনেকে ফোন কৰি থাকিব। এতিয়া আপোনাৰ প্ৰিয় গীতটো শুনক।

0: হেল্ল, এয়া আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপুনি কোনে কৈছে আৰু কৰ পৰা কৈছে?
1: মই ভৱেন শইকীয়াই কলো।
0: আপুনি আগতে ফোন কৰিছে নে আমাৰ অনুষ্ঠানলৈ?
1: কৰিছো, মই কিছুদিনৰ আগতে কৰিছিলো, কিন্তু অলপ দিন হল, কিন্তু আগত কৰিছো মই তেনেকে। কেতিয়াবা কেতিয়াবা মই কৰিব ট্ৰাই কৰো, মানে কেতিয়াবা তেনেকে ৰৈ যায়।
0: হয় নেকি? আমাৰ অনুষ্ঠান আপুনি শুনে নে নিয়মীয়াকৈ আকাশবাণী নগাঁও কেন্দ্ৰ?
1: শুনো,
0: নিয়মীয়াকৈ শুনে।
1: হয়,
0: ভাল লাগেনে?
1: ভাল লাগে, সেইকাৰণে মই আজি আকৌ বোলো এবাৰ ফোনটো লগাই চাওঁ, লাগিলে কথা পাতি মোৰ ভাল লগা গান এটা ক'ম বজাই দিবলৈ।
0: ভাল লাগিছে আপুনি ফোন কৰিছে। আপোনাৰ পৰিয়ালত আৰু কোন আছে?
1: মোৰ পৰিয়ালত আপোনাৰ আছে, মা আছে, তাৰপিছত ভাইটি, দাদা, বৌ, তেনেকে আছে।
0: আপোনালোকৰ খেতি বাতি আছে নে তাত?
1: আছে, এতিয়া বৰ্তমান আমাৰ হাল বোৱা হৈছে মাটিবিলাকত, আৰু অলৰেডি কঠীয়া পেলাই থোৱা আছে।
0: ঠিক আছে, তেতিয়াহলে আপুনি যি ফোন কৰিছে আগলৈও কৰি থাকিব, ভাল লাগিব। আৰু আজি আপুনি কি গীত শুনিবলৈ ফোন কৰিছে কওকচোন।
1: মই আজি ভূপেন হাজৰিকাৰ এটি গীত শুনিব বিচাৰিছো। ভূপেন হাজৰিকাৰ যিটো আমি অসমীয়া
0: বৰ ধুনীয়া গীত এটি আপুনি অনুৰোধ কৰিছে, ভাল লাগিছে। আৰু এই গীতটি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে আচলতে, আৰু ভূপেন হাজৰিকাই গাইছিলে গীতটো। বৰ ধুনীয়া গীত, আৰু আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো, শুনি থাকক, আকৌ আগলৈ ফোন কৰিব।
2: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব,

0: নিজক নবসালে অসমৰ হাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: ফোন ইন অনুৰ্ধৰ গীতৰ অনুষ্ঠানটিৰ পৰা মই তৃপ্তি হাজৰিকাই আজিলৈ বিদায় লৈছো, নমস্কাৰ।
2: ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো গ্ৰাম্য উন্নয়ন বিষয়ক এটি আলোচনা। মৰিগাঁও জিলাৰ হাতীউঠা বৰিগাঁৱত থলিতে বাণীবদ্ধ কৰা এই আলোচনাত ভাগ লৈছে প্ৰদীপ কুমাৰ বাংঠাই, মণিকুমাৰ বাংঠাই, খগেন বাংঠাই, মুনীন্দ্ৰ দেউৰী, মুকুন্দ ভূঞা আৰু সুনীত তেৰণে। আকাশবাণী নগাঁও কেন্দ্ৰৰ হৈ কথা বতৰাত ভাগ লৈছে কিৰণ চন্দ্ৰ নাথে।

0: গাঁও চহৰৰ মাজেদি মনহা পাৰ হৈ আহিলে এই অঞ্চলটি পোৱা যায়। ইয়াতে ভূপেন হাজৰিকা প্ৰেক্ষাগৃহও আমি দেখা পাইছোঁ। ইয়াতে কেইবাজনো বিশিষ্ট ব্যক্তি বহি আছে। আজি আমাৰ সৌভাগ্য যে আজি আমি তেখেতসকলৰ লগত কথা পাতিম, চিনাকি হ'ম। নিশ্চয় এটা আজি আমাৰ আকাশবাণীৰ কাৰণে আনন্দৰ দিন। আপোনাৰ নামটো?
1: মোৰ নাম প্ৰতীকুমাৰ বাংঠায়ে।
2: মণিকুমাৰ বাংঠায়ে?
0: হয়। আজি কেইদিনমান আগতে মণিকুমাৰ বাংঠায়ে আমাৰ আকাশবাণীৰ নগাঁও কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাতে তেখেতে নিজৰ মোবাইল নম্বৰটো সংযোগ কৰিছিল। আমি লগে লগে মণিকুমাৰ বাংঠায়েলৈ কথা পাতিলোঁ। চিঠি পোৱাৰ এদিনৰ পিছতেই আমি কিন্তু তেখেতৰ বাসগৃহত আহি উপস্থিত হ'লোঁ আৰু আমাৰ আজি সৌভাগ্য তেখেতক আমি দেখা পালোঁ। তেখেতে গীতৰ অনুৰোধ কৰিছিল। হয়, মণিকুমাৰ বাংঠায়ে ৰেডিঅ' সদায় শুনে?
2: মই সদায় শুনো। মই আপোনাৰ অনুষ্ঠানবিলাক সকলোবোৰ শুনিম,
0: শুনি
2: ভাল লাগে।
0: হয় হয় হয়। আৰু এজন আছে,
3: মুনিন্দ দেউৰী। মোৰ নাম
0: মুনিন্দ দেউৰী।
4: নমস্কাৰ, মোৰ নাম খগেন বাংঠায়ে।
5: হয় নমস্কাৰ, মোৰ নাম শ্ৰী মুকুন্দ ভূঞা।
6: নমস্কাৰ, মোৰ নাম শ্ৰী সুনীত তেৰণ। মই এজন সাধাৰণ খেতিয়ক হয়।
0: সকলোকে আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই যিজন সাংস্কৃতিক দিশৰ লগত জড়িত বুলি কৈছিল খগেন বাংঠাইক মই সুধিব খুজিছোঁ। যিহেতু এই অঞ্চলটি গাঁও প্ৰধান এটি অঞ্চলে, ইয়াত সাংস্কৃতিক দিশ বুলিবলৈ ক'লে কোনখিনি কথা ক'ব আপুনি?
4: একচুৱেলি হয়, আমাৰ যিবিলাক জনগোষ্ঠী, অসমৰ জনগোষ্ঠী, এইবিলাক আমি এই আপোনাৰ মঞ্চ দেখিছেই, এই মঞ্চতে আমি সকলোবিলাক বিহু আহিলে, আমাৰ জাতীয় উৎসৱ বিহু, এই বিহুত যেতিয়া আমি ৰঙালী বিহু উৎসৱটো পাতোঁ তেতিয়া আমি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিবিলাক ইয়াতে প্ৰদৰ্শন কৰোঁ। তেনেকুৱা ক্ষেত্ৰত আমি যথেষ্টখিনি শিশুসকলকো আমি ইয়াত মঞ্চস্থ কৰাওঁ।
0: বড়ো গীত বেছিকৈ গায়?
4: বড়ো মানে বড়ো থাকে আৰু আমি আচলতে কাৰ্বি প্ৰধান এইখিনি হৈ আছোঁ।
0: কাৰ্বিৰ বড়ো সকলো একেলগে
4: বাস কৰি আছোঁ। আকৌ আমাৰ হেৰি ইয়াতে বড়ো, তিৱা, কাৰ্বি, লগতে আমাৰ কোচ সম্প্ৰদায়ৰ লোকসকলেও ইয়াত
0: যৌথভাৱে একেখন মঞ্চ,
4: একেখন মঞ্চতে আমি মঞ্চস্থ কৰাওঁ আৰু সকলোবিলাকে ইয়াত জড়িত হওঁ।
0: আৰু আজি আমি আহিলোঁ 19 তাৰিখে, কাইলৈ 20 জুন ৰাভা দিৱস, কি কৰিছে?
4: ৰাভা দিৱসত অৱশ্যে আমাৰ ইয়াতে অনুষ্ঠানটো কৰা হোৱা নাই, আশা ৰাখিম আমি কৰিবলৈ। আমি
0: অনুষ্ঠান বেছিকৈ পাতে
4: ইয়াতে, সদ্যহতে আমাৰ ৰঙালী বিহুটো, জাতীয় বিহুটো মানে হেৰি কৰোঁ আৰু লগতে সুধাকণ্ঠ দত্ত, ভূপেন হাজৰিকা, হিয়াৰামঠু আমাৰ অসমৰে, তেখেতৰ অনুষ্ঠানটো ইয়াতে জন্ম আৰু মৃত্যু দিৱস
0: পাতে।
4: হয় হয় হয়।
0: আৰু মই যদি আপোনাক কওঁ যে ইয়াতে গীত গোৱা শিল্পী বুলি ক'লে দুজনমান শিল্পীৰ নাম কওকচোন।
4: ইয়াৰে
0: হয়
4: ইয়াতে সুমংগল ইন্তি আমাৰ ইয়াৰ পৰা মানে নৱশিল্পী হিচাপে মানে ওলাই আহিছে আৰু লগতেই ৰাজামণি ৰংপি,
0: তেখেতসকলক ইয়াৰ মঞ্চৰ পৰাই আমি আগলৈ আগবঢ়াই দিব লাগিব।
4: নিশ্চয় নিশ্চয় নিশ্চয়।
0: মুকুন্দ ভূঞা, মুকুন্দ ভূঞা, এই অঞ্চলৰ যদি খেলা ধূলাৰ ক্ষেত্ৰত কি ক'ব আপুনি বাৰু?
5: হয়, খেলা ধূলাৰ ক্ষেত্ৰত আছে নিশ্চয়, ফুটবল খেলে যিখিনি ল'ৰা আছে, নতুনকৈ উঠি অহাৰ ল'ৰা, খেলৰ ক্ষেত্ৰত যথেষ্ট অলপ কমিছে যদিও আগতকৈ, তথাপিও কিন্তু ফুটবল খেলটোক জীয়াই ৰাখিছে বা ভলীবল খেল, ক্ৰিকেট, তেনেকৈ কৰি যথেষ্টখিনি খেল, পৰম্পৰাগত খেলখিনি এতিয়াও উঠি অহা ল'ৰাখিনি ধৰি আহিছে বাৰু। কাৰণ যদিও আমি চাওঁ যে খেলৰ প্ৰতি অলপ হ'লেও কমিছে, কাৰণ যান্ত্ৰিকতাৰ যুগত অলপ খেলৰ প্ৰতি অলপ ধাউতিটো কমিছে, তথাপিও কিন্তু ল'ৰাখিনি এতিয়াও ফুটবল খেলত বা ভলীবল খেল, ক্ৰিকেট খেলত তথাপিও ৰাপকেইটা আছে। বাকী পৰম্পৰা খেলখিনিতো আছে বাৰু, সেইখিনি খেলেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে।
0: আৰু যিজন কৃষক আছিল,
6: সুনীত তেৰণ মোৰ নাম।
0: হয়, আপোনাৰ খেতিৰ কথা কওক।
6: হয়, মই মানে প্ৰধানকৈ আমাৰ ইয়াত বড়ো ধানৰ খেতি হয়। বড়ো ধানৰ খেতিটো মানে 15-20 বিঘালৈ কৰোঁ। তাৰপিছত বড়ো ধান মানে চপাই কৰি লোৱাৰ পিছত আৰু শালি খেতিৰ কাৰণে বৰ্তমান এতিয়া প্ৰস্তুতি চলাই আছোঁ।
0: হয়, আৰু ধৰক এই খেতি বুলি ক'লে আমাৰ আকাশবাণীটো খেতিৰ বিভিন্ন দিহা পৰামৰ্শ দি থাকে, নহয় জানো? আৰু ধৰক এতিয়া কিবা এটা পৰামৰ্শ লাগে, খেতিডৰা বেয়া হৈছে, তাৎক্ষণিক আপোনালোকে কি কৰে? মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰে নে কি কৰে?
6: কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত খুব কমকৈ যোগাযোগটো হয়, তথাপি মই তাৰমানে গাঁও, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানে গাঁও সেৱক, তেওঁলোক কৃষি বিষয়া কাৰ্য হয়, তেওঁলোকৰ পৰা অলপ পৰামৰ্শ লৈ আহোঁ। উৎপাদিত শস্যবোৰ আমাৰ ইয়াত এই স্থানীয় লোকেল মিল বা গুদাম আছে, তেওঁলোককে দিওঁ আমি।
0: আপোনাৰ প্ৰথম আৰু প্ৰধান সমস্যা কি?
6: আমাৰ মানে এতিয়া প্ৰথম আৰু প্ৰথম সমস্যা হ'ল কি, বানপানী মানে হয় যদিও মানে পিছত আমাৰ পানীটো খুব মানে কষ্ট হয়, পানী বিশেষকৈ সেইটো, সেইকাৰণে ভাবিছোঁ কি, চৰকাৰৰ ফালৰ পৰা যদি কেতিয়াবা আমাক পানীৰ যোগানৰ ব্যৱস্থাটো যদি কৰি দিয়ে, বা পানীৰ লগতে আজিকালি ডিজেলৰ খেতি কৰা সমস্যাও বৰ জটিলতা হৈ গৈছে, যিহেতু ডিজেলৰ দামটো বাঢ়ি গৈছে। এতিয়া চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ, বাৰে বাৰে কৰিও আহিছোঁ, আমাৰ

0: কৰ্টে থকা মিছেছ পিজু হাজৰিকা দেৱক আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ মানে এই সুবিধাবোৰ সা সুবিধা দিলে মানে কাৰেণ্টটো যদি যায় আমি মটৰৰ যদি সুবিধা কৰি খেতি পথাৰ কৰিব পাৰোঁ বিশেষ সুবিধা হ'ব। আমাৰ এতিয়া বহুত কষ্টত মানে খেতিটো কৰিছোঁ যদিও খৰচটো বাঢ়ি গৈছে, তাৰ অনুপাতে আজিকালি খেতি কৰা মানে যুৱক যুৱতীৰ সংখ্যাটো কমি গৈছে। যদি চৰকাৰৰ ফালৰ পৰা যদি আমাৰ ধৰি লওক বিদ্যুৎ মটৰ সুবিধাটো যদি কৰে কৰি দিয়ে হয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে হয় হয় আগবাঢ়ি যাম। হয় হয়, আৰু এটা মানে কথা হ'ল আপোনাৰ এই তেওঁলোকৰ ওচৰত আমি কৃষি জাতৰ যিবিলাক মানে বীজ সংগ্ৰহ কৰিব যাওঁ মানে যাওঁ আনিবৰ কাৰণে খবৰ খাতি লৈ ফোন চোন কৰি মানে এতিয়া বীজবোৰ তেওঁলোকে মানে পিছত দিয়ে আমাক, পিছত দিয়াৰ কাৰণে আমাৰ সময়টো নিৰ্দিষ্টটো পাৰ হৈ যায়। আৰু যিহেতু আমাৰ বানপীড়িত অঞ্চল আমি সময়টোৰ লগত ধানৰ খেতি বয়সটো অনুপাতে আমি উৎপাদন কৰি সময়মতে খেতিত উঠাব নোৱাৰোঁ। তাৰ বাবে আমাৰ বীজটো যাতে চৰকাৰে আগতীয়াকৈ দিয়ে আমাক, তেতিয়া আগতীয়াকৈ দিলে আমাৰ বহুতখিনি সুবিধা হয় আৰু।
1: আকৌ কথা পাতিম, আমি আপোনাৰ পৰা ভালেমান কথা পালোঁ। আমি ভাবোঁ আমাৰ এই কথা শুনি নিশ্চয় বিষয়াসকলে আপোনালোকৰ কথাখিনিত গুৰুত্ব আৰোপ কৰিব। আৰু এজন ব্যক্তি আছিল
2: প্ৰদীপ বাংঠাই,
1: হয় আপোনাৰ আপোনাকে নিজৰ সংস্কৃতি সাজ পোছাকে আপুনি পিন্ধি আছে, কৃষ্টি সংস্কৃতিৰ যি ঐতিহ্য এই ঐতিহ্য এতিয়া কিমানখিনি ইয়াত সংৰক্ষিত হৈ আছে?
2: বৰ্তমান আমি কাৰ্বি মানুহ, ইয়াত যথেষ্টখিনি কাৰ্বি মানুহে আছে বেছিভাগ, গতিকে আমাৰ ঐতিহ্য যিটো বুঢ়াসকলৰ দিনত যিখিনি কাৰ্বি কলাকৃষ্টি আছিল সেইখিনি সময়ত খুব ভাল লাগিছিল। আৰু সেইবিলাক বুঢ়া বৃদ্ধ মৰি যোৱাৰ পৰা এতিয়া উঠি অহা সময়ৰ পৰা এটা কৃষ্টিবিলাক কমি গৈছে গতিকে যৎকিঞ্চিত হিচাপে অপৰাধীয়ে কাৰ্বি কৃষ্টিৰ লগত এতিয়া জড়িত হৈ আছোঁ। আমি প্ৰতি বছৰে বহাগ বিহুৰ বিভিন্ন ঠাইত প্ৰগ্ৰাম মাৰি এইবাৰো মাৰি আছোঁ, প্ৰতি বছৰে মাৰি আছোঁ, আহি আছোঁ।
1: নিশ্চয় চাগে বহাগৰ বিহুত দবাহিয়াং আপোনালোকে
2: গানটো অৱশ্যে মই মিউজিক বুজাই দিব পাৰিম, কালি আমাৰ কালি পেপাৰ আছে সেইটো মই বুজাই দিব পাৰিম। গানটো আমাৰ গোৱা মানুহ আছে, কিন্তু মই কালি পেপাৰটো বজাব পাৰিম।
1: আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰতো কিন্তু কাৰ্বি গীত প্ৰায় প্ৰচাৰ কৰা হয়। আমি আশা কৰিম পৰৱৰ্তী সময়ত ইয়াৰ শিল্পীয়ে যাতে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত গৈ গীত পৰিৱেশন কৰে। এতিয়া আপোনালোকে ভাবিছে নেকি যে কাৰ্বি গীত বা বড়ো তিৱা যি গীত লিখিত আকাৰত কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ?
2: এইটো অৱশ্যে মই আমাৰ অভিজ্ঞ নহয়, আমাৰ মানে মই মিউজিক বুজেহে মানুহ, কালি পেপাৰ বুজে বুলি কয় আমাৰ কাৰ্বি, সেইটো বজাওঁ। গতিকে আমাৰ গায়ক আছে, গায়কজন অৱশ্যে আজি নাহিল, এইটো বিষয়ে তেওঁ নাজানে, সেইটো কাৰণে নাহিলে গায়কজনে সেইটো আমি তেওঁক সেইখিনি শিকাই দিয়া হৈছে, তেওঁ সেইখিনি প্ৰচাৰ কৰি থাকিব।
1: আৰু ইয়াতে এটা কথা দেখা গৈছে যে ভূপেন হাজৰিকা প্ৰেক্ষাগৃহ, আমি ভূপেন হাজৰিকাৰ মূৰ্তি দেখিছোঁ, গৃহ দেখিছোঁ, গৃহটো অৱশ্যে অকণমান বেয়া হৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে খুবেই ভাল হ'ব। আৰু এনেধৰণৰ এটা অনুষ্ঠান হোৱাৰ কাৰণে যিকোনো সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ অতি সহজেই কৰিব পৰা যায়। হয় ঠিক আছে, মই মণি বাংঠাইক সুধিছিলোঁ, যেতিয়া আপুনি আকাশবাণী শুনি আছিল আপুনি কেনেকৈ চিঠি এখন লিখিবলৈ সাহস কৰিলে, আপুনি ৰেজিষ্টাৰ কৰি পঠাইছিলে, কিয় ভাবিলে ৰেডিঅ'ৰ লগত যোগাযোগ কৰা কথাটো?
3: হয়, মই ৰেডিঅ' শুনি গানবোৰ শুনি ভাল লাগে আৰু বিভিন্ন অনুষ্ঠানো শুনি আছোঁ, ভাল লাগে। মই এটা গান মানে শুনিম বুলি আপোনাৰ কেন্দ্ৰত শুনা নাপাওঁ,
1: আইলৈ যেতিয়া
3: মনত পৰে আমাৰ ভাল মনিকা, সেই গীতটো মানে মোৰ মনত আহি থাকে, সেই গতিকে মই চিঠিখন দিওঁ বাৰু।
1: আৰু আপুনি তেতিয়া ভাবিছিল নেকি যদি আমাৰ আকাশবাণীৰ প্ৰতিনিধি আহি আমাৰ ইয়াৰো কথা বতৰাখিনি লৈ যায়, এইটো সদায় ভাবি আছে,
3: এইটো মোৰ মনত আহি থাকে, যদি কিজানি এই নম্বৰটো পালে কিজানি আহি যায় আমাৰ গাঁৱত,
1: আটাইতকৈ বুদ্ধিমানৰ কাম কৰিলে আপুনি। আপোনাক মানে ধন্যবাদ দিবলগীয়া। আৰু এটা কথা, কিছুমান ভিতৰ অঞ্চলৰ খবৰ তেনেকেই আমি জনাব লাগিব, নহয় জানো? ঠিক আছে, আকৌ কথা পাতিম। আৰু এজন আছে, আমি তেখেতৰ লগত কথা পতা নাই।
4: নমস্কাৰ, মোৰ নাম শ্ৰী মুনিন্দ্ৰ দেউৰী।
1: কি কৰে আপুনি?
4: বৰ্তমান সামাজিক কামতে লগতে জড়িত।
1: সামাজিক কাম বুলি কওঁতে আজিকালি আমাৰ সংগীতৰ ক্ষেত্ৰত হওক, যিকোনো পৰম্পৰাবিলাক সদায় চোতালত থাকে, তাৰপৰা মঞ্চলৈ আহে, তাৰপৰা আকৌ বাহিৰলৈ ওলাই যায়। এই সংস্কৃতি ধৰি ৰখাত আপুনি কেনেধৰণৰ অৰিহণা লৈছে বাৰু?
4: মানে আমি আমাৰ নৱপ্ৰজন্মটো বহুত মানে কি প্ৰতিভা আছে তেওঁলোকৰ, হয়নে? আৰু তেওঁলোকৰ প্ৰতিভাসমূহ আমি বিকাশৰ কাৰণে আমি কিছু পদক্ষেপ লৈ কাম কৰি আছোঁ বৰ্তমান। এই ধৰক আমি কি কয়, এই অলপ আগতে হৈ গৈছিল যে যুগপ্ৰজ্ঞা অসমৰ উদ্যোগত আমি এই ইয়াতে সুন্দৰ সংঘৰ সহযোগত তেওঁলোকৰ মানে যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মানসিক শাৰীৰিক মানে কি বিকাশৰ কাৰণে তেনে সুস্বাস্থ্য ৰাখিবৰ কাৰণে প্ৰতি দেওবাৰে আমি এটা অনুষ্ঠান কৰি আছোঁ, মানে কি যোগাসন, যোগাসনৰ জৰিয়তে বিভিন্ন বেমাৰ মানে নিৰাময় কৰিব পাৰি। তাৰপিছত তেওঁলোকৰ যাতে
1: যোগৰ জৰিয়তে আমি কেনেকৈ আৰু 21 জন বিশ্ব যোগ দিৱস হয় নহয় হয়, মই এইখিনি আপোনাক সুধিছোঁ। লগতে আমাৰ ধৰক 31 মে বিশ্ব ধূমপান বিৰোধী দিৱস, 14 জন বিশ্ব ৰক্তদাতা দিৱস, 5 জন বিশ্ব পৰিৱেশ দিৱস, কি কৰে আপোনালোকে?
4: আমি ইতিমধ্যে এবাৰ 5 জনৰ বিশ্ব পৰিৱেশ দিৱস আপুনি দেখিছেই, গছৰ ওপৰলৈ আমি শাৰী শাৰীকৈ লগালোঁ। এইটো আমাৰ গুৱাহাটী জ্যেষ্ঠ চিৰিয়াখানাৰ জ্যেষ্ঠ নাগৰিক খণ্ড, তেওঁলোকে আমাৰ লগত সহযোগিতা আছে। তেনেকুৱা ধৰক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোকৰ সহযোগিতাত মানে তেওঁলোকে উদ্যোগ লৈ আমি সহযোগিতা কৰোঁ, তেনেকৈ আমি কামবিলাক আগবঢ়াই নি আছোঁ।
1: হয়, আৰু খগেন বাংঠাইক মই সুধিব খুজিছোঁ, আপোনালোকে যিধৰণে আগভাগ লৈ এই কামখিনি কৰিছে, আজিকালি আমাৰ দেখা যায় যে মোৰ উন্নতি হৈছে যেতিয়া বেলেগৰ চিন্তা নকৰোঁ, এনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত থাকে, আপোনালোকৰ এই একতাটো কেনেকৈ আপোনালোকে ধৰি ৰাখে যে আমাৰ যি হ'ব সকলোৰে উন্নতি হ'ব লাগিব?
5: হয়, নিশ্চয়কৈ আমি চেষ্টা কৰিছোঁ। আজিটো যিটো সমস্যা, দিনৰ সমস্যা, সাংগঠনিকভাৱে এক হোৱাটো বহু কঠিন হৈ পৰিছে যান্ত্ৰিক যুগ হিচাপে। এতিয়া মোবাইলৰ ব্যস্ত থাকে, আমি চিন্তা কৰিছোঁ যে সামাজিকভাৱে যদি আমি শক্তিশালী নহওঁ, তেতিয়াহ'লে নৱপ্ৰজন্মই কিন্তু এই মানে বৃক্ষৰোপণ কৰা, ৰক্তদান কৰা বা এই সাংস্কৃতিক জগতখনত মিলিব পৰা এই ক্ষমতাটো কিন্তু ক্ৰমান্বয়ে হ্ৰাস পাব। সেইকাৰণে আমি যত্নাস্তিক চেষ্টা কৰিছোঁ যে ঐক্য সংহতি মিলি এটা মঞ্চ প্ৰস্তুত কৰি, এই যিহেতু আমাৰ সোনতৰা সংঘ বুলি এটা আছে, সোনতৰা সংঘ ও জ্ঞানদ পুথিভঁৰাল দুটা জড়িত হৈ আছে, এই দুটা অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীবিলাক জড়িত কৰোঁ আৰু জড়িত কৰাই এটা প্লেটফৰ্ম কৰি যাতে আমি যিকোনো সামাজিক অনুষ্ঠানত সকলোৱে এটা মনোনিৱেশ কৰি এটা অঞ্চল বা আমাৰ এৰিয়াটো উন্নয়ন হওক, গছ থাকিলে মানুহ থাকে, এই কথাবিলাক শ্লোগানবিলাক যিহেতু আমি পাইছোঁ, এইবিলাক মানে সমন্বয় ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়োঁ, সেনেকৈ একতাটো আমি ৰাখিম।
1: এতিয়া আৰু এটা কথা থাকে, আমাৰ 30 জানুৱাৰী কুষ্ঠ সজাগতা দিৱস, 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস, ৰক্তদানৰ কথা ক'লোৱেই, 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। আপোনালোকে ভাবেনে যে এনেকৈ যদি আমি এটা অনুষ্ঠান কৰিব পাৰোঁ, যিহেতু আপোনালোকৰ সুন্দৰ সুযোগ আছে?
5: হয়, আমি নিশ্চয়কৈ চিন্তা কৰিছোঁ বহুখিনি কথা, এতিয়া বহুমুখী আমি এটা চিন্তা কৰি আছোঁ যে ইয়াত যদি আমি যক্ষ্মা ৰোগেই হওক বা অন্যান্য ক্ষেত্ৰতে য়োগাৰটো আমি আনিছোঁ, আমাৰ ছেক্ৰেটেৰী কৈছে সজাগতা কৰিব পাৰোঁ, তেতিয়াহ'লে ইয়াতকৈ আমাৰ এটা ভাল এটা ৱেৰ যদি উলিয়াব পাৰোঁ, নিশ্চয়কৈ আমি এইবিলাক অনুষ্ঠানটো গাঁৱৰ উন্নয়নৰ কাৰণে গাঁৱৰ এটা সঠিক চিন্তা চৰ্চালৈ আগুৱাই নিয়াৰ প্ৰয়াস কৰি আছোঁ।
1: আৰু এটা কথা থাকে, আমাৰ কি কৰে যে গাঁওখন এৰি আমাৰ বহুতে চহৰত কোপনি পুতে, নিজৰ গাঁৱতে যদি আমি সংস্থাপিত হৈ নিজৰ লগতে যদি আন 10 জনকো আগুৱাই নিব পাৰোঁ, এইটো চাগে আটাইতকৈ বুদ্ধিমানৰ আৰু আমাৰ দেশখন যি সমস্যা, চহৰৰ যি সমস্যা, সমস্যা দূৰীকৰণৰ চাগে নিশ্চয় সহায় কৰিব। মই মুকুন্দ ভূঞাক আজি ক'ব খুজিছোঁ যে আপুনি যদি দেখে ইয়াতে ধৰক পেপাৰ এখন পঢ়া, কিতাপ এখন পঢ়াৰ এই পৰিৱেশটো কেনেকুৱা?
6: পৰিৱেশটো আচলতে আগতকৈতো যথেষ্ট কমিছে, গম পায় যে যান্ত্ৰিকতাৰ যুগত আজিকালি মোবাইলত গোটেইখিনি বস্তু পায়, গতিকে কিতাপৰ প্ৰতি ধাউতিটো কিছু কমিছে। তথাপিও আমি ক্লাবৰ যদি চেষ্টা কৰিছোঁ, আমাৰ লাইব্ৰেৰীতো কিতাপ আছে আৰু কিতাপ পঢ়াৰ ব্যৱস্থা যিটো আমি
1: নিশ্চয়
6: দিৱসটো ঠিকে আছে, আমি কণ্টিনিউৱাছলি আচলতে ক্লাবত আমি ৰাখিছোঁ যাতে ইচ্ছুক কোনোবা যাতে পঢ়িম বুলি পঢ়িব পাৰে, কিন্তু তথাপিও আমি নিশ্চয় সজাগতা কৰিব লাগিব। আৰু কিতাপৰ পৰাহে আচলতে আমি আচল শিক্ষাটো পাওঁ, যিমানে যান্ত্ৰিকতা মোবাইল যিমানে নহওক, তথাপিও আমি কিছুমান ইনফৰ্মেশ্যন পাওঁ যদিও কিতাপত আমি আচলতে যিটো পাওঁ বাকী বেলেগত পোৱাটো সহজ নহয়, গতিকে সেইটো কাৰণে ভাবিছোঁ যে কিতাপ আমি পুনৰ কিতাপ পঢ়াই এইটো ঘূৰাই আনিব লাগিব আৰু নৱপ্ৰজন্মক আমি সেইটো আহ্বান জনাম। আৰু আমাৰ নিশ্চয় আমাৰো দায়িত্ব আছে, আৰু যদি কিতাপ যদি আমি নপঢ়োঁ তেতিয়াহ'লে হয়তো আমি বহুখিনি জ্ঞানৰ পৰা আমি পিছপৰি থাকিম, যিমানেই যান্ত্ৰিকতা নহওক কিতাপটো লাগিবই।
1: চিকিৎসক, খেলৰ ক্ষেত্ৰত আগবঢ়া, বোলছবিত ভুমুকি মৰা, এনেকুৱা বিশিষ্ট ব্যক্তি কাৰ নাম ক'ব আপুনি?
6: তেনেকুৱা বিশিষ্ট ব্যক্তি ধৰক ৰেডিঅ'ত আগত আছিলে বাৰু, সাধাৰণতে ডিজিটেল যুগটো, গতিকে ডিজিটেল বহুতে হয়তো নিজৰ নিজৰ মাধ্যমত বহুতে ৰেকৰ্ডিংবিলাক কৰে, আৰু কিছু কিছু ল'ৰা হয়তো নতুন চাম ওলাই আহিছে, গান গোৱা ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত কালচাৰেল ক্ষেত্ৰত ওলাই আহিছে, আৰু সেইটো নিশ্চয় আমি প্ৰতিভাখিনি উলিয়াব লাগিব আৰু তেওঁলোকক নিশ্চয়
1: সঠিক দিশত আমি আগুৱাই দিব পাৰিব। আপোনালোকে নাট ভাওনা কেতিয়া পাতে আপোনালোকে ধৰক?
6: ভাওনা সাধাৰণতে আমাৰ আগত আমি ভাওনা নিজে কৰিছিলোঁ, আমি এখন সংঘৰ থ্ৰুৱেদি আমি আচলতে নিজে নাটক ভাওনা আলেখ্য জাতীয় এনেকুৱা ধৰণৰ যিটো আমাৰ পৰম্পৰা তেনেকুৱা আমি কৰিছিলোঁ। লাহে লাহে মানে দিন বাগৰাৰ লগে লগে আমাৰ মঞ্চলৈ গুচি আহিল আৰু তেতিয়া ধৰক আমাৰ গায়কৰ প্ৰগ্ৰেম হ'ল বা নৃত্য আমাৰ সাধাৰণতে কালচাৰেল যিবিলাক যিমান নৃত্য থাকে বড়ো তিৱা আমি বহাগত আমি গোটেইখিনি নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। যিমানবিলাক আমাৰ সংস্কৃতি আছে আমি গোটেইখিনি আনিবলৈ চেষ্টা কৰোঁ। আৰু নাটকৰ ক্ষেত্ৰত হৈছে আমাৰ এতিয়া অলপ কমিছে, নাটকৰ চৰ্চাটো আছে আৰু আমিও আশা ৰাখিছোঁ যে আমি পৰৱৰ্তী পৰ্যায়ত আমি নাটকৰ যিটো অভিনয়ৰ যিটো নতুন প্ৰজন্মক আমি শিকাবৰ কাৰণে আমি চেষ্টা কৰিম।
1: ঠিক আছে, মই আপোনাৰ কাষলৈ আহিছোঁ যিজনে কাৰ্বি সংস্কৃতিৰ পেপাটো বজায়। কিমান ঠাইত মঞ্চস্থ কৰিছে আপোনাৰ গীতৰ নে গাঁৱতে থাকিলে আপুনি?
2: অৱশ্যে আমি কাৰ্বি কৃষ্টিটোৰ আমি অকল গাঁৱতো মাৰোঁ আৰু বিভিন্ন মঞ্চতো মাৰি ফুৰিছোঁ বিভিন্ন ঠাইত। গতিকে কাৰ্বি আলং, তাৰপিছত ইফালে মেঘালয়, মৰিগাঁও, যিমান মঞ্চ আছে এইখিনি গোটেই মাৰি ফুৰিছোঁ।
1: আপুনি পেপাটো
2: বজাই
1: আচ্ছা, কাৰ্বি পেপাটোৰ প্ৰসংগত চমুকৈ আমাৰ শ্ৰোতাসকলক কওকচোন কি কি থাকে তাত?
2: তাত থাকে বাঁহৰ থাকে, তাৰপিছত আৰু কাঠৰ হৰণটো আৰু ক'বলৈ গ'লে হৰণটো পিতলেও থাকিব পাৰিব, যাৰ যেনেকৈ খুচি বনাই ল'ব পাৰে তাতে নাৰাত বজাই দিব পাৰোঁ।
1: কাৰ্বি সংস্কৃতিৰ কথা কৈছিলে, তেওঁ পেপাটো বজাব।

0: হয়, আপুনি এই সংস্কৃতি উন্নতিৰ কাৰণে কেনেকৈ কথাবিলাক চিন্তা কৰে বাৰু আপুনি?
1: হয়, অৱশ্যে আমাৰ কাৰ্বি জাতিটোৰ যিখিনি পূৰ্বৰ ৰীতি নীতি, সেইবোৰ বুঢ়া চাম মৰি যোৱাৰ পৰা আদি উঠি অহা চামৰ পৰা এইবিলাক গুৰুত্ব নাইকিয়া হৈছে। এতিয়া আমাৰ এজন জ্যেষ্ঠ কালীবাদক আছিল, তেওঁ মৰাৰ পৰা আমাৰ কালীবাদক বুলি কোৱা বুলিও নাই। তথাপিতো ৰাইজৰ সহযোগত মোক সঞ্জীৱলী এটা পেপাৰ আনি দিলে। এই পেপাৰটোলৈ আমাৰ এই হাতী উঠা যিখিনি যুৱক যুৱতীক লৈ মই বৰ্তমান কাৰ্বি কৃষ্টিটো জীয়াই ৰাখি আছোঁ। গতিকে আমাৰ এইবিলাক ল'ৰা ছোৱালী গৈ আছে, সেইবিলাকো আছে জড়িত হৈ, গোটেই সব ল'ৰা ছোৱালীক কলেজত গৈছে। আৰু যেতিয়া আমাৰ প্ৰগ্ৰাম আহিব, সকলো ফোনেৰে যোগাই দিয়ে যে অমুকত প্ৰগ্ৰাম আছে, তেওঁলোকে সময়ত উপস্থিত হৈ আমি আৰু প্ৰগ্ৰাম মাৰিব যাওঁ। এনেকৈ বিভিন্ন মঞ্চ, মেঘালয়, কাৰ্বি আংলং, কি মৰিগাঁও ডিষ্ট্ৰিক্ট, ইমান আছে, কামৰূপ ডিষ্ট্ৰিক্ট, এনেকৈ কৰি আমি মানে প্ৰগ্ৰামবিলাক মাৰি ফুৰোঁ।
0: আমি মণি বাংঠাইকে সুধিছোঁ, ইয়াতে পঞ্চায়তৰ কি কোনটো পঞ্চায়ত আপোনালোকৰ?
2: আমাৰ জাৰগাঁও পঞ্চায়ত।
0: কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈছে
2: ইয়াত? উন্নয়নমূলক প্ৰায়খিনি হৈছে, অলপ অলপ বাকী আছে, এনে আৰু হ'ব লাগে।
0: ইয়াতে পঞ্চায়তৰ জৰিয়তে যি ইন্দিৰা আৱাস যোজনা ঘৰ পায় আৰু মহিলাসকলে 10,000 টকা পোৱা, এই যিটো উদ্যমিতা, এয়া কিমান আছিলে বাৰু?
2: সেইটো মই সঠিককৈ ক'ব নোৱাৰিম
0: এতিয়া।
2: কিছু কিছু পাইছে, মানে কি হ'লেও মানে পাবলগীয়া এতিয়াও
0: পাইছেনে বাৰু?
2: পাইছে পাইছে।
0: হয়, মই খগেন বাংঠাই সুধিব খুজিছোঁ, ইয়াতে আপুনি এই চাউণ্ডটো আহি যাব অকণমান তেখেত ৰ'বলৈ কওক, আপোনালোকৰ ইয়াতে যিখিনি খেতিপথাৰ হয়, বজাৰ ক'ত আপোনালোকৰ?
3: বজাৰ আমাৰ সদ্যহতে জাৰগাঁৱত। আৰু খেতিপথাৰ মানে এটা কথা খুব এটা কৃষকসকলৰ এটা ভাবুকি হোৱাৰ দৰে হৈছে। যথেষ্টখিনি ইয়াত পৰিশ্ৰমী মানে কৃষিজীৱী মানুহ, আৰু ইয়াৰ পৰা উৎপাদন কৰিয়ে ল'ৰা ছোৱালীক শিক্ষা দীক্ষা বা বিভিন্ন কাৰ্যসূচীত ব্যৱহাৰ কৰে। কিন্তু ই যিটো দাম, ধৰি লোৱা এতিয়া আমি 800 টকাত বা 1,000 টকাত বিক্ৰী কৰিব লাগে কুইণ্টেল, এতিয়া আমাৰ তেনেকুৱা আহি নপৰে। এতিয়া 600 টকা মোন, 700 টকা মোন, 750 টকা মোন, এনেকৈ হয়। কিন্তু এইখিনিয়ে মানে আমাৰ যিখিনি খৰচ হয় এইটো কিন্তু হৈ ফলপ্ৰসূ হৈ নুঠে।
0: হয়, আৰু সেইকাৰণে আমি আধুনিক টেকন'লজিৰো সহায় ল'ব লাগিব। আৰু আজিকালি যি চৰকাৰেও বিভিন্ন সুবিধা দিয়াৰ কথা কয়, এই সুবিধাখিনি কেনেকৈ আমি আনিব পাৰোঁ, প্ৰয়োগ কৰিব পাৰোঁ, এই দায়িত্ব কিন্তু আপোনালোকৰ গাঁৱৰ এই নেতৃস্থানীয় ব্যক্তিয়ে এই কৃষকসকলক বাটটো দেখুৱাব লাগিব। ইয়াতে আমি আহিলোঁ আকাশবাণীৰ পৰা, ইয়াতে আমি গম পাওঁ যে মণি বাংঠাই ৰেডিঅ' শুনে, ইয়াতে ৰেডিঅ'ৰ প্ৰভাৱটো কেনেকুৱা বাৰু?
3: ৰেডিঅ'ৰ প্ৰভাৱটো আগতে আমি দেখিছিলোঁ বহুত আছিলে, মণিদা এতিয়া মানে যথেষ্টখিনি সি আগৰ পৰাই এই গীতবিলাক শুনি থাকে বা অনুষ্ঠানবিলাক, আপোনালোকৰ অনুষ্ঠানবিলাক শুনি থাকে। আমিতো আৰু অলপ ওলাই ফুৰা মানুহ, তেনেকৈ শুনিবলৈ আমাৰ হেৰিটো নাই, কিন্তু মোবাইলতে যিখিনি হয়। কিন্তু মণি বাংঠাই ক'ব লাগিব, আজিও সি ৰেডিঅ'ক সাঁচি ৰাখিছে আৰু তেখেতৰ পৰা কিছু বাৰ্তা পাওঁ আমি। কৃষি সাৰথিৰ কথা তেখেতে কয় আৰু কৃষকসকলৰ কথা বতৰা কিছু কয়, এনেকৈ শুনি আমি কিছু হেৰি কৰিলোঁ। কিন্তু মণি বাংঠাই কালি আমাক প্ৰকাশ কৰিলে যে নিশ্চয় এটা অনুষ্ঠান আহিব ইয়াত, অনুষ্ঠান মানে আকাশীবাণী, যথেষ্টখিনি ইয়াতে আলাপ আলোচনাৰ জড়িত দি সম্প্ৰচাৰটো হ'ব।
0: হয়, এনেকুৱা শ্ৰোতাও আমাৰ আছে দক্ষিণ সূতাৰ গাঁৱত যে তেওঁ ৰেকৰ্ডিং কৰি গোটেই বস্তুটো আকৌ বেলেগৰ মানুহক শুনায়। গতিকে আমি ভাবোঁ মণি বাংঠাই এই দায়িত্বটো যদি লয় যে মই কি কি আহে, আজি 5 মিনিট, কাইলৈ 10 মিনিটকৈ যদি ৰেকৰ্ডিং কৰি কৃষকজনক যদি শুনাব পাৰে, শিশু ল'ৰা ছোৱালী গীতটো যদি শিশু এটাক শুনাব পাৰে, নিশ্চয় চাগে আৰু উৎসাহিত হ'ব, নহয় জানো? মই যদি আপোনাক কওঁ, আপোনালোকৰ এই অঞ্চলৰ যোগাযোগ, পথ যোগাযোগ, আৰু যিহেতু এটা পাহাৰ আছে, এই পাহাৰটো বাৰিষা আৰু খৰালি, কি সমস্যা আৰু কি সুবিধা আছে?
3: নিশ্চয় এইটো আমাৰ পাহাৰটো থাকি কিন্তু আমাৰ বহুত মানে ভাগ্যৱান বুলি ক'ব লাগিব, হিয়াৰাম উঠো পাহাৰটো আমাৰ। কাৰণ যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয়, অৰ্থাৎ মানে বানপানী যেতিয়া প্লাৱিত হয়, তেতিয়া কিন্তু তাতে আমাৰ আশ্ৰয়স্থল হৈ পৰে, আৰু সেইটো কাৰণে আমাৰ খুবেই ভাল। আৰু তাৰ পৰা আমাৰ যিখিনি গছ গছনি হ'ব লাগে, কিন্তু সেইখিনি আজিলৈকে বা ফৰেষ্ট ডিপাৰ্টমেণ্টো কোনো চকু দি নজৰ পৰা নাই। আৰু লগতেই আমি যথেষ্টখিনি এই সংঘৰ উদ্যোগত গছ লগাইছিলোঁ, তাত বান্দৰবিলাকৰো এতিয়া আবিৰ্ভাৱ বেছি হৈছে, আৰু তেখেতসকলে জীয়াই থাকিবৰ কাৰণে কি প্ৰয়োজনীয়তা আছে, আমি মণিপুৰৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মধুৰি কল এনেকৈ আনি পেলাই লগাইছিলোঁ।
0: এই পাহাৰটোৰ ইয়াৰ ব্যাসাৰ্ধ ইয়াৰ বৈশিষ্ট্য কি কি ইয়াত বেছিকৈ পোৱা যায়?
3: ইয়াত বৈশিষ্ট্য বুলি ক'ব লগা সমল আছে, হাতী উঠাৰ নামটো কেনেকৈ বা কিংবদন্তি কি আছে, ইয়াতে এটা প্ৰকাণ্ড শিলামূৰ্তি হৈ আছে হাতীশিল, আৰু সেই হাতীশিলটোত বহু গুণগত মানৰ হৈ আছিলে। বনৰীয়া হাতীয়ে আগত, মানে এইটো তাহানি কথা কৈছোঁ মই, প্ৰবাদ চলি অহা, এই তাতে মানে সেই বনৰীয়া হাতীয়ে তাক মানে ধূলি দি পেলাই আৰু গা সোঁৱৰি দি, ইয়াতে বিল আছে, তুবখালী বিল, বাংঠাই দল, দেহেন দল আছে, তিনিখন দল আছে পাহাৰটোৰ হেৰি, তাতে মানে সিহঁতে পানী গা ধুই মানে ধুই ধুই যায় আৰু হাতীয়ে নমস্কাৰ জনাই যায়। এইখিনিয়ে মানুহখিনিয়ে মানে এটা হেৰিলৈকে যেতিয়া আহিল, বিজ্ঞানৰ দৃষ্টিভংগীত আহিলে, সেই তাতে মানে দৃষ্টিভংগীত স্বতঃস্ফূৰ্ত হৈ উঠিল যে এতিয়া নিশ্চয় পশু পক্ষীয়ে যদি মানে আমি ৰাইজে কিয় নামানি, হয় এটা বহুত ডাঙৰ অৱদান হৈছে। সেইখিনিৰ পৰা কিন্তু আমি তাৰ পৰাই নামাংকিত হ'ল হাতী উঠা, এইটো কিংবদন্তি।
0: পাহাৰত আৰু কি পায়, শিলৰ বাহিৰে গছ আৰু কি পায়?
3: আৰু ইয়াতে বান্দৰ আছে, হয়, শিয়াল পোৱা যায়, আৰু কেকো সাপ, গুঁই সাপ, এনেকৈ অজগৰো।
0: সংৰক্ষণৰ কাৰণে কি ব্যৱস্থা কৰে? কেতিয়াবাতো চোৰাং চিকাৰী আহি ৰাতি মাৰি লৈ যাব পাৰে।
3: অঁ, এইখিনি কিন্তু আমাৰ গোটেই পাহাৰটো এৰিয়াত মানুহ থাকে, সেইখিনি কিন্তু সংৰক্ষিত সতৰ্ক হয়। আমিও আলোচনা বিলোচনা কৰোঁ যে ইয়াৰ পৰা যাতে ক্ষয় ক্ষতি কোনো প্ৰকাৰে হ'ব নোৱাৰে।
0: ইও মানে আমাৰ সদস্য হৈ পৰিল পাহাৰটো, পাহাৰটো নেদেখিলে বা পাহাৰটো যদি ক্ষয় ক্ষতি হয় আমাৰো এটা মনটো বেয়া লাগিব
3: নিশ্চয়কৈ। এইটো পাহাৰ মই ক'লোৱে যে হাৰ্ট অফ হৈ আছে, এইটোক আমি স্বাভিমান লুকাই আছে। ইয়াত থকা অঞ্চলৰ অকল বৰিগাঁও নহয়, গোটেই হাতী উঠা অঞ্চলত মানে এটা স্বাভিমানৰ হেৰি হৈ আছে এতিয়া। সেই গতিকে এইটোক আমি কোনো ক্ষয় ক্ষতি হ'ব দিব নোৱাৰোঁ, আৰু বহুতবাৰ এলানি আলোচনাও হৈ গৈছে। ইয়াতে চৰকাৰ মানে জিঅ'লজি এটা তথ্য ওলাইছিলে আৰু তেখেতসকলে মানে এইটো খণ্ডনৰ কাৰ্যসূচী লৈছিল, কিন্তু হাতী উঠা সমূহ ৰাইজে, বৃহত্তৰ হাতী উঠাই প্ৰটেকশ্যন কৰিছে। স্থানীয় মন্ত্ৰী ডাঙৰীয়াক আনি ইয়াতে কৈছে যে কোনো ক্ষেত্ৰত ক্ষতি বিক্ষতি হ'ব যাতে নোৱাৰে, তাৰে এটা আমি পদক্ষেপ গ্ৰহণ আজিও উপতি আছে।
0: হয়, ইয়াতে পৰ্যটকৰ কাৰণে কেনেকুৱা, পৰ্যটক আহেনে বা কেনেকুৱা, কেতিয়াবা ভুমুকি মাৰেনে ইয়াত আহি বাৰু?
3: পৰ্যটক আহে, কিন্তু কেতিয়াবা আমি দেখা পাওঁ, কেতিয়াবা ধৰি লওক আমি নেদেখাকৈ গুচি যাওঁ।
0: এনেকৈ আজি আহিলোঁ, ভাল লাগিলে।
3: হয় হয়, এনেকৈ আহি গৈছে।
0: হয়, আৰু যদি আমি আপোনালোকৰ, আমি য'ত মঞ্চত কথা পাতিছোঁ এইটো যদি আৰু অকণ সজাই পৰাই ৰাখে, ইয়াৰ কিছু তথ্য যদি ইয়াত সংৰক্ষিত কৰি থোৱা থাকে, তেতিয়াহ'লে চাগে আপুনি যিটো হাতীৰ কথা ক'লে, এই হাতীৰ কথাখিনিকে যদি লিপিবদ্ধ কৰে, বাণীবদ্ধ কৰে, ইয়াতে যদি এটা আৰ্কাইভ কৰে, গীতৰ আৰ্কাইভ কৰে, যিসকল ব্যক্তি ঢুকাই গ'ল সেইসকলৰ আৰ্কাইভ কৰে, আজি আমি যিজনক পালোঁ কাৰ্বি, তেওঁ পেপা বজায়, তেওঁলোকৰ যদি চিত্ৰ আমি যদি ইয়াতে সংৰক্ষণ কৰিব পাৰোঁ, নিশ্চয় চাগে পিছৰ প্ৰজন্মই গম পাব মোৰ গাঁৱত এনেকুৱা আছিল, মোৰ গাঁৱত তেনেকুৱা আছিল, নহয় জানো? এইবিলাকে হৈছে গাঁৱত স্থাপন কৰা পৰ্যটকৰ মূল কেন্দ্ৰ। হয়, আপোনালোকে আজি আমাৰ আকাশবাণীৰ মাধ্যমত আৰু কি ক'ম বুলি ভাবিছে যে আমি এইখিনি কথা ক'ম?
3: হয়, যাতে আমাৰ এই অঞ্চলটো, বানপীড়িত অঞ্চলটোক যে এটা সুন্দৰকৈ তুলিব পাৰোঁ, আৰু ৰাইজেও যাতে ইয়াত আহি এটা ভাল দিশ নিৰ্ণয় কৰি উন্নয়নৰ কাৰণে যদি এটা ৰাস্তা দেখুৱাই দিব পাৰে, তেখেতসকলে যাতে ইয়াত আহি সকলোৱে মনোনিৱেশ কৰিব পাৰিব বুলি মই আশা ৰাখিম।
0: যে মহিলাসকল বোৱা কটাৰ ক্ষেত্ৰত কিমান আগবঢ়া, আমাৰ গামোচা বাহিৰৰ পৰা আহে, আৰু কাৰ্বি, বড়ো, তিৱা মানুহে সদায় কাপোৰ বয়, পাহাৰৰ পৰা সূতা আনে, এই ক্ষেত্ৰত কি ক'ব?
3: এই ক্ষেত্ৰত কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আমাৰ এটা সক্ৰিয় অসমত বসবাস কৰা মানে একদম মানে খিলঞ্জীয়াসকলৰ নিজেই হাতে কাটি এখন ফুলাম গামোচা বব পাৰে, বয় কিন্তু কমি গৈছে। সেইটো কাৰণে কৈছোঁ মই, অসমত এটা আমাৰ দুৰ্ভাগ্যজনক কথা হ'ব, ঘৰে ঘৰে আগৰ তাঁতাশাল দেখা পাইছিলোঁ, এতিয়া তাঁতশাল আমি দেখিবলৈ নাপাওঁ যান্ত্ৰিক যুগৰ কাৰণে, আৰু যাৰ ফলত মানে বাংলাদেশী কাপোৰে আহি অসমত দপদপনি কৰিব পাৰিছে।
0: আৰু তাৰ কাৰণে কিন্তু আমিয়ে আগভাগ ল'ব লাগিব, আমিয়ে নিজে, আজি তেখেতে যিটো বস্ত্ৰ পিন্ধি আছে আমি তেনেকৈ পিন্ধি আদৰ্শ দেখুৱালেহে নিশ্চয় খুব ভাল হ'ব। ইয়াতে আৰু কণ কণ শিশুসকলৰ কাৰণে কি কৰে আপোনালোকে?
3: কণ কণ শিশুসকলৰ কাৰণে আমি অনুষ্ঠানত জড়িত কৰাওঁ, তেখেতসকলক আমি বিহু সময়ত তেখেতসকলৰ প্ৰতিযোগিতা পাতোঁ, খেল প্ৰতিযোগিতা, গীতৰ প্ৰতিযোগিতা আৰু লগতে খেলা ধূলাৰ গোটেইখিনি ব্যৱস্থাখিনি আমি কৰোঁ।
0: আজি আমি আকাশবাণী নগৰ কেন্দ্ৰৰ পৰা আপোনালোকৰ গাঁৱলৈ আহিলোঁ, বিশিষ্ট ব্যক্তিৰ লগত কথা পাতিলোঁ। এই কথা চাগে নিশ্চয় আমাৰ শ্ৰোতাসকলেও ভাল পাব। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, সকলোকে নমস্কাৰ জনাইছোঁ
3: যে আজি আপুনি আহি নগাঁৱৰ পৰা, সুদূৰ নগাঁৱৰ পৰা আহি আজি গ্ৰাম্য অঞ্চলৰ মনৰ কথাখিনি বুটলি নিয়াৰ কাৰণে, এটা অনুষ্ঠানৰ জৰিয়তে বিকশিত কৰাৰ কাৰণে ক্ষেত্ৰত যিখিনি ভূমিকা ল'লে, আপোনাক বহুতবাৰ আমাৰ বৰিগাঁও সোনতৰা সংঘৰ তৰফৰ পৰা, ৰাইজৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ইমান পৰি মৰিগাঁও জিলাৰ হাতী উঠা বৰিগাঁৱত পানীবদ্ধ কৰি অনা আলোচনাটি শুনিলে। বিষয় আছিল গ্ৰাম্য উন্নয়ন। এই আলোচনাত ভাগ ল'লে বৰিগাঁও অঞ্চলৰ প্ৰদীপ কুমাৰ বাংঠাই, মণিকুমাৰ বাংঠাই, খগেন বাংঠাই, মুনিন্দ দেউৰী, মুকুন্দ ভূঞা আৰু সুনীত কুমাৰ তেৰণে। আকাশবাণীৰ হৈ ঠাইতে আলোচনাটিত ভাগ ল'লে কিৰণ চন্দ্ৰনাথে, আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ।
4: ইমান পৰে আলোচনাটি শুনিলে।
5: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ, 9864160507।
4: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ জিনা ৰাজকুমাৰীৰ কণ্ঠৰ এটি কাৰ্বি গীত।

এইবাৰ আগবঢ়াইছোঁ দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

এইখিনিতে শ্ৰোতাসকলৰ জ্ঞাতাৰ্থে জনাই থওঁ, আজি সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব জৈৱিক কৃষিত পোষক মৌলৰ ব্যৱস্থাপনা, এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰৰ মৰিগাঁৱৰ বিষয়বস্তু বিশেষজ্ঞ ভূমি বিভাগৰ সৌৰভ বৰুৱাই। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 MHz। অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ এটি তিৱা গীত, শিল্পী চেনিমাই বৰদলৈ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে শুনি আছে গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ এয়া দীপেন বৰুৱা, সমৰ হাজৰিকা, প্ৰদীপ শৰ্মা, ৰমেন কলিতা আৰু মিৰেল কুদ্দুছ। গীতৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: Adi Bharata Ramaman, Pajuha Pajuha Navajuan, Pajuha Pajuha Navajuan. Dai Koriba Lagiba Agnistan, Pajuha Pajuha Navajuan, Pajuha Pajuha Navajuan. Dai Koriba Lagiba Agnistan, Pajuha Pajuha Navajuan, Pajuha Pajuha Navajuan, Pajuha Pajuha Navajuan, Pajuha Pajuha Navajuan, Pajuha Pajuha.
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
2: গীতৰ অনুষ্ঠানত এইবাৰ এয়া অনিমা চৌধুৰী, গীতৰ কথা মৃণাল চৌধুৰী।

গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই 11:00 বজাত আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্মবিভূষণ, সাতটা পদ্মভূষণ আৰু ছাপন্নটা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীত বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995 চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম তেৰাংপি আৰু হেটচিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে।

0: মানকাছৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে, বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈ জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে, যদিও বহু লোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰি আহিছে। অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব। হাত ছিঙিমাৰি ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰিদৰ্শক বিনয়ম কৃষ্ণ শৰ্মাই এইদৰে কয়।
1: মানুহ কিছুমান আমি দেখা পাইছো আহি আছে, কিন্তু এটা উৰা বাতৰি প্ৰভাৱ পৰিছে। উৰা বাতৰি কেনেকে আহিছে, কি আহিছে গম নাপাব কৰ আহিলে, কিন্তু নতুন ৰেচন কাৰ্ডত কোনো দিয়া হোৱা নাই। অকল ৰেচন কাৰ্ডৰ আপুনি অকল দোকানৰ পৰাই, এখন দোকানৰ পৰা এখন দোকান এক্সিষ্টিং থকা যাৰ কাৰ্ড আছে তেওঁ ট্ৰেঞ্চফাৰ কৰিব পাৰিব আৰু মেম্বাৰ ট্ৰেঞ্চফাৰ হ'ব। নতুন কাৰ্ড বা নতুন মেম্বাৰ সংযোজন কেতিয়াও নাই। এইটো গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আহিব লাগিব। মানুহখিনি কিবা উৰা বাতৰি এটা শুনি আহিছে, আমি সজাগ কৰিছো জনাব যাবলৈ আৰু আপোনাৰ মাধ্যমেৰে আমি সজাগ কৰিছো যে এনেকুৱা কোনো কাম আমি আগত হোৱা নাই। অযথা ভিৰ কৰি আছে তেওঁলোকে, অযথা ভিৰ কৰি নিজৰ সময় অপব্যয় কৰি আছে।
0: মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনাৰ সহযোগত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 2026 আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ডঃ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰচাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ 16টা দলৰ মাজত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা 12 জুলাইত অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: প্যার কিয়া তো ডরনা ক্যা কি সেকেন্ড লাইন শকিল সাহেব সে অচ্ছি মে নহীন লিখ পাউঙ্গা তো এসা মতলব মেরা এক পরেশানি থি কি মে ক্যা করু। হিমেশ জি নে এক রাস্তা নিকালা কি উনহোনে প্যার কিয়া তো ডরনা ক্যা কি এক টিউন বনা লি, কাহা কি ইস টিউন কো হম নিভায়েঙ্গে, ইসকি সেকেন্ড লাইন নহীন লিখেঙ্গে, বস ইসকো হুক লাইন রখেঙ্গে। ও গানা করতে করতে হুক লাইন বনি ওড়লি চুনরিয়া তেরে নাম।
3: जरूर सुनिएगा बॉम्बे टॉकीज में 27 जून शाम 4 बजे सिर्फ विविध भारती पर।
4: आइए सुनते हैं लता मंगेशकर की आवाज में संत मीराबाई का भजन। इसे संगीत में ढाला है हृदयनाथ मंगेशकर ने।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 74সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদ্যুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিচালনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952চনৰ 23 জুনত গঠন কৰা হৈছিল। এই উপলক্ষে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আঞ্চলিক স্বায়ত্তশাসন, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গঠন কৰা এই পৰিষদৰ জৰিয়তে থলুৱা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য নিহিত হৈ আছে। 1995চনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক অধিক ক্ষমতা প্ৰদান কৰা হয়। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ থলুৱা জনগোষ্ঠীৰ সৰ্বাত্মক বিকাশ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে এই পৰিষদৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ ৰংহাঙৰ নেতৃত্বত পৰিচালিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সমিতিত কাদম তেৰাংপি আৰু হেড সিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। লোকভৱনৰ পৰা জাৰি কৰা এখন জাননীত চৰকাৰৰ দ্বাৰা মনোনীত সদস্য মুকুট মহন্তৰ নাম কৰ্তন কৰি দৰসিং ৰংহাঙক স্থলাভিষিক্ত কৰা হৈছে। কাদম তেৰাংপি আৰু হেড সিং ৰংফাৰক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিয়াৰ লগে লগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদত কাৰ্যবাহী সদস্যৰ সংখ্যা 14ৰ পৰা 16লৈ বৃদ্ধি হ'ল। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্ন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা

0: বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত সন্দীপন গাৰ্গে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অভিযুক্ত সন্দীপন গাৰ্গৰ হৈ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰিছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ শুনানীত উপস্থিত আছে। আনহাতে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰো আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানি হ'ব। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কোনো শুনানি অনুষ্ঠিত নহয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট ছেবা অনলাইন ডট অৰ্গত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্ম বিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্ম বিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাত নতুনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰা জনসাধাৰণলৈ আহ্বান জনাইছে। বিগত কিছুদিন ধৰি নতুন ৰেচন কাৰ্ডৰ বাবে জনসাধাৰণে, বিশেষকৈ মহিলাসকলে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাত আবেদন কৰিবলৈ সমাগম হোৱা পৰিলক্ষিত হৈছে। নতুন ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক নিৰ্দেশনা বৰ্তমানলৈকে জাৰি কৰা নাই বুলি বিভাগৰ তৰফৰ পৰা জনসাধাৰণক স্পষ্ট কৰি দিয়া হৈছে যদিও বহুলোকে কাৰ্যালয়ৰ সন্মুখত অযথা ভিৰ কৰি দৈনন্দিন বিভাগীয় কাম কাজ পৰিচালনাত বাধাৰ সৃষ্টি কৰিছে। অৱশ্যে ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে নিজৰ নাম স্থানান্তৰ বা সংশোধনৰ দৰে কামসমূহৰ বাবে আবেদন দাখিল কৰিব পাৰিব। হাত শিঙি মাৰি ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ পৰিদৰ্শক বিনয়ম কৃষ্ণ শৰ্মাই এইদৰে কয়।
1: মানুহ কিছুমান আমি দেখা পাইছো আহি আছে, কিন্তু এইটো এটা উৰা বাতৰিৰ প্ৰভাৱ পৰিছে। উৰা বাতৰি কেনেকে আহিছে, কি আহিছে, গম নাপাব কতো আহিলে, কিন্তু নতুন ৰেচন কাৰ্ডত কোনো দিয়া হোৱা নাই। অকল ৰেচন কাৰ্ডত আপুনি অকল দোকানৰ পৰাই, এখন দোকানৰ পৰা এখন দোকান এক্সিষ্টিং থকা যাৰ কাৰ্ড আছে তেওঁ ট্ৰেঞ্চফাৰ কৰিব পাৰিব আৰু মেম্বাৰ ট্ৰেঞ্চফাৰ হ'ব। নতুন কাৰ্ড বা নতুন মেম্বাৰ সংযোজন কেতিয়াও নাই। এইটো গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আহিব লাগিব। মানুহখিনি কিবা উৰা বাতৰি এটা শুনি আহিছে, আমি সজাগ কৰিছো তেওঁলোকক যাবলৈ আৰু আপোনাৰ মাধ্যমেৰে আমি সজাগ কৰিছো যে এনেকুৱা কোনো কাম আমি আগত ভৰা নাই।
0: ডিব্ৰুগড় জিলাৰ দুলিয়াজানত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলিয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰেল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড় পৌৰ নিগমে সৃষ্টি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আৱৰ্জনা ব্যৱস্থা সন্দৰ্ভত ডিব্ৰুগড় নগৰত এখন বিশেষ সজাগতামূলক প্ৰদৰ্শনীৰ আয়োজন কৰে। এই প্ৰদৰ্শনীত বৈজ্ঞানিক পদ্ধতিৰে 4টা ভাগত আৱৰ্জনাৰ পৃথকীকৰণ, যেনে তিতা আৱৰ্জনা, শুকান আৱৰ্জনা আৰু বিশেষ যত্ন ল'বলগীয়া আৱৰ্জনা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন পচন সাৰ প্ৰস্তুত প্ৰক্ৰিয়াৰ পোষ্টাৰ আৰু চহৰখনত চলোৱা সজাগতামূলক কাৰ্যসূচীৰ এখন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 2026 আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ডঃ আনন্দ হাজৰিকাই

0: খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা 12 জুলাইত অন্ত পৰিব। এই সন্দৰ্ভত কাংকাং ক্লাবৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: কাংকাং চাপৰি এই খেলপথাৰত কাংকাং ক্লাবৰ উদ্যোগত আমি এইবাৰ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। মুঠ 16টা মাজুলীৰ আগশাৰী ফুটবল দলে অংশগ্ৰহণ কৰিছে আজি আৰম্ভণি খেল। আমি আশা ৰাখিছোঁ যে মাজুলীৰ ক্ৰীড়াক্ষেত্ৰত এই খেলুৱৈসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায় তাৰ কাৰণে এনেধৰণৰ আমি খেল খেলিছোঁ আৰু সম্পূৰ্ণ মাজুলী জীয়া ক্ৰীড়া সন্থাৰ যিবোৰ নীতি নিয়মৰ আধাৰত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে ক্ৰীড়াৰ জৰিয়তে আমাৰ মাজত থকা যিটো সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্য, এই ঐক্য সম্প্ৰীতিয়ে আমাৰ ভাতৃত্ববোধৰ যিডাল এনাজৰি এনাজৰিডাল শক্তিশালী কৰিব আৰু আশা ৰাখিছোঁ আমি যি উদ্দেশ্য এই নৱপ্ৰজন্ম বা এই গ্ৰাম্যাঞ্চলত থকা এই খেলুৱৈসকলক যাতে এখন প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ কৰিছোঁ। প্ৰায় 12 দিন আমাৰ এই খেলখন হ'ব।
0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান্তা ক্লাৰাত অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত পৰাভূত কৰে। নিউয়ৰ্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ আইৰ এখন খেলত নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া 2-0 গ'লত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: उन्हें लिखे गीत, क्योंकि आज हम आपकी पसंद के गीत सुनने वाले हैं। बहुत सुंदर। एक श्रोता ने लिखा है कि हमारे डूंगरपुर में भी बारिश बहुत कम हुई है, और वहीं एक श्रोता लिखते हैं कि ग्रेटर नोएडा में बरखा रानी की प्रतीक्षा है, अभी भी लू चल रही है। बहुत सुंदर। और हम उम्मीद करते हैं कि आपके शहर में जल्द ही बारिश आए, लेकिन हाँ, अगर आप अभी गर्मी से परेशान हैं तो सुरीले सफ़र में निकल जाइए ना हमारे साथ। हम तो आपसे पूछ ही रहे हैं कि सुरीले सफ़र में आप हमारे साथ हैं कि नहीं, छतरी को साथ। छतरी भी होनी।
1: এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডে দেশৰ প্ৰায় 74 লাখ কৃষকক সহায় কৰি আহিছে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথিত শ্ৰদ্ধা নিবেদন কৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী তথা মীন পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ানে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লৰাত অনুষ্ঠিত গ্ৰুপ জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত পৰাভূত কৰে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডে দেশৰ প্ৰায় 74 লাখ কৃষকক সহায় কৰি আহিছে। আজি নতুন দিল্লীত নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। এই পৰ্টেল মুকলি অনুষ্ঠানটো নতুন দিল্লীৰ অটল ঊৰ্জা ভৱনত অনুষ্ঠিত হয়। শ্ৰীশ্বাহে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথি উপলক্ষে তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শ্ৰীশ্বাহে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক ৰাষ্ট্ৰীয়তাবাদী, সাংস্কৃতিক জাতীয়তাবাদ আৰু ভাৰতীয় সংস্কৃতিৰ পৃষ্ঠ পোষক হিচাপে অভিহিত কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে সমৃদ্ধি, উন্নয়ন আৰু গৌৰৱময় জাতি হিচাপে আগবঢ়াৰ লগতে কৃষি খণ্ডতো আমূল পৰিৱৰ্তন সাধন কৰিছে। শ্ৰীচৌহানে বিগত 12 বছৰত কৃষিখণ্ডত উৎপাদন চকুত পৰা ধৰণে বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 2014 চনৰ তুলনাত কৃষি উৎপাদন বৰ্তমান 44% বৃদ্ধি পাইছে। কৃষি বিপ্লৱৰ সময়ছোৱাতকৈও বৰ্তমান উৎপাদনৰ হাৰ অধিক বৃদ্ধি হোৱা বুলি তেওঁ প্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ৱাশ্বিংটনত চলা ইজৰাইল আৰু লেবাননৰ মাজৰ আলোচনাৰ আঁত ধৰিব। এই আলোচনাৰ জৰিয়তে যুদ্ধবিৰতিক দীৰ্ঘম্যাদী কৰাৰ লক্ষ্য লোৱাৰ লগতে দুয়োখন দেশৰ মাজত শান্তি সুৰক্ষা বৰ্তাই ৰখাৰ উপায় উলিয়াবলৈ যত্ন কৰা হ'ব। আমেৰিকাৰ গৃহ বিভাগে প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ বিভাগৰ কাউন্সিলৰ ডান হোলাৰ আৰু আন্তৰ্জাতিক সুৰক্ষা পৰিক্ৰমা বিভাগৰ অতিৰিক্ত প্ৰতিৰক্ষা সচিব ডান জিম্মা ৰেমেনে এই আলোচনাত নেতৃত্ব দিব। এখন যৌথ সামৰিক ৰাজনৈতিক অধিৱেশনৰ জৰিয়তে এই বৈঠকৰ আৰম্ভণি কৰা হ'ব। ইয়াৰ পাছতে এখন সামৰিক বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে চূড়ান্ত ৰাজনৈতিক আলোচনা আৰম্ভ হ'ব। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি চুবুৰীয়া দেশ ইজৰাইল আৰু লেবাননৰ মাজত থকা সীমান্ত বিবাদৰ মীমাংসাৰ বাবে এই আলোচনাত উপায় বিচৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেশখনৰ গৃহ সচিব মাৰ্কো ৰুবিঅ'ই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোছেফ আউনৰ সৈতে শুকুৰবাৰে মত বিনিময় কৰে। জানিব পৰা মতে আলোচনাৰ বাবে আহিবলগীয়া ইজৰাইল আৰু লেবাননৰ প্ৰতিনিধিবৰ্গ ৱাশ্বিংটনত কেইবাদিনো থাকিব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত আদৰণি জনাইছে। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ 16শ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে এই বুজাবুজিয়ে সমগ্ৰ বিশ্বৰ শক্তি সুৰক্ষাক শক্তিশালী কৰি তুলিব। তেওঁ লগতে হৰ্মুজ প্ৰণালী পুনৰ মুকলি হোৱাৰ ব্যৱস্থাকো আদৰণি জনায় আৰু কয় যে এই প্ৰণালী মুকলি হলে যোগান শৃংখলাত চলি থকা বাধা আঁতৰ হ'ব। ইয়াৰ লগতে বিশ্বজুৰি হোৱা সাৰ আৰু ৰাসায়নিকৰ দৰে সামগ্ৰীৰ নাটনিও আঁতৰিব বুলি শ্ৰীডোভালে মন্তব্য কৰে। তেওঁ অঞ্চলটোত সামুদ্ৰিক স্বাধীনতা ৰক্ষাত গুৰুত্ব দিয়ে।
2: We have welcomed the MOU reached between the US and Iran. We have got cautious optimism and we hope that it will work.

चुपके चुपके

0: हम विविध भारती से बोल रहे हैं। ये है राष्ट्रीय सेवा देश की सुरीली धड़कन कार्यक्रम सखी सहेली। बस
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। ৰাজ্যৰ 39,415খন বিদ্যালয়লৈ 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়কসকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি APDCLক বিদ্যুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ 10% ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি দিনৰ 11 বজাত ঘোষণা কৰে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট seva.online.orgত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। একেদৰে বেলচিৰি, দীপুতা, পাঁচনৈ আৰু জৰাখৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে। তেজপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক 1.70 মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত আজি কৃষকৰ মাজত অধিক উৎপাদনক্ষম চিয়াৰ ধান 310 নামৰ ধানৰ বীজ বিতৰণ কৰা হয়। ধুবুৰীৰ বিধায়ক বেবী বেগমে 50গৰাকী কৃষকক এই জাতৰ ধানৰ বীজ বিতৰণ কৰে। বিধায়িকাগৰাকীয়ে কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সা সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ বাবে তেওঁ কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ কৃষকসকলক আহ্বান জনায়। গুৱাহাটীৰ শিলপুখুৰীৰ দীপক সংঘৰ সৌজন্যত 2 জুলাইৰ পৰা 7 জুলাইলৈকে বৰগীত, লোকগীত আৰু বনগীতৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত বয়সৰ কোনো নিৰ্দিষ্ট সীমা ৰখা হোৱা নাই, সেয়ে সকলোৱে কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰিব। শিলপুখুৰীৰ নৱগ্ৰহ পথৰ দীপক সংঘৰ প্ৰাংগণত প্ৰতিদিনে পুৱা 10 বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ'ব। কৰ্মশালাত অংশগ্ৰহণৰ বাবে 500 টকা পঞ্জীয়ন মাচুল ধাৰ্য কৰা হৈছে। ইচ্ছুক ব্যক্তিসকলে এই সন্দৰ্ভত 707633-8917 আৰু 98641-55478 নম্বৰত যোগাযোগ কৰিব পাৰিব। সমাজভিত্তিক দুৰ্যোগ প্ৰস্তুতি শক্তিশালী কৰা আৰু দুৰ্যোগৰ সময়ত বিপদ হ্ৰাসৰ বাবে আচৰণগত পৰিৱৰ্তনক উৎসাহিত কৰাৰ উদ্দেশ্যে কালি তেজপুৰত জিলা পৰ্যায়ৰ দিগদৰ্শন কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত দুৰ্যোগ বিপদ হ্ৰাসৰ বাবে সামাজিক আৰু আচৰণগত পৰিৱৰ্তন শীৰ্ষক এই এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া কমল বৰুৱা, প্ৰকল্প বিষয়া ইকবাল হুছেইন লস্কৰ, উপ আৰক্ষী অধীক্ষক দুৰ্গা কিংকৰ শৰ্মাৰ লগতে জিলাখনৰ সকলো চক্ৰ বিষয়া আৰু বিভিন্ন বিভাগৰ নডেল বিষয়াসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ত আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ মুখাৰ্জীক বলিদান দিৱসত স্মৰণ কৰা হয়। বিজেপিৰ নেতৃবৰ্গৰ লগতে RSSৰ কৰ্মী, নিগম নিকায়ৰ অধ্যক্ষসকল এই দিৱসত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ 39,415 বিদ্যালয়লৈ 2026-27 বিত্তবৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। বিশিষ্ট শিক্ষাবিদ দেশপ্ৰেমিক ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথিত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। ডিব্ৰুগড়ত আজি ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়। যক্ষ্মামুক্ত ভাৰত অভিযানৰ এশদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি শোণিতপুৰ জিলাৰ 3টা যক্ষ্মা গোটৰ অধীনত 6টা আয়ুষ্মান আৰোগ্য শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস। মহাৰাজত জয়ন্তীৰ বৰ্ষত ভৰি দিয়া এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1952 চনৰ 23 জুনত গঠন কৰা হৈছিল। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি দিনৰ 11 বজাত ঘোষণা কৰে। ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত আজি কৃষকৰ মাজত অধিক উৎপাদনক্ষম চিয়াৰ ধান 310 নামৰ ধানৰ বীজ বিতৰণ কৰা হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছেনেগালক পৰাস্ত কৰি নৰৱেৰ ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰিৰ বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

জয়ৰ উল্লাস, পৰিশ্ৰমৰ গৌৰৱ আৰু বিশ্ব ভাতৃত্ববোধৰ এক মহান প্ৰতীক হৈছে অলিম্পিক। নমস্কাৰ যুৱ বন্ধু, সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। আজিৰ অনুষ্ঠান উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত এয়া মই দেৱাশ্ৰী কলিতা। মানুহৰ জীৱনত খেল কেৱল বিনোদনৰ বিষয় নহয়, ই হৈছে শৃংখলা, সাহস, অধ্যৱসায় আৰু একতাৰ প্ৰতীক। খেলৰ জৰিয়তে মানুহে নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰি নতুন উচ্চতা স্পৰ্শ কৰে। সেই মহান আদৰ্শক বুকুত বান্ধি সমগ্ৰ বিশ্বই প্ৰতি বছৰে 23 জুন তাৰিখে পালন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। আজিৰ এই বিশেষ দিনটোত আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ শুভেচ্ছা। অলিম্পিক কেৱল পদক জয়ৰ প্ৰতিযোগিতা নহয়, ই হৈছে বিভিন্ন ভাষা, সংস্কৃতি আৰু জাতিৰ মানুহক এক যোগসূত্ৰত বান্ধি ৰখা বিশ্বজনীন আন্দোলন। এই আন্দোলনে আমাক শিকায় শান্তি, বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ মূল্যবোধ। যুৱ বন্ধু, প্ৰথমে জানি লওঁ আহকচোন, কেনেকৈ, ক'ত আৰম্ভ হৈছিল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক? প্ৰাচীন অলিম্পিক খেলৰ উৎপত্তিৰ সঠিক ইতিহাস প্ৰাগৈতিহাসিক যুগৰ আঁৰত লুকাই আছে, কিন্তু বহু শতাব্দী ধৰি এই খেলসমূহ কেৱল গ্ৰীকসকলৰ এক উৎসৱ হিচাপেই পৰিচিত আছিল। প্ৰাচীন গ্ৰীচ দেশত খ্ৰীষ্টপূৰ্ব 776 চনত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল বুলি জনা যায়। অলিম্পিয়া নামৰ ঠাইত এই খেল অনুষ্ঠিত হৈছিল আৰু তাৰ পৰাই অলিম্পিক নামটোৰ উৎপত্তি হৈছিল। পাছত 1894 চনত ফ্ৰান্সৰ শিক্ষাবিদ পিয়েৰ ডে কিউবাৰ্টিনে আধুনিক অলিম্পিক আৰম্ভ কৰে। সেইমৰ্মে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি অৰ্থাৎ IOC গঠন কৰা হয়। 1896 চনত গ্ৰীচৰ ৰাজধানী এথেন্সত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। তেতিয়াৰে পৰা প্ৰতি 4 বছৰৰ মূৰে মূৰে অলিম্পিক অনুষ্ঠিত হৈ আহিছে। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা ভাগত ভাগ কৰা হয়। অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যাদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক 2 বছৰৰ মূৰত অনুষ্ঠিত হয়। এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ 2 বছৰৰ পাছত 5ৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়। অৰ্থাৎ 2খন গ্ৰীষ্মকালীন বা 2খন শীতকালীন অলিম্পিকৰ মাজৰ ব্যৱধান 4 বছৰ। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছত। 2028 চনত গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত। 2022 চনৰ শীতকালীন অলিম্পিক অনুষ্ঠিত হৈছিল চীনৰ বেইজিঙত। 2026 চনৰ এই শীতকালীন অলিম্পিক অনুষ্ঠিত হ'ব ইটালীৰ মিলানত। বিংশ আৰু একবিংশ শতিকাৰ মাজেৰে আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ'ল। এইবোৰৰ ভিতৰত শীতকালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে শীতকালীন অলিম্পিক, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পেৰা অলিম্পিক আৰু চেমনীয়াসকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভুক্তি উল্লেখযোগ্য। যুৱ বন্ধু, অলিম্পিকৰ প্ৰতীক 5টা ৰঙীন আন্তঃসংযুক্ত বলয় আপুনি নিশ্চয় দেখিছে, নহয়নে? এই 5টা বলয়ে 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। নীলা ৰঙে ইউৰোপ মহাদেশক, হালধীয়া ৰঙে এছিয়া মহাদেশক, কলা ৰঙে আফ্ৰিকা মহাদেশক,
সেউজীয়া ৰঙে অষ্ট্ৰেলিয়া মহাদেশক আৰু ৰঙা ৰঙে আমেৰিকা মহাদেশক সূচায়। এই প্ৰতীকে বিশ্বৰ সকলো খেলুৱৈৰ মাজত বন্ধুত্ব আৰু একতাৰ প্ৰতীক বহন কৰে। অলিম্পিকৰ পতাকাখনতো বগা ক্ষেত্ৰৰ ওপৰত এই পাঁচটা বৃত্তক ব্যৱহাৰ কৰা হয়। অলিম্পিকৰ প্ৰতীকৰ বৃত্তসমূহৰ বাবে এই ৰংকেইটা নিৰ্বাচন কৰাৰ মূল কাৰণ আছিল প্ৰত্যেকখন দেশৰ জাতীয় পতাকাতে এইকেইটা ৰঙৰ যিকোনো এটা ৰং প্ৰায়েই দেখিবলৈ পোৱা যায়। 1920 চনৰ বেলজিয়ামৰ গ্ৰীষ্মকালীন অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে এই পতাকাখন গ্ৰহণ কৰা হৈছিল। তাৰ পাছৰে পৰা প্ৰত্যেকখন অলিম্পিকত এই পতাকা উত্তোলন হৈ আহিছে। অলিম্পিকৰ মূল মন্ত্ৰ হৈছে চাইটিয়াছ অল্টিয়াছ ফৰ্টিয়াছ। ইয়াৰ অৰ্থ হৈছে বেগবান, উচ্চতৰ আৰু শক্তিশালী। প্ৰত্যেকখন অলিম্পিক আৰম্ভ হোৱাৰ এমাহ পূৰ্বে গ্ৰীচৰ অলিম্পিয়াত অলিম্পিক শিখাৰ প্ৰচলন কৰা হয়। এই অনুষ্ঠানে গ্ৰীচৰ প্ৰাচীন পৰম্পৰাক প্ৰতিফলিত কৰে। অলিম্পিকৰ শুভংকৰ প্ৰতীক বা মাস্কট হৈছে প্ৰত্যেকখন অলিম্পিকৰ বাবে নিৰ্বাচন কৰা জন্তু বা মানুহৰ কিছুমান বিশেষ মূৰ্তি বা প্ৰতীক। সাধাৰণতে এনে প্ৰতীকে আয়োজক দেশখনৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণনা কৰে। অলিম্পিকৰ মূল বাণী হৈছে ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ টুগেডাৰ, অৰ্থাৎ দ্ৰুততৰ উচ্চতৰ শক্তিশালীতৰ একেলগে। এই বাণীয়ে আমাক সদায় উন্নতিৰ দিশে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। যুৱ বন্ধু, অনুষ্ঠানত এইবাৰ শুনক বৰষুণ এলবামৰ জুবিন গাৰ্গৰ কথা, সুৰ আৰু কণ্ঠৰ এই গীতটি।

অলিম্পিকত ভাৰতৰ ইতিহাসো গৌৰৱময়। বিশেষকৈ হকী খেলত ভাৰত বহু বছৰ ধৰি বিশ্বৰ শীৰ্ষস্থানত আছিল। মেজৰ ধ্যানচান্দ নামটো শুনিলেই আজিও ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বুকু গৌৰৱেৰে ভৰি উঠে। ইয়াৰ পাছত নতুন যুগত বহু খেলুৱৈয়ে ভাৰতক বিশ্বমঞ্চত উজ্বলাই তুলিছে। জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰা, বেডমিণ্টনত পি ভি সিন্ধু, বক্সিঙত মেৰী কম, শ্বুটিঙত অভিনৱ বিন্দ্ৰা, তেওঁলোকৰ অধ্যৱসায় আৰু পৰিশ্ৰমে কোটি কোটি যুৱক যুৱতীক অনুপ্ৰাণিত কৰিছে। অসমৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ এই সেউজীয়া ভূমিৰ পৰাও বহু প্ৰতিভাশালী খেলুৱৈয়ে অলিম্পিকৰ দৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত অংশগ্ৰহণ কৰি দেশৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সাফল্যৰ কাহিনী কেৱল ক্ৰীড়া ইতিহাসৰ অংশ নহয়, ই হৈছে সংগ্ৰাম, আত্মবিশ্বাস আৰু অদম্য ইচ্ছাশক্তিৰ জীৱন্ত চিহ্ন। অসমৰ অলিম্পিক ইতিহাসৰ আটাইতকৈ উজ্জ্বল নাম নিঃসন্দেহে লাভলীনা বৰগোহাঁই। প্ৰথমবাৰৰ বাবে অলিম্পিক যোগ্যতা অৰ্জন কৰা লাভলীনাই সেই সুযোগক সদ্ব্যৱহাৰ কৰি প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। তেওঁৱেই এই পৰ্যন্ত অলিম্পিকত পদক লাভ কৰা একমাত্ৰ অসমীয়া। লাভলীনাৰ জন্ম হৈছিল 1997 চনৰ 2 অক্টোবৰত। গোলাঘাট জিলাৰ সৰুপথাৰৰ 12 মুখীয়া গাঁৱত জন্মগ্ৰহণ কৰা লাভলীনাই বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। 2020 চনৰ 2020 মাৰ্চ মাহত লাভলীনা বৰগোহাঁয়ে এছিয়া এণ্ড অ'চেনিয়া বক্সিং অলিম্পিক টুৰ্ণামেণ্টত উজবেকিস্তানৰ মাফটুনাখন মেলিয়ভাৰৰ বিৰুদ্ধে 5-0 ব্যৱধানত জয়লাভ কৰি টকিঅ' অলিম্পিকত নিজৰ স্থান সুৰক্ষিত কৰিছিল। ইয়াৰ পূৰ্বে 2018 চনত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছত ব্ৰঞ্জৰ পদক অৰ্জনেৰে লাভলীনা বৰগোহাঁয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছিল। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অসমৰ প্ৰথমগৰাকী বক্সাৰ। বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপাই 2012 চনত ইতিহাস ৰচনা কৰিছিল। 2012 চনত লণ্ডন অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে 2012 চনত কাজাখাস্তানত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছত সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে শিৱ থাপাৰ 2012 চনত লণ্ডন অলিম্পিকত স্থান সুনিশ্চিত হৈছিল। শিৱ থাপাই লণ্ডন অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগে লগে অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ বক্সাৰ হিচাপে পৰিগণিত হয়। অসমত আৰ্চাৰী বুলি ক'লেই সকলোৰে মুখত এটাই নাম, জয়ন্ত তালুকদাৰ। ভাৰতীয় আৰ্চাৰীত জয়ন্ত তালুকদাৰৰ এখন নিগাজী আসন আছে। 1986 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা জয়ন্ত তালুকদাৰ ভাৰতৰ এগৰাকী অন্যতম প্ৰতিভাৱান আৰ্চাৰ। 2004 চনত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ অংশ আছিল। 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত তেওঁ সোণৰ পদক লাভ কৰিছিল। সেই বছৰতে তেওঁ ফিটা মেটেকাস্কান বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত পুনৰ সোণৰ পদক অৰ্জন কৰিছিল। সেই বছৰতে অৰ্থাৎ 2006 চনত দহা এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। 2012 চনত জয়ন্ত তালুকদাৰে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিছিল। অলিম্পিকৰ কথা ক'লেই সকলো অসমীয়াৰে মনলৈ অহা এটা নাম হৈছে শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য। তেখেতৰ জন্ম হৈছিল 1972 চনৰ 1 ফেব্ৰুৱাৰীত।
প্ৰীতিৰ ওচৰত বেডমিণ্টনৰ আদি পাঠ গ্ৰহণ কৰা দীপাংকৰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত বাংগালোৰলৈ গৈ বিখ্যাত বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ বেডমিণ্টন একাডেমীত বেডমিণ্টনৰ প্ৰশিক্ষণ লাভ কৰে। 13 বছৰ বয়সত দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ ৰাজ্যিক বেডমিণ্টন দলৰ নিয়মীয়া সদস্য হৈ পৰিছিল। তেওঁ অসমক ছাব জুনিয়ৰ লগতে জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত খিতাপ জয় কৰাত সহায় কৰিছিল। 1994 চনত দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমটো ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন খিতাপ লাভ কৰে। 1952 চনত প্ৰথমবাৰৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। সেইবাৰ তেওঁ অলিম্পিকৰ মঞ্চত ভাৰতীয় পতাকা কঢ়িয়াই নিয়াৰো সুযোগ লাভ কৰে। এইসকল খেলুৱৈ অসমৰ গৌৰৱ নহয়, তেওঁলোক আমাৰ নতুন প্ৰজন্মৰ বাবে জীৱন্ত অনুপ্ৰেৰণা। তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক শিকায় যে সফলতাৰ পথ কেতিয়াও সহজ নহয়, কিন্তু সাহস, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে কোনো সপোনেই অসম্ভৱ নহয়। তেওঁলোকে আমাক শিকায় হাৰ মানি লোৱা জীৱনৰ শেষ নহয়, বৰং প্ৰতিটো ব্যৰ্থতাই সফলতাৰ নতুন দুৱাৰ মুকলি কৰে। আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ এই শুভক্ষণত আমি অসমৰ এই গৌৰৱময় সন্তানসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে সংকল্প লোৱা উচিত যাতে খেল ধেমালিক জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব পাৰোঁ, নতুন প্ৰজন্মক খেলৰ প্ৰতি উৎসাহিত কৰিব পাৰোঁ আৰু অসমৰ ভূমিৰ পৰা আৰু অধিক অলিম্পিয়ান যাতে সৃষ্টি হ'ব পাৰে তাৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। কিয়নো আজি সৰু খেলপথাৰৰ শিশুটিয়েই হয়তো এদিন অলিম্পিকৰ মঞ্চত ভাৰতৰ পতাকা উৰুৱাব। সপোন দেখক, লক্ষ্য নিৰ্ধাৰণ কৰক, কঠোৰ পৰিশ্ৰম কৰক, সফলতা নিশ্চয় এদিন আপোনাৰ দুৱাৰ মুখত আহি টুকৰ মাৰিব। যুৱবন্ধু, চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় আহিল। অনুষ্ঠানৰ শেষত শুনক অভিসাৰী প্ৰিয়া এলবামৰ দিলীপ বৰাৰ কথা, তৰালী শৰ্মাৰ সুৰ আৰু কণ্ঠৰ এই গীতটি। সকলোৰে কুশল মংগল কামনা কৰি মই দেৱাশ্ৰী কলিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাস আই হস্পিটেল।
1: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
0: পুনৰ কৈছো 6000-67-8383।
1: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাস আই হস্পিটেলত।

এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 5 বজাত হিন্দীত বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, গুৱাহাটীৰ পি আই বিৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ বিষয়ক কৰ্মশালা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তাৰালাংছত 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। গুৱাহাটীৰ কৰভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা, এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
1: ফাইনেন্সিয়েল ইনক্লুজনটো বহুতেই দৰকাৰ ফৰ ডেভেলপমেণ্ট অফ চ'চাইটি, আৰু তাৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে ফাইনেন্সিয়েল লিটাৰেচি, যোনটো কয় বিত্তীয় সাক্ষৰতা। সেইটো আমি ভাবোঁ যে এইটো বহুত এটা ইম্পৰ্টেণ্ট দৰকাৰী তথ্য, যোন চবেই জনাটো দৰকাৰ। আৰু মোৰ এটা মেছেজ আছে যে ভাৰত চৰকাৰ বা আৰ বি আই বা কোনো বেংকে কেতিয়াও কাকো ফোনত বা ভিডিঅ' কলৰ থ্ৰুৱেদি বেংকিং ডিটেইলছ, পাৰ্চনেল ডিটেইলছ কেতিয়াও নোখোজে। সেইকাৰণে কেতিয়াবা যদি আপোনালোকে কোনোবাই এনেকুৱা ফোন কল পায় বা ভিডিঅ' কল পায়, সেইটোত ৰেছপণ্ড নকৰিব, সেইবোৰ ফ্ৰড হ'ব পাৰে।
0: অনুষ্ঠানটিৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত খন্তেক আগতে চলিত বৰ্ষৰ পদ্মবঁটা প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, গৃহমন্ত্ৰীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্মবঁটা প্ৰদান কৰিব। পদ্মবঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্মবঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য, উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্মবঁটাসমূহ প্ৰদান কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ সমীপৰ তাৰালাংছত পৰিষদৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 1952 চনৰ 23 জুনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হীৰক জয়ন্তী উপলক্ষে কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংহাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাং উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰংহাঙে পৰিষদ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা তথা প্ৰতিষ্ঠাপক ছেমছং সিং ইংটি, খৰসিং টেৰং, ছাৰ সিং টেৰণ, লাংকুং হাবি আৰু অন্যান্য সদস্য সকলক স্মৰণ কৰে। তেওঁ পৰিষদে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। এই অনুষ্ঠানতে সাহিত্য, কলা, সংস্কৃতি, ৰাজনীতি, কৃষি আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অৱদান জনোৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ লগতে 198 গৰাকী শিক্ষকক নিযুক্তি পত্ৰও প্ৰদান কৰা হয়। কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200 টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলোমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14 লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই এইদৰে কয়।
2: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা যিখন আমাৰ সেতু আছে তাৰ ওপৰত। সেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰ্পিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 মানুহ, 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া এই সংক্ৰান্তে এটা আমি বৰ্তমান এই কেছটো তদন্তত আছে।
0: ডিব্ৰুগড়ত আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ চিঠিৰ লগত সংগতি ৰাখি

0: সংবিধান দিবস পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ মুখাৰ্জীক বলিদান দিৱসত স্মৰণ কৰা হয়। বিজেপিৰ নেতৃবৰ্গৰ লগতে আৰ এছ এছৰ কৰ্মী, নিগম নিকায়ৰ অধ্যক্ষসকল এই দিৱসত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 উত্তীৰ্ণ হৈছে। 876 প্ৰথম বিভাগ, 17,997 দ্বিতীয় বিভাগ আৰু 14,258 তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট সেৱা অনলাইন .org.ত ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত আজি কৃষকৰ মাজত অধিক উৎপাদনক্ষম চিআৰ ধান 310 নামৰ ধানৰ বীজ বিতৰণ কৰা হয়। ধুবুৰীৰ বিধায়ক দেৱী বেগমে 50 কৃষকক এই জাতৰ ধানৰ বীজ বিতৰণ কৰে। বিধায়িকাগৰাকীয়ে কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সা সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ বাবে তেওঁ কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ কৃষকসকলক আহ্বান জনায়। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰত 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। একেদৰে বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু জৰাখৰ নদীৰ জলস্তৰো বৃদ্ধি হৈ আছে। আনহাতে ঘিলাধাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস হৈছে। তেজপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক 1.70 মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হয়। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড ঘানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম। গুৱাহাটী PIBৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ বিষয়ক কৰ্মশালা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তাৰালাংছত 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: শ্ৰোতাই অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়োৱা হৈছে আমৈ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ আমি অনুষ্ঠানলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই হিমাক্ষী মজুমদাৰ। প্ৰিয় শ্ৰোতা, আপোনালোকক আজি চিনাকি কৰাব খুজিছোঁ নগাঁৱৰ এগৰাকী উদ্যমী মহিলাৰ সৈতে। আজিৰ আমাৰ এই আমি অনুষ্ঠানত আমাৰ লগত উপস্থিত আছে নগাঁৱৰ জৰাবাৰী অঞ্চলৰ এগৰাকী উদ্যমী মহিলা ভাগ্যশ্ৰী দেৱী। তেওঁ গৰু ছাগলী হাঁহ কুকুৰা পালন কৰাৰ লগতে কেক বনোৱা, চিলাই কাটিঙৰ কাম আৰু এখন কাপোৰৰ দোকান খুলি নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এইবোৰৰ লগতে তেওঁ খেতিপথাৰতো কাম কৰে। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাৰ পৰিচয়টো জনাওকচোন।
1: মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী। মোৰ ঘৰ জৰাবাৰী, নগাঁও জিলাই হয়।
0: হয়, আপুনি কিদৰে স্বাৱলম্বী হৈছে সেই বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ।
1: মই ধৰি লওক ঘৰুৱা কামখিনিৰ মাজেই ধৰি লওক ঘৰতে বহুতকেইটা ব্যৱসায় এতিয়া কৰি আছোঁ। মানে ছাগলী, বিশেষ ছাগলী ফাৰ্ম আছে, জাৰ্চি গৰু ফাৰ্ম আছিলে, কিন্তু এতিয়া বৰ্তমান ধৰি লওক গাখীৰ বিক্ৰী কৰোঁ, কিন্তু ইমান বেছি নহয়। কিন্তু ছাগলী আৰু কেক, আকৌ ইফালে মই কাপোৰ চিলাওঁ আৰু কাপোৰ দোকান আছে। আৰু এতিয়া যিহেতু অনলাইন সুবিধা আছে, কি কৰোঁ, অনলাইনত কাপোৰ বুকিং কৰোঁ, মই নিজে ৰেডি টু ৱেৰ কৰি আকৌ তেওঁলোকক অনলাইনত কাপোৰবিলাকো দিওঁ।
0: হয়, আপুনি নিজে চিলাই কাটিঙৰ
1: মই নিজে কৰোঁ।
0: আপোনাৰ দোকানো আছে?
1: দোকান আছে।
0: আপুনি ব্যৱসায়ৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে বাৰু?
1: ব্যৱসায়ৰ লগত জড়িত কেতিয়াবা 2015 বিয়া হ'লোঁ।
0: হয়,
1: তাৰপাছতে 16 মই চিলাই মেচিনৰ কামটো শিকিছোঁ। সেই 16 পৰা আজিলৈকে মই চিলাই মেচিনৰ কাম কৰিয়ে আছোঁ। 2016 যেনেকৈ শিকিলোঁ, মানে প্ৰথম ধৰি লওক ইমানখিনি মানে যে পাৰিমেই বা ধৰি লওক বস্তু এটা শিকিলে কাষ্টমাৰ পামনে নাপাম, সেইটো এটাও কথা
0: হয়।
1: কিন্তু ভগৱানে ধৰি লওক সেই 2016 যেনেকৈ শিকিলোঁ তেনেকৈ এতিয়ালৈকে মানে ধৰি লওক মানে কি ছাপোৰ্ট কৰিছেই।
0: হয়, আপোনাৰ ব্যৱসায়টো গতানুগতিকভাৱে
1: গৈ আছে 2016 পৰা আজিলৈকে কৰিয়ে আছোঁ। তাৰপাছতে ধৰি লওক মানুহজনে যেতিয়া চাকৰি বাকৰি নহ'ল, তেতিয়া আমি গৰু আৰু ছাগলী আৰু লগতে হাঁহ মুৰ্গী, তাৰপাছতে আমি খেতি ছিজনত আমাৰতো চব খেতি থাকে, সৰিয়হ, তাৰপিছত ধান খেতি, মাহৰ খেতি, সকলোখিনি থাকে। তাৰপাছতে আকৌ শিকিলোঁ কেকটো, পাৰ্লাৰ শিকিলোঁ, পাৰ্লাৰো জানোঁ, বিউটিচিয়ানৰ, মেকআপ আৰ্টিষ্টটো নহয় বাৰু, সেইটো শিকিলোঁ। তাৰপাছতে এতিয়া কেক বনাওঁ, কাপোৰ চিলাওঁ, আকৌ ইফালে ফেচবুকতো মোৰ পেজ এটা আছে, ঠিক তেনেকুৱা।
0: হয়, আচলতে সকলোখিনি কামেই কৰি আছে?
1: সকলোখিনিয়ে কৰি আছোঁ।
0: হয়, এই গোটেই সম্পূৰ্ণ কামখিনি চলাই নিয়াত আপোনাৰ অসুবিধা নহয়নে বাৰু?
1: অসুবিধা নহয়, মানে এতিয়ালৈকে অসুবিধা হোৱা নাই। অসুবিধা হোৱা নাই কাৰণেতো ইমানখিনি ধৰি লওক কৰিবও পাৰিছোঁ, কাৰণ ঘৰৰ মানুহ সকলোখিনিয়ে ছাপোৰ্ট আছে, বিশেষ মানুহজনে ছাপোৰ্ট কৰে। আমি দুইজনেই প্ৰতিটো কামে, মানে চিলাই কামটোহে সম্পূৰ্ণ মই অকলে কৰোঁ, বাকী কেক বনোৱা কাম হওক, তাৰপাছতে গৰু ছাগলী দুইজনেই আমি চম্ভালোঁ, লগতে মা দেউতায়েও সহায় কৰে। তাৰপাছতে ধৰি লওক দোকানখন দুইজনে, মই যাব নোৱাৰিলে তেওঁ যায়। দোকান আমি ধৰি লওক এয়া মানে জুলাই 2 তাৰিখৰ পৰা আমি দোকান আৰম্ভ কৰিছোঁ, কাপোৰৰ দোকান।
0: হয়, আপুনি চিলাই কাটিঙৰ কাম কৰোঁ বুলি কৈছে, কেনেধৰণৰ আচলতে চিলাই কাম কৰে বাৰু?
1: কেনেধৰণৰ মানে মানে কি চাদৰ মেখেলা, তাৰপাছতে সৰু ছোৱালী ফ্ৰক, লেহেংগা, মানে কি ইউনিফৰ্মৰ মানে ল'ৰা হওক ছোৱালী হওক শিকিছিলোঁ, কিন্তু এনেকুৱা হ'ল বিশেষকৈ কাম বহুত বেছি ইউনিফৰ্মৰ, মানে ছোৱালীখিনি পাৰোঁ বাৰু ছোৱালী ইউনিফৰ্মযোৰ, বিশেষকৈ ল'ৰা মানুহৰ চাৰ্ট হওক পেণ্ট হওক সেইটো মানে শিকাটো আধৰুৱা হ'ল। বাকী মানে এনেকুৱা হয় ন, এইবোৰ চিলাই থাকোঁতে সেইবোৰত মানে সময় দিবলৈ অকণমান মানে অসুবিধা হয়, বিশেষকৈ মানে মই লেডিজৰ সকলোখিনিয়ে চিলাওঁ।
0: হয়,
1: তেনেকুৱা
0: চিলাই কাটিঙৰ লগতে আপুনি কেক বনোৱা?
1: কেক বনোৱা।
0: এই কেক বনোৱাটো ক'ত শিকিছিলে?
1: কেক বনোৱাটো ক'ত শিকিছিলোঁ, মানে কেক বনোৱাটো আমাৰ বৌগৰাকীৰ পৰা শিকিছিলোঁ যদিও মই মানে এনেকৈ ভাবিছিলোঁ, মানে কেক বনোৱাটো ধৰি লওক মানুহে শিকি থওঁচোন তেনেকৈ, সেই বৌগৰাকীও কামত আহিব তেনেকৈ। কিন্তু মানে সেইটো মানে ইমান বেছি মানে সেইটোতো সফল পালোঁ, আৰু মানে এতিয়ালৈকে পায়ে আছোঁ, শিকা পৰা ধৰি
0: অৰ্ডাৰবিলাক পাই থাকে,
1: অৰ্ডাৰবিলাক মানে পায়ে আছোঁ তেনেকুৱা ধৰণৰ।
0: কেক বনাওঁতে আপোনাৰ সময় কিমান লাগে বাৰু?
1: সময় প্ৰথমেতো ধৰি লওক 2-3 ঘণ্টা, এতিয়া মানে 45 মিনিটতে কাৰোবাক কেক এটা দিব পাৰিম বুলি ক'ব পৰা হ'লোঁ।
0: হয়, আপোনাৰ মানে কাম কৰাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনাৰ কাম কৰাৰ স্পীডটো
1: বাঢ়ি গৈছে, সেইটোৱে।
0: ইয়াৰ লগতে আপুনি কৈছিলে আপোনালোকৰ গৰু ছাগলীৰ পুহিছে আৰু ব্ৰইলাৰ মুৰ্গী ফাৰ্মো আছে, এই ব্যৱসায়সমূহত আপোনালোকৰ লাভালাভ কেনেকুৱা হয় বাৰু?
1: লাভালাভ মানে ছাগলী ধৰি লওক আমি বছৰটোত বিক্ৰী কৰিয়ে থাকিব পাৰোঁ, বিশেষকৈ আমাৰ সুবিধা আছে কাৰণে আমি মানে এটা বেছি মানে ইমান নেবেচোঁৱেই, যেতিয়া মানে হেৰি হয় তেতিয়াহে বেচোঁ। বিশেষকৈ ধৰি লওক মুৰ্গী, কণী বিক্ৰী কৰা হয় বা মুৰ্গী, তাৰপিছতে মানে গোটেইকেইটা মানে একে চলিয়ে আছে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সেই, তেনেকুৱা। অকল যে ছাগলীকে বিক্ৰী কৰিছোঁ বা অকল মুৰ্গীকে বিক্ৰী কৰিছোঁ তেনেকুৱা নহয়, মানে সকলোখিনি ধুনীয়াকৈ চলাই আছোঁ। গৰু গাখীৰ বিক্ৰী হয়,
2: হয়। এই সকলোবিলাক চোৱাচিতাৰ বাবে মানে আপুনি অকল অকলেই কৰে নে
1: দুইজনে
2: আৰু বেলেগ মানুহ ৰাখিছে?
1: বেলেগ মানুহ নাই ৰখা, মানুহজন আৰু মই, আকৌ ইফালে মা দেউতাই মাজে সময়ে সহায় কৰে।
2: হয়, আপোনাৰ মানে নিজৰ পৰিয়ালটোৰ দ্বাৰাই
1: গোটেইখিনি? অঁ, সেয়াই।
2: হয়, ইয়াৰ লগে লগে আপুনি যিহেতু এগৰাকী বোৱাৰী, গতিকে ঘৰুৱা কাম কাজো থাকে?
1: থাকে, ঘৰুৱা কাম কাজটো মানে কি, ছোৱালী আছে, ছোৱালীক ৰাতিপুৱা স্কুল পঠাবই লাগে, তাৰপাছতে মানে কি মা দেউতাৰ কাৰণে যা যোগাৰ, আকৌ এইফালে ভাত বনোৱা, তাৰ মাজতে এতিয়া মোৰ ঘৰলৈ বহুত বেছি শুভাকাংক্ষী আহি থাকে, আলহী দুলহী, তেওঁলোককো আকৌ এইফালে কোনোবাই ফোন কৰিলে যে দোকানলৈ আহিছোঁ আহাচোন, তেওঁ মানে দোকানত থাকিলেও বিশেষকৈ মই যাবই লাগিব, কোনোবা আহিলে মানে মোকেই বিচাৰে, ঠিক তেনেকুৱা, তেনেকৈয়ে মানে চলাই আছোঁ।
2: গতিকে ছোৱালী কথা কৈছে, গতিকে ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত পোৱা ছোৱালী হিচাপে আপুনি চোৱা চিতা নিশ্চয় কৰিব লাগে।
1: অঁ, মই চোৱা চিতা বিশেষকৈ পঢ়োৱাখিনি সম্পূৰ্ণ দেউতা।

0: শিক্ষকে কৰে
1: হয়
0: সন্ধিয়া, মানে যিহেতু মই এতিয়া দোকানত সময় দিবলগীয়া হৈছে, তেওঁ পঢ়ায়। তাৰপিছতে বাকীখিনি তাই শোৱা বোৱা পৰা ধৰি সকলোখিনি চকু
1: আপোনাৰ
0: দিবই
1: দায়িত্ব
0: লাগিব। আৰু মাক হিচাপে, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে মেইন নহয় জানো,
1: হয় হয়
0: কামৰ মাজত আমি সিহঁতক আওকাণ কৰিলে নহ'ব,
1: হয়
0: সম্পূৰ্ণ সিহঁতকো সময় দিব পাৰিব লাগিব।
1: হয় এই গোটেই কামখিনি আপুনি কৰাৰ লগতে ঘৰৰ কামখিনিও ভালদৰে চোৱাচিতা কৰি আছে। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু কৈছে যে আপোনাৰ এখন দোকান আছে, এই দোকানখনত আপোনাৰ বেচা বিক্ৰী ভালেই নে বাৰু?
0: বেচা বিক্ৰী খুব সুন্দৰ, মানে বিশেষকৈ মানে ছ'চিয়েল মিডিয়াত যেতিয়া মই কাম কৰিছিলোঁ তেতিয়াৰ পৰাই মানে মোক গোটেইখিনি ছ'চিয়েল মিডিয়া মানুহেই মানে মোক বেছি ছাপোৰ্ট কৰিছে। ধৰি লওক আজি এনেকুৱা ন, তুমি এটা কেক বনাইছা, তোমাৰ কথাটো যদি বেলেগে নাজানে নিব কেনেকৈ?
1: হয় হয়
0: আজি তুমি, মই এতিয়া কথাটো কৈছোঁ, মই কাপোৰ চিলাইছোঁ, কেক বনাইছোঁ, ছাগলী পুহিছোঁ বা কিবা এটা কৰিছোঁ, যদি সেইখিনি কাম মোৰ ঘৰৰ মানুহখিনি বাহিৰে বেলেগ কোনো গম নাপালে হয়, কিন্তু ছ'চিয়েল মিডিয়াত যেতিয়াৰ পৰা মই এক্টিভ হৈছোঁ, ছ'চিয়েল মিডিয়াত যেতিয়াই মই মানে সামাজিক মাধ্যমত গৈছোঁ, তেতিয়াৰ পৰাই মানে মোক সকলোখিনি বেছি সুবিধা হৈছে। দোকানখনৰ ক্ষেত্ৰত হওক, কেক বনোৱাৰ ক্ষেত্ৰত হওক, ছাগলী বিক্ৰী কৰাৰ ক্ষেত্ৰত হওক, মুৰ্গী বেচাৰ ক্ষেত্ৰত হওক, সকলোখিনিতে
1: হয়
0: এতিয়া দোকানখনো খুব ধুনীয়াকৈ এতিয়া অনলাইনৰ, আজি মই হায়দৰাবাদ হওক, কলিকতা হওক, ডিব্ৰুগড় হওক, সকলোতে কাপোৰ মই অনলাইন দিব পাৰিছোঁ। কিহৰ কাৰণে? মোৰ ভিডিঅ' যোগেদি
1: আপোনাৰ এই দোকানৰ পৰা কাপোৰ কানি
0: অনলাইন,
1: সেই বিভিন্ন জেগালৈ হয়,
0: অফলাইনো হয়, অনলাইনো হয়। আৰু তেওঁলোকে মোৰ দোকানৰ পৰা যেতিয়া কাপোৰ কানি লয়, তেতিয়া মোকেই ৰেডি টু ৱেৰ কৰি দিবলৈ দিয়ে।
1: হয়। এই কাপোৰসমূহ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে বাৰু?
0: কাপোৰসমূহ বিশেষকৈ ধেমাজি, তাৰপিছতে ধুবুৰী, মই মোৰ ঠাইত সকলোখিনি বোৱা কাপোৰে পাব। বিশেষকৈ মানে মই বোৱা কাপোৰটো নিজেও ভাল পাওঁ, আৰু মানে সকলোৱে মানে মোৰ এনেকুৱা, মই যেতিয়া এযোৰ কাপোৰ পিন্ধোঁ বা বিশেষকৈ মোৰ ভিডিঅ'সমূহত সকলোৱে দেখে মই বোৱা কাপোৰে চাদৰ মেখেলা বেছি পিন্ধোঁ, ঠিক সেইকাৰণে মানে মই বোৱা কাপোৰটোত বেছি গুৰুত্ব দিছোঁ। ধেমাজি, ধুবুৰী, তেনেকুৱা সেইফালৰ পৰাই আনো
1: হয়,
0: বোৱা কাপোৰবোৰ।
1: আপোনাৰ দোকানত কি কি ধৰণৰ কাপোৰ পোৱা যায় বাৰু?
0: কি কি ধৰণৰ? চাদৰ মেখেলাটো প্ৰথম, তাৰপিছতে গামোচা, চেলেং, আৰু আনফালে মোৰ দোকানখন যিহেতু গাঁৱলীয়া অঞ্চলত, কাৰণ মোৰ জৰাবাৰী চাৰিআলিতে খুলিছোঁ, তাতে ধৰি লওক মানে কি সম্পূৰ্ণ এজন মানুহক যিমানখিনি যি প্ৰয়োজন হয়, ল'ৰা ছোৱালী হওক বা ডাঙৰ মানুহ হওক, মানে সকলোখিনিয়ে পোৱাকেই ৰাখিছোঁ।
1: মানে সৰু ল'ৰা ছোৱালীৰ কাপোৰৰ পৰা ডাঙৰ মানুহৰ, মাইকী মানুহৰ চাদৰ মেখেলা,
0: সকলোখিনি,
1: মতা মানুহৰ কাপোৰলৈকে পোৱা যায়।
0: সকলোখিনি
1: হয়, গতিকে আপোনাৰ যিহেতু ব্যৱসায় কেইবাটাও আছে,
0: কেইবাটাও
1: গতিকে বিশেষ কষ্টও হয়।
0: হয়, সেইটো হয়।
1: আপুনি এতিয়া কোনো মানুহৰ সহায় লোৱা নাই,
0: নাই
1: আপোনাৰ
0: নাই,
1: নিজৰ ঘৰখন আৰু আপোনাৰ পৰিবাৰে আপোনাক এইখিনি
0: সহায় কৰে।
1: চোৱাচিতা কৰাত সহায় কৰে। আচলতে কষ্ট একেবাৰে নহয়নে বাৰু, মানে গোটেইবিলাক মিলাবলৈ?
0: গোটেইবিলাক মিলাবলৈ মানে বিশেষ কষ্ট কোনোবাদিনাখন, এতিয়া বিশেষকৈ আগতেতো বেছি কষ্ট নোহোৱা নহৈছিলে, কিন্তু এতিয়া এনেকুৱা হয়, দোকানখন হোৱাৰ পৰা মানে মোৰ ঠাইতে কাপোৰযোৰ কিনিলে, কিনি লগতে মানে এনেকৈ কয় যে কালিলৈ দিব পাৰিবানে, একো নহয় দিয়া, চিলাই দিয়া, চিলাই দিয়া, তেনেকুৱা মানে ধৰি লওক কাষ্টমাৰৰ কথাষাৰ ৰাখিবলৈও মানে মানে কৰিবলগীয়া হয়, তেতিয়া অকণমান কষ্ট অনুভৱ হয়। কিন্তু
1: আপোনাৰ মানে গোটেই দিনটোৰ সেই ৰুটিনখন কিদৰে মেইনটেইন কৰে মানে?
0: কিদৰে মেইনটেইন, ৰাতিপুৱা উঠাৰ লগে লগে আমাৰতো মেইন গাঁৱলীয়া মানুহ যেতিয়া চোতালখন সৰাটো ন,
1: হয়
0: আমাৰ যিহেতু বান্দৰী ডাঙৰ, মায়ে আগফাল যদি খায় মই পাছফালে সাৰোঁ তেনেকুৱা। তাৰপিছতে মানে উঠাৰ লগে লগে সকলোৱে মানে, মানুহজনে যদি গোহালি ঘৰলৈ গৈছে, মই ছাগলী ঘৰলৈ গৈছোঁ, বা কি বুলি কয় মায়েও ধৰি লওক কিবা এটা তেনেকুৱা, তাৰপিছতে সেইখিনি কৰি ছোৱালীক স্কুললৈ পঠাই ল'লোঁ, লোৱাৰ পাছতে সকলোৰে বাবে চাহ জলপান সেইখিনি যোগাৰ কৰিলোঁ, ভাত বনালোঁ, বনোৱা মাজে মাজে ধৰি লওক ছাগলীক পানী দিলোঁ বা ভাত কিবা দানা পানী দিলোঁ, ঠিক তেনেকুৱা। তাৰপিছতে কেকৰ অৰ্ডাৰ থাকিলে যদি ভাতো বনাই আছোঁ, কেকো কৰি আছোঁ, বা কেকৰ অৰ্ডাৰ থকা নাই বা আবেলিলৈ ব্লাউজ এটা দিবলৈ লাগে, ভাত মানে ভাত বনোৱাৰ মাজতে ব্লাউজটোও চিলাই আছোঁ, সেই ঠিক তেনেকুৱা।
1: চিলোৱা কামবিলাক আপুনি ঘৰতেই কৰে?
0: ঘৰতো কৰোঁ, দোকানতো কৰোঁ,
1: হয়
0: ঘৰতো মেচিন আছে, দোকানতো মেচিন আছে।
1: হয় আৰু দোকানৰ সময়খিনি?
0: দোকানৰ সময়খিনি মানে দোকানলৈ যোৱাৰ লগে লগে আৰু কাষ্টমাৰ আহিলে যদি সেইখিনি সময়ত দেখালোঁ, তাৰ মাজতে কোনোবাই ফোন কৰিলে যদি বা কাপোৰ চাবলৈ বিচাৰিছোঁ, তেতিয়া অনলাইনতে কাপোৰ দেখালোঁ, ভিডিঅ' কলতে হওক বা ফটোতে হওক, তাৰপিছত বাকীখিনি কাপোৰ চিলালোঁ, ঠিক তেনেকুৱা।
1: হয়, আচলতে বিশেষ আপুনি পৰিশ্ৰমো কৰে যিহেতু আপোনাৰ ব্যৱসায় কেইবাটাও আছে,
0: কেইবাটাও
1: গতিকে আপোনাৰ কষ্টও হয় আৰু কষ্ট কৰাৰ লগতে আপুনি নিজৰ স্বাস্থ্যৰো যতন ল'ব লাগিব। যিহেতু আপুনি এই ব্যৱসায়সমূহ কৰি আছে, আপোনাৰ যিবিলাক গৰু ছাগলী আছে বা মুৰ্গী ব্ৰইলাৰ হওক, এইসমূহো আপুনি পালন কৰি আছে, লগতে আপুনি চিলাই কাম আৰু কেকৰ কামো কৰি আছে, আৰু আপোনাক দেখি আন 10গৰাকী মহিলা নিশ্চয় স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে।
0: কৰিছে।
1: মই সুধিব বিচাৰিছোঁ, বৰ্তমান সময়ত মানুহে বিশেষকৈ চৰকাৰী চাকৰি এটাৰ প্ৰতি বেছি আগ্ৰহী হয়, এই ক্ষেত্ৰত আপুনি বিচাৰিছিলে নে বাৰু?
0: মই কোনোদিন, একে সঁচা কথা ক'বলৈ গ'লে কোনোদিন কিন্তু মই চাকৰি আজিলৈকে ধৰি লওক ইণ্টাৰভিউ নামাৰিলোঁ,
1: হয়
0: এতিয়া এইখিনি কৰিয়ে কিন্তু মই বহুত বেছি সুখী।
1: আচলতে আপুনি নিজৰ এটা ব্যৱসায় আপুনি
0: সেইটোৱে
1: নিজে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে আৰু য'ত আপুনি নিশ্চয় আপুনি সফল হৈছে বুলি আপুনি ভাবে,
0: সফল হৈছোঁ,
1: হয়, আৰু এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালটোৱেও যথেষ্টখিনি সহায়
0: সহায়
1: কৰিছে,
0: সহায় কৰিছে,
1: পৰিয়ালৰ সহায় অবিহনে আচলতে
0: আধৰুৱা,
1: এই কামখিনি কৰাটো আচলতে ইমান সহজ
0: সহজ
1: নহয়।
0: নহয়। আমিতো এতিয়া চোৱা কোনোবা দিনাখন এনেকুৱা হয় ৰাতি মই কাপোৰ চিলাবও লাগে, ইফালে কেকৰ অৰ্ডাৰ আছে, তেনেকুৱা হয় ৰাতি মানে, তেতিয়া মানুহজনে সম্পূৰ্ণ বহুত বেছি সহায় কৰে। কেক আমি দুইজনে বনাওঁ, তেনেকুৱা ধৰণৰ কাপোৰ চিলোৱা কামটোহে মই অকলে কৰোঁ, কাপোৰ চিলোৱা কামটো তেওঁ মানে নাজানে, কিন্তু কেকৰ সম্পূৰ্ণ আমি দুইজনে কাম কৰোঁ। ৰাতি আমি 2 বজালৈকে কোনোবা এখন কেক বনাবলগীয়া হয়, তেনেকুৱা ধৰণৰ।
1: এইখিনিতে আমি জানিব বিচাৰিছোঁ আপোনাৰ এই যিসমূহ ব্যৱসায় আছে এই ব্যৱসায়সমূহৰ পৰা আন ব্যক্তিসকল স্বাৱলম্বী হ'ব পাৰিছেনে বাৰু, মানে আপোনাৰ সহায়ত?
0: বিশেষকৈ আজিকালিতো ধৰি লওক প্ৰত্যেকগৰাকী মানে কি, মই এটা কথা জানো, মোক দেখি কিন্তু আন এগৰাকীয়েও ছাগলী পুহিবলৈ সাহস পাইছে,
1: হয়,
0: সেইটো কথা মই বাৰু ক'ব পাৰোঁ, কাৰণ মোৰ পৰাই বহুত কেইগৰাকীয়ে ছাগলী কিনি নিছে। আৰু ধৰি লওক মোক দেখি আজিকালি প্ৰত্যেকজনী বোৱাৰীয়ে কিন্তু কাপোৰ চিলায়, অন্য পাওক বা নাপাওক কিন্তু নিজৰখিনি চিলাবলৈ বহুতে চেষ্টা কৰিছে। আমাৰ গাঁৱতে এতিয়া প্ৰত্যেক ঘৰতে ধৰি লওক প্ৰত্যেকগৰাকী বোৱাৰীয়ে ধৰি লওক কাপোৰ চিলোৱাটো প্ৰায় শিকিছে, তাৰপিছতে মাজে মাজে আজিকালি এতিয়া কেকো শিকিছে, সকলোৱে কিন্তু ধৰি লওক নিজে কিবা এটা কৰিবলৈ কিন্তু চেষ্টা কৰিছে প্ৰত্যেকগৰাকী বোৱাৰীয়ে।
1: হয়, আমি বহুতখিনি কথা আপোনাৰ পৰা জানিব পাৰিলোঁ আৰু আপুনি এইদৰে কাম কৰি যাওক, অনাগত দিনত আপোনাৰ যি এই ব্যৱসায় আছে এই ব্যৱসায় আৰু ভাল হওক আমি তাৰে কামনা কৰিছোঁ, লগতে এই কামসমূহ চোৱাচিতা কৰিবৰ বাবে আপুনি নিজেও স্বাস্থ্যৱান হৈ থাকিব
0: লাগিব,
1: হয় নহয়, নিজৰ স্বাস্থ্যটো আপুনি যতন কৰি ৰাখিলেহে আপুনি গোটেই কামবিলাক চোৱাচিতা কৰিব পাৰিব, ঘৰুৱা কামো আছে
0: আছে,
1: ব্যৱসায়ো আছে, আপোনাৰ যিহেতু এজনী ছোৱালী আছে তাইৰো
0: ধ্যান ৰাখিব
1: ধ্যান
0: লাগিব,
1: ৰাখিব লাগিব, গতিকে সেইসমূহ ৰাখিব হ'লে আপুনি প্ৰথম নিজে সুস্থ সবল হৈ থাকিব
0: সেইটো
1: লাগিব,
0: হয়
1: হয়, ভাল লাগিলে আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু শেষত আমাৰ আমৈসকলক আপুনি কি ক'ব বিচাৰিব?
0: মুঠতে মই এটা কথাই ক'ম, আজিকালি ধৰি লওক ঘৰতে থাকিও বহুত মানে ঘৰত থাকি বিশেষ কৰা কাম, দুজনী ছাগলী আনিও পুহি থাকিব পাৰে
1: হয়
0: ঘৰতে, হয়নে, মানে আমাৰ মহিলাসকলৰ বহুতখিনি মানে কাম কৰা ৰাস্তা আছে ঘৰতে থাকি। এতিয়া ঠিক তেনেকৈ মই মানে ঘৰতে থাকি এতিয়া আজি 2016 চনৰ পৰা কাপোৰে চিলাইছোঁ, কাপোৰ চিলোৱা কামটোত কিন্তু বহুত বেছি লাভ আছে, যেনেকৈ ছাগলী ব্যৱসায়টোত লাভ আছে কিন্তু কাপোৰ চিলোৱা কামটোতো বহুত বেছি লাভ আছে। সেইটোত এতিয়া মই কেকৰ বস্তুখিনি আনি কেক এটা বনাব লাগে, কিন্তু কাপোৰ চিলোৱা কথাটো তেনেকুৱা হ'ল, তুমি দিছা মই তোমাক ধুনীয়াকৈ চিলাই দিব লাগে, সেইটো এটা সম্পূৰ্ণ হাতৰ বিদ্যা
1: হয়
0: কাপোৰ চিলোৱা কামটো। ঠিক তেনেকৈ আমাৰ মহিলাসকলে অইনটো কৰিলেও নকৰিলেও কিন্তু ধুনীয়াকৈ যদি এগৰাকী মানে দৰ্জী হ'বলৈ পাৰে বহুত বেছি ধুনীয়াকৈ চলি থাকিব পাৰে, মানে সম্পূৰ্ণ
1: হয়
0: খুব ধুনীয়াকৈ চলি থাকিব পাৰে।
1: হয় ঠিকে আছে, ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আপোনাৰ এই কথাখিনিৰ পৰা নিশ্চয় আমাৰ আমৈসকল আজি উপকৃত হৈছে আৰু আপোনাক প্ৰেৰণা হিচাপে লৈ নিশ্চয় আন 10 গৰাকী আমৈও স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব। ধন্যবাদ,
0: তোমাকো বহুত ধন্যবাদ আজি এনেকুৱা এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ দিয়াৰ বাবে, বহুত বেছি ধন্যবাদ,
1: হয় ধন্যবাদ। আমৈসকল, ভাগ্যশ্ৰী দেৱীয়ে নিজৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু একাগ্ৰতাৰ বলতে এই সকলোখিনি কাম কৰিব পাৰিছে। তেওঁৰ এই ব্যৱসায়ত তেওঁৰ পৰিয়ালৰ লগতে সামাজিক মাধ্যমেও যথেষ্টখিনি সহায় কৰিছে তেওঁক আগবাঢ়ি যোৱাত। ভাগ্যশ্ৰী দেৱী আমাৰ আন মহিলাসকলৰ বাবে প্ৰেৰণা হ'ব বুলি আমি আশাবাদী।

প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ এই আমৈ অনুষ্ঠানটি সামৰাৰ সময় হৈ আহিল। গতিকে মই হিমাক্ষী মজুমদাৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

আমৈ অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে হিমাক্ষী মজুমদাৰে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জতে এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পোর্টেল https://awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। শ্ৰোতা অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এতিয়া শুনক স্বপ্না ডেকা আৰু সংগীসকলৰ কণ্ঠৰ নাম।

জালুক পিপলি বান্ধিলো টুপলি, একচু বান্ধিলো আতি, হে নন্দ যশোদাৰ সুপুত্ৰ হৈছে এ।

সুপাৰ মালতি ফুল পথে পৰে খহি হেদিয়াহে উৰুলি গোপী হ'ব।

0: ইমান পৰে শ্ৰোতাই স্বপ্না ডেকা আৰু সংগীসকলে গোৱা নাম শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। খন্তেক পিছতেই 6 বজাত বাতৰি শুনিবলৈ পাব।
1: মৃণাল কুমাৰ চৌধুৰী ৰচিত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান, জনগণনা 2027ৰ বাবে বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীয়ে সন্মানিত কৰা হয়। বিশিষ্ট শিল্পীগৰাকী ভাস্কৰ্য আৰু মঞ্চ সজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600খনৰো অধিক নাট্যমঞ্চ আৰু 75খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছিল। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেখথেপি, মোহিনী আটম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026ৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান, অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। জনগণনা 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা 3দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহগণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হয়। 2টা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। এই প্ৰশিক্ষণত গৃহ তালিকাভুক্তি আৰু গৃহগণনাৰ বিভিন্ন দিশ আৰু চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ডিজিটেল লোকপিয়লৰ পদক্ষেপসমূহ সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে 2027ৰ লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহগণনা চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ কৰা হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰী মাহত কৰা হ'ব। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে।
3: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলো।
2: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। ডিব্ৰুগড়ত আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ তিথিৰ লগত সংগতি ৰাখি বলিদান দিৱস পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টী ডিব্ৰুগড় জিলা সমিতিৰ মাণ্ডলিক কাৰ্যালয়ত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ মুখাৰ্জীক বলিদান দিৱসত স্মৰণ কৰা হয়। বিজেপিৰ নেতৃবৰ্গৰ লগতে RSSৰ কৰ্মী, নিগম নিকায়ৰ অধ্যক্ষসকল এই দিৱসত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 উত্তীৰ্ণ হৈছে। 876 প্ৰথম বিভাগ, 17,797 দ্বিতীয় বিভাগ আৰু 14,258 তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ

0: পুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অঞ্চলটোত দৈনিক 1.70 মিলিমিটাৰ বৰষুণ হৈছে। জলসম্পদ বিভাগে পৰিস্থিতিত নজৰ ৰখাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক কৰি দিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পত্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14জন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
1: 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা, যিখন আমাৰ সেতু আছে তাৰ ওপৰত। এই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰ্পিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14জন মানুহ, 4খন গাড়ীয়ে আমি ধৰি ৰাখিছো, চিজ কৰিছো। এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে। কেছ নম্বৰ হৈছে 79/2026 ভৰলুমুখ PSৰ।
0: কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200টা টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড খানৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়া জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ পঢ়ি দিছো। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী সন্মান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
2: শ্ৰোতাই অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। লগতে শ্ৰোতাই অনুষ্ঠান শুনি আছে NewsOn AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়োৱা হৈছে কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ ভূমি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱাই। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ ভূমি বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱাক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা, এই সম্পৰ্কে। গতিকে আমি প্ৰথমে জানিব বিচাৰিছোঁ যে পোষক দ্ৰব্য বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ?
1: সাধাৰণতে আমাৰ উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু ফলনৰ কাৰণে পোষক দ্ৰব্যসমূহ প্ৰয়োজন হয়। এই পোষক দ্ৰব্যসমূহ আমাৰ সাধাৰণতে 17 বিধ পোষক দ্ৰব্যৰ প্ৰয়োজন হয়, যাক আমি পুষ্টিকৰ মূল বুলিও কওঁ। তেনেকুৱাকৈ আমাৰ যেনেকৈ কাৰ্বন আছে, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ফছফৰাছ, পটাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, বৰণ, জিংক, আইৰণ, এইখিনি আমাৰ পুষ্টিকৰ মূল বুলি কোৱা যায়। এনেকৈ 17 বিধ আছে। ইয়াৰে আমাৰ সাধাৰণতে কাৰ্বন, হাইড্ৰজেন, অক্সিজেন এইখিনি আমাৰ উদ্ভিদে

0: পানী বা বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। বাকী যিখিনি আছে নাইট্ৰজেন হওক, ফসফৰাছ হওক, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, এইখিনি আমাৰ কি হয় মাটিৰ পৰা গছজোপাই আহৰণ কৰে,
1: শোষণ কৰে।
0: আৰু এইখিনি গছে সাধাৰণতে যেতিয়া আহৰণ কৰে তেওঁলোকক কিছুমান বেছি পৰিমাণে লাগে, অলপ কেইবিধমান পুষ্টিকৰ মূল অলপ কম পৰিমাণে লাগে। সেই ঠিক তেনেদৰে সেইখিনি ভাগ কৰা হৈছে। সাধাৰণতে আমাৰ নাইট্ৰজেন, ফসফৰাছ, পটাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ এইখিনিক আমাৰ মুখ্য মূল বুলি কোৱা যায়। আৰু বৰণ, জিংক, আইৰণ এইখিনি আমাৰ সাধাৰণতে, বা বৰণ যিহল জিংক, আইৰণ, আপোনাৰ ক্লৰিন, মেংগানিজ, এইখিনিক আমাৰ সূক্ষ্ম মূল বুলি কোৱা যায়। ইয়াৰ ভিতৰতে আমাৰ যিখিনি এতিয়া মই ক'লোঁ যে আপোনাৰ মুখ্য মূলসমূহ নাইট্ৰজেন, ফসফৰাছ, পটাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, ইয়াতে আমাৰ নাইট্ৰজেন, ফসফৰাছ আৰু পটেছিয়াম গছক বহুত বেছি, অলপ বেছি পৰিমাণে প্ৰয়োজন হয়। সেইটো কাৰণে এওঁলোকক আমি প্ৰাথমিক পুষ্টিকৰ মূল বুলিও কোৱা যায়।
1: প্ৰাইমেৰী
0: নিউট্ৰিয়েণ্টছ বুলি যিটো ইংলিছত ইংৰাজীত কয়, ইংৰাজীত ক'বলৈ যাওঁতে এইখিনি আমাৰ মুখ্য মূলসমূহ আমাৰ মেক্ৰ' নিউট্ৰিয়েণ্ট বুলি কয় আৰু সূক্ষ্ম মূলখিনি আমাৰ মাইক্ৰ' নিউট্ৰিয়েণ্টছ বুলি কোৱা যায়।
1: সেয়ে মানে আমি পোষক দ্ৰব্য বুলি
0: কোৱা যায়। যেনেকৈ আমাৰ যদি আমি আমাৰ নিজৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, যেনেকৈ আমাৰ কাৰ্বহাইড্ৰেট প্ৰয়োজন হয়, প্ৰটিন প্ৰয়োজন হয়, ভিটামিনছ প্ৰয়োজন হয়, তো ঠিক ভিটামিনৰ এটা বিভিন্ন ভাগ থাকে, এ, বি, চি, ডি, ঠিক তেনেদৰে এই গছক বা উদ্ভিদক আমাৰ বাঢ়িবলৈ বা ফল ধৰিবলৈ সিহঁতক বিভিন্ন ধৰণৰ আমাৰ পুষ্টিকৰ মূলৰ প্ৰয়োজন হয়।
1: আৰু এই পুষ্টিকৰ মূলবোৰ ক'ৰ পৰা আহৰণ কৰা হয় আৰু কেনেকৈ?
0: এইখিনি সাধাৰণতে আমাৰ কি হয়, মই ইতিমধ্যে কৈছোঁ আপোনাৰ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন এইখিনি আমাৰ বায়ুমণ্ডল বা পানীৰ পৰা
1: গৈছে,
0: বাকীখিনি আমাৰ মাটিৰ পৰা লয়। এই মাটিৰ পৰা ল'বলৈ যাওঁতে আমাৰ কি হয়, সাধাৰণতে আমাৰ কৃষকসকলে যেতিয়া আমি খেতি কৰিবলৈ যাওঁ, সাধাৰণতে আমাৰ খাদ্যৰ ভঁৰালটো মাটিত মজুত থাকে। কিন্তু কি হয়, আমাৰ ধৰক বছৰেকত আমি দুটা বা তিনিটা খেতি কৰিবলৈ যাওঁ, তো দুটা বা তিনিটা খেতি কৰিলে কি হয়, এই খাদ্য ভঁৰালটো গছ অলপ বেছি পৰিমাণে গছে লৈ লয়। লোৱাৰ কাৰণে আমি কি কৰিব লাগে, গছক খাদ্যৰ যোগান বাহিৰৰ পৰা ধৰিবলগীয়া
1: অতিৰিক্তভাৱে।
0: এই বাহিৰৰ পৰা যেতিয়া আমি খাদ্য যোগান ধৰিবলৈ যাওঁ, আমি কি কৰোঁ, সাধাৰণতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ বা জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰোঁ। আমাৰ কৃষকৰ মাজত কিন্তু আমাৰ দেখিবলৈ পোৱা যায় আমাৰ ৰাসায়নিক সাৰৰহে চাহিদাটো বেছি, তেওঁলোকে ৰাসায়নিক সাৰ অলপ বেছিকৈ ব্যৱহাৰ কৰে। আৰু কি হয়, কেতিয়াবা এনেকুৱাও দেখা যায় যে তেওঁলোকে কোনো নিৰ্দিষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰ নকৰে, দেখাক দেখি পেলাই সাৰ ব্যৱহাৰ কৰে, যধে মধে ব্যৱহাৰ কৰে। তাৰ কাৰণে ৰাসায়নিক সাৰৰ আমি কিছুমান বিৰূপ প্ৰক্ৰিয়া আমি মাটিত দেখিবলৈ পোৱা গৈছে। সেইকাৰণে আপোনালোকে হয়তো গম পাইছে, এতিয়া আমাৰ কৃষকসকলেও গম পাইছে যে ভাৰত চৰকাৰে এই গোটেই জুন মাহটো আমাৰ খেত বচাও অভিযান বুলি এটা অভিযান চলাই আছে, য'ত প্ৰধান লক্ষ্যটোৱে হৈছে যে আমাৰ মাটিডৰা যিটো উৰ্বৰতাটো কমি আহিছে যধে মধে সাৰ ব্যৱহাৰ কৰাৰ কাৰণে, যাতে কৃষকসকল সজাগ হওক তাৰ প্ৰতি, সেই সজাগতা সৃষ্টি কৰিবলৈকে এই খেত বচাও অভিযানটো কৰা গৈছে, যাতে তেওঁলোকে জৈৱিক সাৰৰ ব্যৱহাৰটো অলপ বঢ়ায় আৰু ৰাসায়নিক সাৰসমূহ আমাৰ যাতে তেওঁলোকে সন্তুলিতভাৱে মাৰে, যিটো আমাৰ পৰিমাণ প্ৰয়োজন হয় সেইখিনি মাৰক, সেইখিনি দিয়াত কোনো অসুবিধা নাই, কিন্তু লগতে জৈৱিক সাৰৰ ব্যৱহাৰটো একচুৱেলি আমাৰ কৃষকসকলে বৃদ্ধি কৰিব লাগে।
1: খেত বচাও অভিযানটো যিহেতু আপুনি কৈছে, ইয়াৰ কাৰণ, ইয়াৰ হেৰিবিলাক কওকচোন।
0: প্ৰথম কথাটো হৈছে যে খেত বচাও অভিযানত মই আপোনাক প্ৰথম কথাটো ক'লোঁ যে তেওঁলোকে যাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো সন্তুলিত কৰে, যিটো আপোনাৰ নিৰ্দিষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব লাগে সেইটো যাতে ব্যৱহাৰ কৰে, লগতে তেওঁলোকে যাতে মাটিখিনি পৰীক্ষা কৰে। এতিয়া আমি যদি নিজৰ ক্ষেত্ৰত চাবলৈ যাওঁ, আমাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আমাৰ যেতিয়া কেতিয়াবা বেমাৰ আজাৰ হয়, ডক্টৰ এজনে তাত টেষ্ট এটা লিখি দিয়ে যে আপুনি অমুক এটা টেষ্ট কৰাই আনক। টেষ্টটো যেতিয়া তেখেত লৈ পেলাই আমি ডক্টৰ এজনে ওচৰলৈ যাওঁ, তেতিয়া ডক্টৰে চাই পেলাই ক'ব আপোনাৰ ভিটামিন এইটো কম হৈছে, বা এইটো আপোনাৰ প্ৰটিন কম হৈ আছে, বা আইৰণ ডেফিচিয়েঞ্চি আপোনাৰ হৈ আছে। তেতিয়া কি হয়, ডক্টৰজনে তেওঁক প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে যে আপুনি এইটো টনিক খাওক, এইটো খালে ভাল হ'ব। কিন্তু মাটি এডৰাই য'ৰ পৰা আমি প্ৰতি বছৰে উৎপাদন লৈয়ে আছোঁ, মাটিয়ে আমাক ক'ব নোৱাৰে কাৰণে আমি মাটিৰ সেই যত্নটো লোৱা নাই,
1: স্বাস্থ্যৰ প্ৰতি
0: আমি যত্নটো ল'ব পৰা নাই। সেই মাটিৰ স্বাস্থ্যৰ যত্নটো ল'বলৈ আমি কি কৰিব লাগিব, প্ৰথমতে মাটিখিনি পৰীক্ষা কৰাব লাগিব। কৃষকসকলে এই মাটি যিডৰাৰ পৰা তেওঁ বছৰ বছৰ ধৰি পেলাই উৎপাদন পাই আছে, তাক তেওঁলোকে এবাৰ পৰীক্ষা কৰাওক। পৰীক্ষা কৰিলে মই ইতিমধ্যে যিখিনি আপোনাক পুষ্টিকৰ মূলৰ কথাখিনি ক'লোঁ যে 17 বিধ পুষ্টিকৰ মূল এনেকৈ গছক প্ৰয়োজন হয়, ইয়াৰ পৰিমাণ মাটিত কিমান আছে সেই গোটেই পৰিমাণখিনি আপোনাৰ সেই যেতিয়া ছইল টেষ্টিংটো কৰোৱা যাব, মাটি পৰীক্ষা যেতিয়া কৰোৱাব, তাত ওলাই পৰিব। তার উপর ভিত্তি করে পেলায় যেতিয়া এজন আমার কৃষি বিজ্ঞানী বা আমার কৃষি বিভাগের বিষয়াক যদি সুধে যে মই এবার ধান খেতি করবলে লৈছো, মই এবার মাকৈ খেতি করবলে লৈছো, মোর এনেকা ধরনের সয়েল টেস্টিংয়ের রিপোর্টটো আছে, মই কি কেনেকা ধরনের সার ব্যবহার করব লাগিব, তেতিয়া খুব সুন্দরকে তেওঁক লিখি দিব পাৰিব যে মাটির পরীক্ষার যেটো তেওঁ স্থিতি রিপোর্টটোর উপর ভিত্তি করে পেলায়। তো কৃষকসকলক মাটির এই টেস্টিং যেটো আমার পরীক্ষার করার সজাগতাটো সৃষ্টি করবলে এই খেত বচাও অভিযানের আধারতে আছে। লগতে কৃষকসকলক এটাও কোয়া গৈছে যদি আপনাদের মাটির পরীক্ষা করায় তেতিয়া আপনাদের সয়েল হেলথ কার্ড বলে এখন কার্ড পাব, যেটো মাটির স্বাস্থ্যপত্র বলে আমার কোয়া যায়, মাটির সয়েল হেলথ কার্ড, মাটির স্বাস্থ্যপত্র, এই গভর্নমেন্টে বিনামূলীয়াকে দিয়েছে। সয়েল হেলথ কার্ড এখন স্কিম চলি আছে, 2015 চনের এখন স্কিম আমার চলি আছে, যত কৃষকসকলক আমি প্রথমতে কৃষি বিজ্ঞান কেন্দ্র আমার কৃষি বিশ্ববিদ্যালয় প্রথমতে আরম্ভ করেছিল সয়েল হেলথ কার্ড সমূহ দিবলে। আমার একটা এই খুব একটা প্রচার আমি করলো সয়েল হেলথ কার্ড সমূহ দি পেলায় ডর ডরকে আমি প্রোগ্রাম করলো যাতে কৃষকসকল অবগত হোক ইয়ার উপর। এতিয়া এই আমার সরকারের কৃষি বিভাগে এই দায়িত্বটা লৈছে, কৃষি বিভাগে এটা এজেন্সিক এই দায়িত্বটো দি থোৱা আছে যে সয়েল হেলথ কার্ড সমূহ দিয়ক, প্রতিখন জেলাতে সয়েল হেলথ কার্ড সমূহ তেনেকে আমার বিতরণ করে থাকা হয়ে আছে। আপনি যদি নগাঁও চাই বা মরিগাঁও চাই বা যিকোনো জেলাত চাই, তো তাতে আমার সয়েল হেলথ কার্ড সমূহ খুব সুন্দরভাবে দি আছে, যত মাটির নমুনার উপর নির্ভর করে পেলায় মাটির স্থিতিটোর উপর নির্ভর করে পেলায় কিমান সার প্রয়োগ করব লাগে গোটেই তথ্যখিনি তাত পোৱা যায়। এখানে আছে সয়েল হেলথ কার্ড, লগতে আমার খেত বচাও অভিযানের জড়িয়ে আমাক জৈবিক সারসমূহর আমার ব্যবহার বৃদ্ধি করার বাবে কৃষকসকলক অল্প সজাগ করা হয়ে আছে যে আপনাদের রাসায়নিক সারটা ব্যবহার করব, লগতে আপনাদের জৈবিক সারসমূহ মাটির সমভাবে ব্যবহার
1: করব যাতে মাটির স্বাস্থ্য
0: যাতে অটুট রাখে।
1: সেটাই মানে খেত বচাও অভিযানের মূল লক্ষ্য
0: লক্ষ্য।
1: এটা আমার যে রাসায়নিক সার আমি প্রয়োগ করা বলে কইছে বা আমার কৃষকে করে নহয় জানো, এই রাসায়নিক সার প্রয়োগ করার ফলত আমার মাটির স্বাস্থ্য মানে বেয়া হয় আপনি কলে, কেনেকে মানে বেয়া হয় আর ইয়াক কিদরে আমি ভাল করব পারো?
0: সাধারণত আমি যেটা রাসায়নিক সার ব্যবহার করো, মই ইতিমধ্যে কৈছো যে রাসায়নিক সার ব্যবহারত যদি বেশিকে আমি ব্যবহার করছো কোনো নির্দিষ্ট পরিমাণ আমি মানা নাই, বহুত বেশি পরিমাণে আমি ব্যবহার করে আছো, আমি কোনো ধরনের জৈবিক সার ব্যবহার করা নাই, তেতিয়া মাটি ইয়ার বিরূপ কিছুমান প্রভাব দেখিবলে পোৱা যায়। ইয়ার মূল কিছুমান কারণ আছে, ধরক আপনি যদি চাবলে যায় ইয়াত কি হয়, আমার গছক সাধারণত কি হয় উদ্ভিদক এতিয়া এবিধ পুষ্টিকর মূল হয়েছে, ধরা হল মই উদাহরণ হিসাবে কৈ আছো নাইট্রোজেন। নাইট্রোজেনটো যেতিয়া গছ এজোপায় আহরণ করে মাটিত কি হয়, নাইট্রোজেনটো এটা প্রথম লোব পড়া অবস্থালে রূপান্তরিত হয় মাটিত, ধরক নাইট্রোজেনটো গছজোপায় নাইট্রেট হিসাবে লয় বা অ্যামোনিয়াম হিসাবে লয়। এই অ্যামোনিয়াম আর নাইট্রেটলে রূপান্তরিত করবলে মাটিত কিছুমান অনুজীবে এটা ভূমিকা পালন করে, মাইক্রো অর্গানিজম বলে যেটো কোৱা যায়। এই অনুজীবসমূহ যদি মাটিত না থাকে তেতিয়াহলে এই মাধ্যমটো নাইকিয়া হব, সুতরাং নাইট্রোজেনটো ধরক আমার নাইট্রেট বা অ্যামোনিয়ামলে রূপান্তরিত করব। তো অত্যাধিক পরিমাণে রাসায়নিক সার প্রয়োগ করলে কি হয়, এই যিখিনি আপনার অনুজীব যে মাটিত থাকে এই অনুজীবখিনির আমার কি হয় তেওঁলোকক অলপ কি হয় তেওঁলোকৰ পপুলেশনটো কমি যায়, কারণ যেটা রাসায়ন যেটা কেমিক্যাল যেটা তা পড়ার লগে ইতিমধ্যে আপনি আমি তো জানো যে কীটনাশক মারার লগে লগে পোক পতঙ্গবিলাক নাইকিয়া মরি যায়, ঠিক তেনেদরে যদি কেমিক্যাল আমি মাটিত ব্যবহার করে থাকো তার জনসংখ্যাটো কমি যায়, সংখ্যা যেটা কমি যাব তেতিয়া কি হব, আপনি আমি বহুত বেশি পরিমাণে রাসায়নিক সার মারি থাকিলো কিন্তু তার ভাল ফল পোৱা না যাব, কারণ এটা আমি ধরো ইউরিয়া সার ব্যবহার করছো, ইউরিয়ার পর গছজোপায় নাইট্রোজেন তো পাব কিন্তু নাইট্রোজেন তো একটা লোব পড়া অবস্থালে প্রথম রূপান্তরিত হবো, সেটাতো সেই নাইট্রোজেন ইউরিয়া অবস্থাটো নাহে, ধরক সেটাতো মাটির থাকা অনুজীবই করব, কিন্তু বেশিকে যেটা রাসায়নিক সার মারিম তেতিয়া এই অনুজীবর পরিমাণ যদি মাটির পর কমি যায়, কমি গেলে কি হব আমার এই মাধ্যমটো নাইকিয়া হব, হওয়ার লগে লগে কি হব আমার তাত সার মারি সার পানি যোগান ধরে থাকিলেও উৎপাদন আমি ঠিক তেনেদরে
1: নাপাওভাবে আমি লাভ করব নোৱাৰিম। আর এই রাসায়নিক সার আমি তার পরিবর্তে জৈবিক সার,
0: হয় তার পরিবর্তে আমি জৈবিক সার সমূহ ব্যবহার করব লাগে। জৈবিক সারের বিভিন্ন ভাল গুণ আছে, যেনে আপনার প্রথম কথাটাই হয়েছে যে জৈবিক সার যেটা আমি ব্যবহার করো তাত আমার কি হয় মাটিদরা আমার ফুরফুরিয়া করে তোলে, তাত হাওয়া বতাহৰ চলাচল ভাল হয়,
1: বায়ু চলাচলত
0: বায়ু চলাচল
1: হয়
0: ভাল হয়, হোৱাৰ লগে লগে গছৰ শিপাখিনি বাঢ়িবলৈ একদম ভাল সুবিধা পায়, আৰু যেতিয়া ৰুট গ্ৰ'থ ভাল হ'ব শিপাখিনি একদম অলপ ভিতৰলৈকে যাব পাৰিব খাদ্যৰ সন্ধানত, তেতিয়া কি হয় আমাৰ ভাল ফলন পোৱা যায়। ইয়াৰ উপৰিও
1: বৃদ্ধি
0: হয় হয়, ইয়াৰ উপৰিও কি হয় আমাৰ জৈৱিক সাৰৰ এটা প্ৰধান বিশেষ গুণ হৈছে যে ই পানী ধৰি ৰখা ক্ষমতাটো বৃদ্ধি কৰে। জৈৱিক সাৰ ইতিমধ্যে এনেই স্পঞ্জ হিচাপে স্পঞ্জৰ নিচিনা বুলিও আমি ক'ব পাৰোঁ, সি নিজৰ ওজনতকৈ অলপ বেছি পৰিমাণে পানী ধৰি ৰাখিব পৰা এটা ক্ষমতা আছে। তো সেইটো কাৰণে জৈৱিক সাৰ যেতিয়া আমি প্ৰয়োগ কৰা যায় তেতিয়া কি হয় আমাৰ মাটিডৰা অলপ জীপাল হৈও থাকে, তো সেইটো এটা ভাল গুণ হয়। ইয়াৰ উপৰিও কি হয় আমাৰ জৈৱিক সাৰসমূহ সাধাৰণতে গোবৰ দি পেলাই প্ৰস্তুত কৰা যায়, গোবৰ বহুত বেছি পৰিমাণে আমাৰ অনুজীৱবিলাক থাকে, তো আমি যেতিয়া জৈৱিক সাৰ মাটিত ব্যৱহাৰ কৰিম আমাৰ অনুজীৱৰ সংখ্যাটো বৃদ্ধি পাব, আৰু অনুজীৱৰ সংখ্যাটো বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব আমাৰ সেই যে মাধ্যমটো খাদ্য যোগান ধৰা মাধ্যমটো তাত বৰ্তাই থাকিব, তাৰমানে তাত এনেকুৱা নহয় উপলব্ধ হৈ থাকিব তাত। আৰু ইয়াৰ উপৰি আৰু কি হৈছে আমাৰ জৈৱিক সাৰত যিবিলাক মই পুষ্টিকৰ মূলৰ কথা ক'লোঁ, সেই পুষ্টিকৰ মূলসমূহ বহুত বেছি দিনলৈ ধৰি ৰাখিব পৰা এটা ক্ষমতা থাকে, আৰু পুষ্টিকৰ মূলসমূহ তাত ধৰক এতিয়া আমি ৰাসায়নিক সাৰৰ যেতিয়া কথা ক'বলৈ যাওঁ আমি ইউৰিয়াটো ক'বলৈ যাওঁ, ইউৰিয়াত আমাৰ সাধাৰণতে কি হয় অকল নাইট্ৰজেন থাকে, কিন্তু জৈৱিক সাৰত কি হয় অকল নাইট্ৰজেন বুলি নহয় মুখ্য মৌলও থাকে, কিছুমান জৈৱিক সাৰত বা সূক্ষ্ম মৌলও থাকে, কিন্তু পাৰ্চেণ্টেজটো অলপ কম থাকে,
1: কম বেছি থাকে।
0: তো গছৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহো তাত উপলব্ধ থাকে। তো ইয়াত বিভিন্ন ভাল গুণ আছে, সেইকাৰণে আমাৰ তাৰ পৰিৱৰ্তে আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই আমি কৃষি কাৰ্যত আমি ভাল ফল পাব পাৰোঁ।
1: হয়, জৈৱিক কৃষি বুলি ক'লে আমি
0: জৈৱিক কৃষি বুলি যেতিয়া আমি ক'বলৈ যাওঁ জৈৱিক কৃষিত সাধাৰণতে কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নহয়, লাগিলে সেইখিনি আমাৰ কি বুলি কয় খাদ্য যোগান ধৰে যেনেকৈ পোষক দ্ৰব্য যোগান ধৰাৰ যেনেকৈ সাৰসমূহেই হয় যেনেকৈ ৰাসায়নিক সাৰ সেইটো আমি ব্যৱহাৰ কৰা নাযায়, যেনেকৈ ইউৰিয়া ছুপাৰফচফেট ডি এ পি এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰিম। লগতে আমাৰ সাধাৰণতে কি হয় কীট পতংগৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ যিবিলাক ৰাসায়নিক কীটনাশক পোৱা যায় বা বেমাৰৰ কাৰণে আমাৰ ভেঁকুৰ নাশক হওক বা বেলেগ যিবিলাক আমাৰ ৰাসায়নিক দ্ৰব্যসমূহ পোৱা যায় ইয়াৰ ব্যৱহাৰ আমাৰ সাধাৰণতে জৈৱিক কৃষিত কৰা নাযায়, জৈৱিক কৃষিত অকল জৈৱিকভাৱে প্ৰস্তুত কৰা সামগ্ৰীহে ব্যৱহাৰ কৰি পেলাই আমি খেতি কৰা যায়।
1: এতিয়া জৈৱিক সাৰ বুলি ক'লে আমি কেনেকুৱা ধৰণৰ সাৰৰ কথা আমি এতিয়া জৈৱিক বা কেনেদৰে প্ৰস্তুত কৰিব লাগিব এই বিষয়ে অকণমান জনাওকচোন।
0: জৈৱিক সাৰ আমাৰ কেইবাবিধো আছে, আমি জৈৱিক সাৰ বুলি ক'বলৈ যাওঁতে প্ৰথম আমাৰ গোহালিত যিখিনি যিখিনি গোবৰ ওলায় প্ৰথম সেইখিনি হয়, বা আমি গোবৰ ব্যৱহাৰ কৰি পেলাই আমি পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ, জাবৰ গোবৰ একেলগে ব্যৱহাৰ কৰি পেলাই পচন সাৰ কৰি ল'লোঁ, নহ'লে আমাৰ হৈছে কেঁচু সাৰ আছে, কেঁচু সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ কিছুমান আছে সেউজীয়া সাৰ বুলি আমি কওঁ, সেউজীয়া সাৰ আমি ব্যৱহাৰ কৰি সেউজ সাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ আছে জীৱাণু সাৰ বুলি আমি কওঁ, কিছুমান অনুজীৱ আমি আজিকালি কি হয় আমাৰ ইতিমধ্যে মই যিখিনি অনুজীৱৰ কথা কৈছোঁ যে মাটিত খাদ্য যোগান ধৰাত সহায় কৰে, কিছুমান আজিকালি অনুজীৱ আমাৰ বিজ্ঞানীসকলে লেবৰেটৰীত প্ৰস্তুত কৰিব লৈছে, তো তাৰ ব্যৱহাৰো আমি কৰিব পাৰোঁ। বা কিছুমান আমাৰ ধৰক এজলা বুলি আমি কওঁ, পুনি পুনি যিটো সেইটো আমি ধান খেতিত ব্যৱহাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণে আমি
1: মেটেকা আলু খেতিত
0: মেটেকা যেনেকৈ আমি আলু খেতিত ব্যৱহাৰ কৰোঁ আমি সেই ঠিক তেনেদৰে জৈৱিক কৃষিত আমি যদি পুষ্টিকৰ মৌল যোগান ধৰিব লাগে আমি এনেকুৱা ধৰণৰ সাৰসমূহ ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ প্ৰস্তুতিকৰণৰ ইয়াতো বহুত দীঘলীয়া হেৰি হৈ যায়, মানে প্ৰস্তুত কৰা হ'লেও নিয়মবিলাক মই অকণমান চমুকৈ কৈ দিম। আমাৰ কি বুলি কয় যেতিয়া আমি প্ৰথমতে আহিলে আমাৰ গোহালিৰ পৰা ওলোৱা গোবৰখিনি অকল গোবৰ নহয় গোবৰৰ লগতে গোমূত্ৰখিনি থাকে, লগতে আমি খেৰ চেৰখিনি দিওঁ, তাত ঘাঁহ দিওঁ, সেইবিলাক যিবিলাক পৰি থাকে সেইখিনি আমি যিটো আমাৰ ইংৰাজীত এফ ৱাই এম বুলি কোৱা যায় ফাৰ্ম ইয়াৰ্ড মেনিউৰ বুলি, সেইখিনি আমি সংগ্ৰহ কৰি পেলাই এটা গাঁতত পুতি পেলাই যদি থৈ দিওঁ এইটো এটা বহুত ভাল সাৰলৈ ৰূপান্তৰিত হয়। নহ'লে আমি কি কৰিব পাৰোঁ আমি সেইখিনি এটা পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ। পচন সাৰ এনেই সাধাৰণতে আমাৰ কি হয় কৃষকসকলে প্ৰস্তুত কৰে, সকলোৰে ঘৰতে নিজে এটা গাঁত খান্দি লৈ পেলাই তাত গোবৰ আৰু জাবৰখিনি তাত ভৰাই পেলাই তাৰমানে কি হয় পচন সাৰ বনায়, কিন্তু কি হয় কোৱালিটিটো ইমান মেইনটেইন নকৰে, তাৰ গুণাগুণৰ কথা ইমান চিন্তা নকৰে, কাৰণ কি হয় সাধাৰণতে তেওঁলোকে ৰ'দে বৰষুণে পৰি থাকে গাঁত এটা খান্দি দিয়ে, খান্দি পেলাই তাতে ভৰাই, ভৰোৱাৰ পিছত কি হয় ৰ'দ বৰষুণ সকলো ধৰণৰ হেৰি তাতে পৰি থাকে, তাৰ কোৱালিটিটো তেতিয়া বেয়া বেয়া হয়। এনেই সাধাৰণতে যদি আমি কৃষকসকলক সকলক যদি আপুনি চাবলৈ যায়, এটা ইউৰিয়া বস্তা যদি কিনি আনে তেওঁতো কেতিয়াও সেইটো ৰ'দ বৰষুণত পেলাই হয়তো নহয়, কিন্তু পচন সাৰৰ গাঁতটোত কিন্তু কৰাৰ সময়ত কি হ'ব, তেওঁলোক গাঁতটো খান্দি দিয়া যায়, খান্দাৰ পিছত তাত ৰ'দ বৰষুণ পৰি থাকে, পৰি থকাৰ লগে লগে তাৰ কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে নিউট্ৰিয়েণ্ট ভেলুটো নাইকিয়া হয়। সেইকাৰণে আমি কি কৰিব লাগে, পচন সাৰ যেতিয়া আমি প্ৰস্তুত কৰিম, পচন সাৰ প্ৰস্তুত কৰাৰ সময়ত এখন চালিৰ ব্যৱস্থা আমি কৰি ল'লে বেছি ভাল হয়। চালি এখনৰ ব্যৱস্থা কৰিলোঁ, তাত এটা গাঁত খান্দিলোঁ, গাঁতৰ এনেই চাইজটো দিয়ে বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে আমাৰ এনেই 4-5 মিটাৰৰ ভিতৰত এটা দীঘল গাঁত কৰিব লাগে, 1.5 মিটাৰ বহল হ'ব লাগে, 1.5 মিটাৰ দ হ'ব লাগে। গাঁতটো একেবাৰে তলৰ ভাগত আমি কি কৰিম, সেই জাবৰ জোঁথৰ যিখিনি আমাৰ হয় আমি প্ৰায় 15 চেণ্টিমিটাৰ মানে আধা ফুটমান ডাঠকৈ আমি প্ৰথমতে পেলাই ল'লোঁ। তাৰ গুণাগুণ বৃদ্ধি কৰিবলৈ, পচন সাৰৰ গুণাগুণ বৃদ্ধি কৰিবলৈ সেই তৰবৰ ওপৰতে আমি অলপ ধৈনচাৰ পাত যদি পেলাই দিওঁ য'ত নাইট্ৰজেন কণ্টেণ্টটো বেছি থাকে, বা নহ'লেও কোনো কথা নাই, পেলাই দিব পাৰিলে ভাল, তাৰ ওপৰত আমি পেলাই দিলোঁ। দিয়াৰ পিছত কি হয়, সেই জাবৰৰ ডোমটোৰ ওপৰত আমি অলপ গোবৰ পানী ছটিয়াই দিব লাগে। গোবৰ পানী ছটিয়ালে কি হয়, আমাৰ পচন প্ৰক্ৰিয়াটো সোনকালে হয়। গোবৰ পানী অলপ ছটিয়ালোঁ, তাৰপিছত এটা তৰপ আমি গোবৰৰ দিব লাগিব, ধৰক 10 চেণ্টিমিটাৰমানৰ আমি এটা গোবৰৰ তৰপ দিলোঁ। ঠিক তেনেকৈ তৰপ তৰপ কৰি পেলাই আমি আকৌ তাৰ ওপৰত জাবৰৰ তৰপ এটা দিলোঁ, অকণমান ধৈঞ্চা পাত বা মেদেলুৱা পাত অলপ সিঁচি দিলোঁ, তাৰপিছত গোবৰ পানী ছটিয়ালোঁ, আকৌ তাত গোবৰৰ তৰপ এটা দিলোঁ। এনেকৈ তৰপ তৰপ কৰি পেলাই আমি গাঁতটো ভৰ্তি কৰি দিব লাগে। ভৰ্তি কৰাৰ পিছত আমি সেইটো ধেনি ভেৰুৱাকৈ অলপ লেপি দিব লাগে, মানে মাজভাগটো ওখ কৰি পেলাই
1: যাতে পানী যাতে জমা হয়
0: জমা হয় নাই, পানী জমা একদম হ'ব দিব নালাগে, সেইটো আমি ওখ ঠাইতে প্ৰস্তুত কৰিব লাগিব প্ৰথমতে। এই মিশ্ৰণটো আমাৰ কি কৰিব লাগিব, আপুনি 1-1.5 মাহৰ পিছত গোটেইখিনি একবাৰ লুটিয়াই দিব লাগিব, লুটিয়াই
1: পেলাই
0: খান মিহলি কৰি দিব লাগিব। কৰাৰ পিছত তাত আমি আকৌ অলপ গোবৰ পানী ছটিয়াই দিব লাগিব, গোবৰ পানী ছটিয়াই পেলাই আকৌ লিপি পেলাই থৈ দিব লাগিব। ঠিক তেনেকৈ আমি প্ৰায় 5-6 মাহমানৰ পিছত প্ৰায় 3 টনমান তাৰ পৰা আমি পচন সাৰ পাবলৈ সক্ষম হওঁ। এইটো হৈছে তাৰমানে বিজ্ঞানসন্মতভাৱে প্ৰযুক্তিটো।
1: হয়, আমি সাধাৰণতে দেখা যায় আমাৰ কৃষকে পিছফালে বাৰীত বা এটা গাঁত খান্দি দিলে, গোবৰ মাটি চব তাতে পেলাই দিলে আৰু কোনো যত্ন নাই, আচলতে সেইটোতকৈ এইটো মানে বিজ্ঞান ভিত্তিত,
0: এইটো বৈজ্ঞানিক
1: তেতিয়া মানে সেই বস্তুটো বেছি ভাল হ'ব,
0: বেছি ভাল জানো,
1: আৰু তাৰ যোনটো হেৰি নিউট্ৰিয়েণ্ট ভেলু সেইটো যথেষ্ট পৰিমাণে পোৱা যাব
0: আৰু ইয়াৰ নিউট্ৰিয়েণ্ট ভেলুটো আমি এনৰিচমেণ্ট কৰি পেলাই বঢ়াবও পাৰোঁ।
1: হয় হয় হয়,
0: ইয়াৰ যেতিয়া ফাইনেল প্ৰডাক্টটো ওলাই যায়, ওলোৱাৰ পিছত আমি কি হয় চালি দিওঁ, চালাৰ পিছত তাত কিছুমান আমি বাহিৰৰ পৰা বস্তু কিছুমান মিক্স কৰিব পাৰোঁ, যেনেকৈ ৰক ফচফেট বুলি এটা আছে, এইবিলাক জৈৱিকেই হয়, তাত আপোনাৰ ফচফৰাছ কণ্টেণ্টটো বেছি থাকে, সেইখিনি অলপ আমি মিক্স কৰি দিব পাৰোঁ, বা অনুজীৱৰ অলপ মিক্স কৰি দিব পাৰোঁ, যেনেকৈ বায়ো ফাৰ্টিলাইজাৰ আপোনাৰ আজিকালি এজ'টোবেক্টেৰিয়াছ সেইখিনি পোৱা যায়, PHB পোৱা যায়, সেইখিনি মিক্স কৰি পেলাই তাৰ গুণাগুণো আমি বৃদ্ধি কৰি দিব পাৰোঁ। ঠিক এনেদৰে যদি আমি পচন সাৰ প্ৰস্তুত কৰি পেলাই আমি নিজৰ খেতি বাৰীত যদি ব্যৱহাৰ কৰোঁ, তেতিয়া ভাল ফল নিশ্চয়কৈ পোৱা যায়। ইয়াৰ পিছতে আমাৰ আহিছে আকৌ আমি কেঁচু সাৰৰ ওপৰত অলপ ক'ব লাগিব। আজিকালি
1: ভাৰ্মি কম্পোষ্টিং
0: কেঁচু সাৰ কিন্তু আমি কৃষকৰ মাজত বহুত জনপ্ৰিয় হৈ উঠিছে। জনপ্ৰিয়তা হোৱা এটাই কাৰণ আছে, আমাৰ আজিকালি কি হৈছে, সকলোৱে জৈৱিকভাৱে প্ৰস্তুত কৰা খাদ্য খাবলৈ বিচাৰি আছে। আপুনি যদি বজাৰতো যায় দেখিবলৈ পাব যে কোনোবাই যদি জৈৱিকভাৱে প্ৰস্তুত কৰি পেলাই অলপ সামগ্ৰী চব্জি অলপ লৈ আহিছে, দুপইচা বেছিকৈ দি পেলাই কিনি লৈছে, ক্ৰয় কৰি লৈছে। এইটো কাৰণতে কি হৈছে, আমাৰ জৈৱিক যেতিয়া খাদ্য জৈৱিকভাৱে প্ৰস্তুত কৰা খাদ্যৰ যেতিয়া আপোনাৰ চাহিদাটো বৃদ্ধি হৈছে, তো এই জৈৱিক সাৰৰো তাৰমানে তাৰ ডিমাণ্ডটো অলপ বাঢ়িব লৈছে। তো সেইকাৰণে আমাৰ কেঁচু সাৰ উৎপাদন কৰি পেলাই আজিৰ দিনত আজি কিন্তু কৃষক বহুতখিনি নিজৰ কিছুমান এনেকুৱা হৈছে যে নিজৰ ঘৰখনো চলাব পৰা হৈছে। মই যিখন জিলাত এতিয়া কাম কৰি আছোঁ, মৰিগাঁৱত, মৰিগাঁৱত এতিয়া কেইবাটাও FPC আছে যোনে কেঁচু সাৰ প্ৰডাকশ্যন কৰে, তেওঁলোকে মাৰ্কেটিং কৰে, ইভেন মহিলাসকলে বহুত ভাল কাম কৰি আছে আমাৰ মৰিগাঁও জিলাত। ইয়াংলি বুলি এটা FPC আছে, তাত প্ৰায় 1000 গৰাকী মহিলাই কেঁচু সাৰ প্ৰডাকশ্যন কৰি আছে। মহাবাহু বুলি আমাৰ লগত কাম কৰা FPC আছে, তেওঁলোকেও কেঁচু সাৰ প্ৰডাকশ্যন কৰি আছে। তো কেঁচু সাৰ প্ৰডাকশ্যন কৰি পেলাই আজিৰ দিনত কি হৈছে, আপুনি নিজৰ খেতিটো ব্যৱহাৰ কৰিব পাৰিলে, কিন্তু বিক্ৰী কৰাৰো এটা ভাল ইয়াৰ সুবিধা আছে, কাৰণ ইয়াৰ চাহিদাটো খুব বেছি হয়।
1: ঠিক আছে, আপুনি আজি আহি জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা সম্পৰ্কে সুন্দৰকৈ ক'লে, আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ, নমস্কাৰ। ইমান পৰে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা এই সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ
2: ভূমি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা কথা বতৰা।
1: আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক, তেখেত হৈছে তিলেন নাথ। নমস্কাৰ।
3: নমস্কাৰ।
1: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
3: ধন্যবাদ।
1: আপুনি এগৰাকী কৃষক নহয় জানো?
3: হয়।
1: আপুনি বৰ্তমান কিহৰ লগত জড়িত হৈ আছে?
3: মই এতিয়া বীজ উৎপাদনৰ লগত জড়িত হৈ আছোঁ।
1: বীজ উৎপাদন?
3: হয়। এই বীজ উৎপাদনটোৰ লগত জড়িত হোৱাৰ উদ্দেশ্য এইটোৱেই হৈছে যে আমাৰ অসমত বিশেষকৈ বীজৰ কাৰণে যিটো সমস্যা হৈ আছে, মানে বীজ নিৰ্ণয় কৰাটো, এজন কৃষকে প্ৰকৃত বীজ পোৱাটো, তাৰ কাৰণে বহুতখিনি জানিবলগীয়া থাকে। আৰু এইটো ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ পৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেখেতলোকে আমাক শিকাইছিলে যে বীজ কেনেকৈ আমি উৎপাদন কৰিব পাৰোঁ, তাক কেনেকৈ আমি
1: সংৰক্ষণ
3: কৰিব পাৰোঁ, আৰু সেইটো আমি বজাৰলৈ কেনেকৈ নিব পাৰোঁ, আৰু এই জৰিয়তে কৃষকে যে অধিক লাভান্বিত হ'ব তাৰ এটা ব্যৱসায়িক দিশ আছে। সেই ব্যৱসায়িক দিশটো হৈছে আমি বীজটো কৃষি বিশ্ববিদ্যালয়ৰ পৰা লৈ আহোঁ, আৰু সেই বীজটো আমি কৃষকক কৰিব দিওঁ, আৰু কৃষকৰ পৰা সেইটো আমি কিনি লওঁ, কিনি লৈ সেইটো ব্ৰেণ্ডিং কৰি পেলাই আমি মাৰ্কেটত বিক্ৰী কৰোঁ। তাৰ কাৰণে কৃষকে এটা উচিত মূল্য পায়, উচিত বজাৰখন পায়। গতিকে এইটো ক্ষেত্ৰত এতিয়াও বহুতো সমস্যা আছে, সেই সমস্যাখিনিৰ লগত আমি যুঁজ কৰিয়ে আছোঁ। আমাৰ উদ্দেশ্য হৈছে কি, আমি এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আৰু এজ মই সঞ্চালক হিচাপে আছোঁ, আৰু মোৰ লগত আৰু তেনেকৈ ৰঞ্জন বৰঠাকুৰ আছে, দেৱজিৎ কলিতা বুলি কৈ আছে, হিৰণ ডেকা আছে, আৰু বন্তি বৰদলৈ আছে, তেনেকৈ আমি ছয়গৰাকী এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আমাৰ উদ্দেশ্য সেইটোৱে যে এই বীজৰ ক্ষেত্ৰখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, অসমৰ বীজৰ যিখন বজাৰ, আমি বজাৰখনত কেনেকৈ এটা খোজ দিব পাৰোঁ যাতে এজন কৃষকে প্ৰকৃত বীজটো পায়, খেতি কৰে, আৰু সেই খেতিৰ লছটো যাতে কমে,
1: সেইটোৱে মানে মূল উদ্দেশ্য।
3: হয়।
1: আপোনালোকে কেনেধৰণে মানে বীজটো উৎপাদন কৰে বা ক'ৰ পৰা সংগ্ৰহ কৰে, কেনেকৈ বিক্ৰী কৰে,
3: হয়
1: সেই গোটেই প্ৰক্ৰিয়াটো কওকচোন।
3: প্ৰথমতে আমি বীজ লৈ আহোঁ কৃষি বিশ্ববিদ্যালয়ৰ পৰা। তাত কেইবাটাও ষ্টেজ থাকে, যেনেকৈ আছে নিউক্লিয়াৰ ছিড, ব্ৰিডাৰ ছিড, ফাউণ্ডেশ্যন ছিড, চাৰ্টিফাইড ছিড। নিউক্লিয়াৰ ছিডটো আমি নাপাওঁ, এজ এ ফাৰ্মাৰ নাপাওঁ। ব্ৰিডাৰ ছিডটো পাব পাৰোঁ, ফাউণ্ডেশ্যন ছিডটো পাব পাৰোঁ, চাৰ্টিফাইড ছিডটো পাব পাৰোঁ, আৰু সেই ছিডটো কিনি আনি আমি নিৰ্দিষ্ট খেতিয়কক আমি দিওঁ, তেখেতলোকক ট্ৰেইনিং দিয়া হয়, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ট্ৰেইনিং দিয়া হয়, আৰু আমি যিখিনি ট্ৰেইনিং পাইছোঁ আৰু আমি যিখিনি জানো সেই হিচাপেও সেই প্ৰশিক্ষণটো আমি কৃষকক দিওঁ। আৰু তেখেতৰ লগত আমি কঠীয়া নিৰ্বাচন কৰাৰ পৰা, যে মাটি চাই তেখেতলোকৰ কি কোনটো জাত কৰিব পাৰিব, সেই জাতটো আমি তেখেতলোকক যোগান ধৰোঁ, আৰু সেই যোগান ধৰাৰ পৰা বীজটো কঠীয়া মানে জাৰ্মিনেশ্যন দিয়াৰ পৰা কটালৈকে, আমি সংগ্ৰহ কৰালৈকে গোটেইটো প্ৰক্ৰিয়াত নিৰীক্ষণত থাকে। আমি ফিল্ডত যাওঁ, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহে ফিল্ডলৈ, আৰু অশোকা বুলি কয়, আসাম ছিড এণ্ড চাৰ্টিফিকেশ্যন এজেঞ্চি, তেখেতলোকৰ এস্ক্ৰ' তেখেতলোকো আহে, আহি কোনজন ফাৰ্মাৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছে বীজটো সেইমতে ফিল্ডত ভিজিট কৰে, সেই প্লটটো ভেৰিফাই কৰে। প্লটত যদি মানে অলাগতিয়াল কিছুমান বন থাকে সেইবিলাকৰ কাৰণে তেখেতে কয়, অলাগতিয়াল যদি ধান গজে সেইবিলাকো তেখেতলোকে চায়, আৰু সেইটো যাতে নিখুঁতভাৱে কৰিব পাৰি তাৰ সময়ে সময়ে কৃষকজনে তাত কৰিবলগীয়া বহুতখিনি কাম থাকে, যে মিক্স নোহোৱা, মিক্স থকা তাৰ মাজতো কেতিয়াবা অলাগতিয়াল ধানবিলাক গজে সেইবিলাক উঘালি পেলাব লাগে, বা কটাৰ সময়ত চাব লাগে, কটাৰ সময়ত তেখেতলোকে সেই ধানটো, বেলেগ ধান যদি ওলাইছে সেইটো আঁতৰাব লাগে, ধান মাৰোঁতেও ঠিক থ্ৰেছাৰত ব্যৱসায়িক হিচাপে থ্ৰেছাৰবিলাকত আজিকালি ধান মাৰে, তাততো বিভিন্ন জাতৰ ধান থ্ৰেছাৰে মাৰি ফুৰে, গতিকে থ্ৰেছাৰটো ভালকৈ চাফ চিকুণ কৰি নিখুঁতভাৱে সেই ধানটো মানে সংগ্ৰহ কৰা, তাৰপিছত মিক্স হোৱাৰ কাৰণে ঘৰত বহুতো মানে পৰ্যায়ত বিভিন্ন জাতৰ ধান থাকে, তাত ইটোৰ লগত সিটো যাতে মানে দূৰত্ব ৰখাই ষ্টক কৰিব পাৰে যেতিয়ালৈকে আমি নানো, আমাৰ গোডাউনলৈকে নালাগে, নানালৈকে সেই পৰ্যায়ত যাতে খেতিয়কজনে ৰাখে সেইটোৰ ওপৰতো আমি পূৰা নিৰীক্ষণ কৰোঁ। তাৰপিছত সেইটো আমি সংগ্ৰহ কৰাৰ পিছত চাৰিমাহ, মানে আমি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই পিৰিয়ডটোতে হাৰ্ভেষ্টিং পিৰিয়ড, তারপরে আমি স্টোর গোডাউনত রাখি মার্চ মার্চের লাস্টের পর আমি প্রসেসিং স্টার্ট করো। প্রথমতে আপনার শুকাও ধান, ঠিক আছে, শুকাই আমার প্রসেসিং ইউনিট আছে, প্রসেসিং ইউনিটত আমি দি সেটা সাফ করে পেলায় আমার কোম্পানির নামের ব্র্যান্ড ব্র্যান্ড আমি এস্টাবলিশ করেছো। প্রথমতে আমি ট্রায়াল বেসিসত কৃষি বিশ্ববিদ্যালয় এমওই করে আমি বিভিন্ন জায়গা আমি সাপ্লাই দিছিল, তারপর পজিটিভ রিজাল্ট আহিছে আর আমার সেই কনফিডেন্স আহিলে আর সেই হিসাবে আমার কোম্পানির নামতে আমি ব্র্যান্ড এস্টাবলিশ করে পেলায় আমি মার্কেটত বিক্রি করো।
1: মার্কেট কত পায় আপনার?
3: মার্কেট অলরেডি আমার বিশেষ করে যখন মার্কেট এখন ডর মার্কেট যুক্ত মার্কেট আমার বাহির রাজ্যবিল আছে, কারণ আমার থলভাবে বীজ উৎপাদক খুব কমে আছে, যার কারণে এই আমি সময়মতে বীজবিল আমি খেতেও দিব নো আর সেই সুবিধাটে লয় বেলেগ রাজ্যের যে বীজ, গতি আমিও যত্ন করি যে সময়মতে খেতকর খেতকে যখন প্রকৃত খেতক তখেতে কোনো আসনির কারণে রয়ে না থাকে, কোথাও ফ্রিকে বীজ পাম মই খেতি করম, তখেতে বেলেগের হলেও উচিত দাম দিয়ে বীজ তো আনি খেতি করে। গতি আমার উদ্দেশ্য হচ্ছে কি যে খেতক মানে খেতক কমপ্লিট ফিল্ডের জড়িত হয়ে আছে সেই খেতকজনক আমি আইডেন্টিফাই করে পেলায় আমার একটা কৃষি ব্যবসায়িক হিসাবে কৃষিটক আমি ব্যবসায়িক হিসাবে কেনে আগুয়ে লো যাব পো আমার জড়িত হয়ে আমি কেনে আগুয়ে লো যাব পো তাই আমার চেষ্টা।
1: ইয়াত কিমানমান কৃষক জড়িত হয়ে আছে আপনার?
3: আমার লগত টোটাল 17 গাঁও আছে জড়িত হয়ে, তার আমার অ্যাক্টিভলি জড়িত প্রায় 1000 মান আছে, কিন্তু 1000 জড়িত হয়ে আছে যদিও আমার লগত বায়বেক পলিসিত মানে ধান তো বীজ তো কৃষক দিয়া আর কৃষকের পর কিনি লহা এই পর্যায়ত আমি হার্ডলি 150 মানুষের করিও পাইছো, কারণ তার কারণে একটা ক্যাপিটালের প্রয়োজন হয়, গতি সেই আমি লাহে লাহে অভাবল দূর করবার চেষ্টা করে আছো, গতি আমার উদ্দেশ্যটা আছে ম্যাক্সিমাম আমি প্রসার করা আর সেই হিসাবে আমার ইনফ্রাস্ট্রাকচারও লাগিব, আমি টার্গেট বেশি করলেও নহব আমার যে ইনফ্রাস্ট্রাকচার স্টোরেজ ক্যাপাসিটি প্রসেসিং ক্যাপাসিটি বা ওয়ার্কিং ক্যাপিটাল এইখি ডিপেন্ড করব সেইমতে আমি একটা লিমিটলকে আমি করিও পারিম।
1: ঠিক আছে, আজি আপনি মানে বীজ উৎপাদনের বিষয়ে যথেষ্টখানি কথা কলে, আজির কথা বতরা ইমানতে সামৰিছো, নমস্কার,
3: ধন্যবাদ।
2: ইমান পরে আজির কৃষক শিতানত মৰিগাঁও জিলার নটুয়া গাঁৱৰ প্রগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা কথা বতরা শুনিলে। কথা বতরাত ভাগ ললে আমার প্রতিনিধি ইমরান হুসেইনে। প্রিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ও হৈ আহিল, পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছো, নমস্কাৰ।

কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও।

এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি সন্ধ্যা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান সূচী। 7:05 এটি বৃন্দগান শুনিবলৈ পাব। অনিন্দিতা পালৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। 8:02 থলিতে বাণীবদ্ধ কৰা সাক্ষাৎভিত্তিক অনুষ্ঠান ৰাইজৰ পদূলিত আকাশবাণী। ইয়াৰ পিছতেই শুনিবলৈ পাব কেইটিমান গীত। 9:15 দুটিমান পুৰণি অসমীয়া গীত শুনিবলৈ পাব। 9:30 আগবঢ়োৱা হ'ব আয়তী। অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি সন্ধ্যা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান সূচী।

কাইলৈ পুৱা 6:30 বজাত শুনিবলৈ পাব বিজ্ঞান প্ৰবাহ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। অনুষ্ঠানটিত মাইক্ৰোপ্লাষ্টিক সম্পৰ্কীয় এটি কথোপকথন শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন, ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ বৈঠক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তন্মিতা ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদমেলত আজি তেওঁ এই কথা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ নতুন দিল্লীতে সীমাবদ্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। এই অনুসৰি হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6-8 বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এটা পৰ্টেলত এই পঞ্জীকৰণ নবীকৰণ কৰিব লাগিব। তদুপৰি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। অসম চাহ নিগমৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে 9,75,00,000 টকা ব্যয়ত মন্ত্ৰীসভাই অনুমোদন জনায়। ৰাজ্যত বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। 5,600খনৰো অধিক নাট্যমঞ্চ আৰু 75খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা নিৰ্দেশনা কৰিছে। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বছৰৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী সন্মানকে ধৰি মুঠ 65টা পদ্ম সন্মান প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেকথেপী, মোহিনীয়াট্টম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণকে ধৰি মুঠ 131টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্ৰদান কৰা হয়। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। আজি গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু 100দিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিচাৰ পথ, মহিলাৰ নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: আজি ইয়াত এডিশ্যনেল চি এছ কল্যাণ চক্ৰৱৰ্তী আৰু আমাৰ কমিশ্যনাৰ পি এন আৰ ডি প্ৰীতি জলি আৰু কে এছ আৰ এল এমৰ দায়িত্বত থকা মন্ত্ৰী কল বৰদলৈ আৰু কেইবাগৰাকীও সচিব আছে, শৰ্মা দাস ডাঙৰীয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। এটা বিশাল ডিপাৰ্টমেণ্ট আৰু বহুত আঁচনি ইয়াত আছে যিবিলাক ৰাজ্যখনত আজি কিছুদিন ধৰি সঠিকভাৱে ৰূপায়িত হৈ আছে। আমি বিশেষকৈ আপোনালোকে জানে যে আমাৰ বাজেট ছিজন অহা 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি পূৰ্বৰ বাজেটৰ ধন সঠিকভাৱে খৰচ হ'ল নে নাই বা ভৱিষ্যৎ আমি এইবাৰ আমি বাজেটত আমি কি কি কাম কৰিম সেইখিনি কথাই আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ।
0: গুৱাহাটীৰ কৰ ভৱনত আজি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, আই আই বি এমৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু এছ বি আইৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশ লয়। এই সন্দৰ্ভত আৰ বি আইৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকনে এইদৰে কয়।
2: ফিনেন্সিয়েল ইনক্লুজনটো বহুতে দৰকাৰ ফৰ ডেভেলপমেণ্ট অফ ছ'চাইটি, আৰু তাৰ এটা ইম্পৰ্টেণ্ট এছপেক্ট আছে ফিনেন্সিয়েল লিটাৰেচি, যোনটো কয় বিত্তীয় সাক্ষৰতা। সেইটো আমি ভাবোঁ যে এইটো বহুত এটা ইম্পৰ্টেণ্ট দৰকাৰী তথ্য, যোন চবেই জনাটো দৰকাৰ। আৰু মোৰ এটা মেছেজ আছে যে ভাৰত চৰকাৰ বা আৰ বি আই বা কোনো বেংকে কেতিয়াও কাকো ফোনত বা ভিডিঅ' কলৰ থ্ৰুৱেদি বেংকিং ডিটেইলছ, পাৰ্চনেল ডিটেইলছ কেতিয়াও নোখোজে। সেইকাৰণে কেতিয়াবা যদি আপোনালোকে কোনোবাই এনেকুৱা ফোন কল পায় বা ভিডিঅ' কল পায়, সেইটোত ৰেছপণ্ড নকৰিব, সেইবোৰ ফ্ৰড হ'ব পাৰে।
0: এই অনুষ্ঠানটোৰ সঞ্চালনা কৰে পি টি আই গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক তনিতা ভৰদ্বাজৰ পৰা।
3: ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। আজি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডঃ পেগুৱে প্ৰকাশ কৰে।
4: সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যি 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, ইয়াৰে চতুৰ্থ বছৰৰ নামভৰ্তিৰ প্ৰক্ৰিয়া লগত জড়িত কিছু সমস্যাক লৈ মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল, আৰু সেই স্মাৰক পত্ৰখনৰ ভিত্তিতে আজি সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ লগত মই এক আলোচনাত মিলিত হওঁ। আলোচনাত উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। আৰু আপোনালোক সকলোৱে জানে যে ইতিমধ্যে আমাৰ 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ চতুৰ্থটো বছৰ, তাৰ কাৰণে তাৰ ৰূপৰেখা কেনেকুৱা হ'ব তাক লৈ মই গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদ, কলেজ প্ৰিন্সিপালছ ফৰাম, তেওঁলোকৰ লগত বিষয়খিনি আলোচনা কৰিছিলোঁ।
3: বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ নেতৃত্বত অহা এটা দলৰ সৈতেও মত বিনিময় কৰে। ডঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতেও জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা সেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষামন্ত্ৰীক অৱগত কৰে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভৰলুমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 লোকক আটক কৰিছে। ইয়াৰ লগতে এই সন্দৰ্ভত আৰক্ষীয়ে 4খন বাহনো জব্দ কৰে। উল্লেখযোগ্য যে পৰহি মাজনিশা গৌতম বৰুৱা নামৰ এজন ব্যৱসায়ীয়ে দলংখনৰ ওপৰত বেলুন ওলমাই ৰেড কাৰ্পেট পাৰি পন্নীৰ জন্মদিন পালন কৰিছিল। নীতি বৰ্হিভূতভাৱে পালন কৰা জন্মদিনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আজি ভৰলুমুখ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আজি পন্নীসহ ব্যৱসায়ীজনক আৰু জন্মদিনত উপস্থিত থকা 14 লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
5: 21 তাৰিখে মাজনিশা তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30 বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱা এটা বাৰ্থডে চেলিব্ৰেট কৰিলে 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা যিখন আমাৰ সেতু আছে তাৰ ওপৰত। এই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ ভেন, এখন আছে স্কৰপিঅ' আৰু এখন আছে হোণ্ডা চিভিক। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14 মানুহ 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া এই সংক্ৰান্তে এটা
3: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। ফলাফল অনুসৰি এই পৰীক্ষাত 52.63% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ 65,051 পৰীক্ষাৰ্থীৰ ভিতৰত 32,931 উত্তীৰ্ণ হৈছে। 876 প্ৰথম বিভাগ, 17,797 দ্বিতীয় বিভাগ আৰু 14,258 তৃতীয় বিভাগ লাভ কৰিছে। উত্তীৰ্ণসকলৰ নামভৰ্তিৰ বাবে পুনৰ দৰ্পণ পৰ্টেল মুকলি কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষী অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দ কৰা 29,200 টেবলেটৰ বজাৰ মূল্য আনুমানিক 2,90,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: লোকপিয়ল 2027ৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলা প্ৰশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা 3দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পৰ্যবেক্ষকসকলৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। শোণিতপুৰতো গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে। 2টা পৰ্যায়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় অহা 29 জুনৰ পৰা আৰম্ভ হ'ব। উল্লেখযোগ্য যে 2027ৰ লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। গৃহ তালিকাভুক্তি আৰু গৃহ গণনা চলিত বছৰৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰা হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা ব্যৱস্থা লোকপিয়লৰ নিৰ্দিষ্ট পৰ্টেলত উপলব্ধ হ'ব। ইয়াৰ পাছত দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা অহা বছৰ ফেব্ৰুৱাৰীত কৰা হ'ব। শোণিতপুৰ জিলাৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে বুলি জলসম্পদ বিভাগৰ শোণিতপুৰ সংমণ্ডলৰ তেজপুৰত থকা নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য অনুসৰি গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ 64.11 মিটাৰ হৈছে। খলিহামাৰীত জীয়াভৰলীৰ জলস্তৰ 72.37 মিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছিঙত গাভৰু নদীৰ জলস্তৰ 68.30 মিটাৰলৈ বৃদ্ধি হৈছে। পৰিৱৰ্তিত সামাজিক পটভূমিৰ পৰিপ্ৰেক্ষিতত আৰু একক পৰিয়ালৰ ব্যস্ত জীৱনশৈলীৰ ফলত বহু সময়ত ব্যক্তিৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সহায়ৰ হাত আগবঢ়াবলৈ আজি পাঠশালাত শ্মশান বন্ধু নামৰ এটা সমাজসেৱা সংগঠন গঠন কৰা হৈছে। বিপদৰ সময়ত শোকসন্তপ্ত পৰিয়াললৈ প্ৰয়োজনীয় মানৱ সম্পদ আৰু ব্যৱস্থাপনাগত সহায় আগবঢ়োৱাই এই সংগঠনৰ মূল উদ্দেশ্য। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্তুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্তুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড খানাৰ খেলখন নিশা 1:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্ডানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি ৰাউণ্ড 32ত প্ৰৱেশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ 9,75,00,000 টকাৰ অনুমোদন। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদকে ধৰি 65গৰাকীলৈ পদ্ম সন্মান। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত আছু নেতৃবৰ্গৰ সৈতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্তুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড খানাৰ বিৰুদ্ধে অৱতীৰ্ণ।
6: এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত।

এইখিনিতে শুনক কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:50, 6:00 হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি ৰিলে কৰি শুনোৱা হ'ব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিবলৈ পাব 6:15। বিজ্ঞান প্ৰবাহ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব 6:30। এই অনুষ্ঠানটিত মাইক্ৰোপ্লাষ্টিক সম্পৰ্কীয় এটি কথোপকথন শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15।

7:30 বজাত গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব। পুৱা 8:00 বজাৰ পৰা 9:15 বজালৈ ক্ৰমে 8:00 বজাত চামাচাৰ প্ৰভাত, 8:15 বজাত মৰ্ণিং নিউজ, 8:30 বজাত গীতিমালিকা, 9:00 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 বজাত শুনিবলৈ পাব লোকগীত। 7:00 অনুষ্ঠানটি আগবঢ়োৱা হ'ব 9:30 বজাত। 10:00 বজাত শুনিবলৈ পাব গুণমহন্তৰ সৈতে হোৱা কথা বতৰা। ইয়াৰ পিছতে শুনিবলৈ পাব কেইটিমান গীত। দিনৰ 11:00 বজাৰ পৰা 4:29 বজালৈ ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। 4:30 বজাত যুৱ তৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 5:00 বজাত হিন্দীত বাতৰি, 5:05 বজাত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব 5:15 বজাত। অন্তৰংগ অনুষ্ঠান আমৈ আগবঢ়োৱা হ'ব 5:25 বজাত। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। 6:00 বজাত অসমীয়া বাতৰি। কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব 6:10 বজাত। 6:45 বজাত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 বজাত অসমীয়া বাতৰি, 8:00 বজাত মুখ্য বাতৰিৰ শিৰোনাম আৰু 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:05 বজাত শুনিবলৈ পাব এটি বৃন্দগান। সন্তোষ কুমাৰ কলিতাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20 বজাত। হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি শুনিবলৈ পাব 7:30 বজাত। 8:02 বজাত খেলপথাৰ। 8:22 বজাৰ যন্ত্ৰ সংগীতৰ অনুষ্ঠানত ধীৰাজ দাসে পৰিৱেশন কৰা স্পেনিছ গীটাৰ বাদন শুনিবলৈ পাব। 8:32 বজাত কেইটিমান অসমীয়া বোলছবি গীত। 8:45 বজাত চামাচাৰ সন্ধ্যা আৰু 9:00 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 বজাত শুনিবলৈ পাব কৰবী শৰ্মাই গোৱা ভজন। 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত কাইলৈ শুনিবলৈ পাব প্ৰজ্ঞান বৰুৱাই গোৱা খেয়াল। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান পৰিচিতি।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক এটি বৃন্দগান, গীতিকাৰ নবীন চন্দ্ৰ বৰদলৈ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জতে ইয়া আকাশবাণী নগাঁও। ক্ষন্তেক পাছতেই 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

Iya, Kakak Bani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল, উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ আৰু প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজ সেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি আৰু নেপথ্য গায়িকা অলকা য়াগনিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131টা পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰে ভিতৰত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী সন্মান আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা 17 জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা ভাৰত অভিমুখী 11খন জাহাজে হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিছে। মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সৈতে জড়িত ঘটনাক্ৰম সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে। কাটাৰৰ বিস্ফোৰণ সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে এই ঘটনাত 12গৰাকী ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে এই ঘটনাত মুঠ 56জন লোক আহত হৈছে আৰু তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে বিস্ফোৰণত নিহত ভাৰতীয়সকলৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কাটাৰ চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনে নিজৰ ব্যৰ্থতা গাপ দিয়াৰ মানৱ অধিকাৰ হননৰ ঘটনাৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ বাবে এনেধৰণৰ মন্তব্য কৰি আহিছে। পাকিস্তানৰ অৰ্থনৈতিক শোষণ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু প্ৰশাসনিক দমন নীতিৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদ চলি আছে বুলি তেওঁ স্পষ্ট কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সুৰক্ষা উপদেষ্টাসকলৰ বৈঠক সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীজয়ছোৱালে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে বৈঠকত ইৰাণ, ইথিঅপিয়া, চীন, ব্ৰাজিল আৰু দক্ষিণ কোৰিয়াৰ সুৰক্ষা উপদেষ্টাসকলৰ সৈতে ইতিমধ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিছে। তেওঁ কয় যে

0: বৈঠকত অপৰম্পৰাগত সুৰক্ষা প্ৰত্যাহ্বান দূৰ কৰা আৰু নতুন গোলকীয় ভাবুকিৰ প্ৰতি সমূহীয়া সঁহাৰি ব্যৱস্থা সুদৃঢ়কৰণৰ বিষয়কেইটাই আগস্থান লাভ কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কে মুখপাত্ৰগৰাকীয়ে কয় যে দেশখনৰ সৈতে বিগত কেইটামান বছৰত ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ সুদৃঢ় হৈছে আৰু এই ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাংলাদেশত ভগৱানৰ মূৰ্তি আৰু ছবি লণ্ডভণ্ড কৰা বুলি ওলোৱা বাতৰি সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত উগ্ৰবাদীসকলক নিয়ন্ত্ৰণ কৰিব আৰু দেশখনত বাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি নতুন দিল্লী মহলে আশা কৰে। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ আশংকা আছে। ইয়াৰ ভিতৰত সীমিত জলসিঞ্চন ব্যৱস্থা থকা 111খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা আছে। শ্ৰীচৌহানে কয় যে ৰাজ্যসমূহক কম পানীৰ প্ৰয়োজন হোৱা দাইল গোটা দানাযুক্ত আৰু তৈলবীজৰ দৰে শস্য প্ৰসাৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। খেতিয়কসকলক সময়মতে পথ প্ৰদৰ্শন কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বতৰ বিজ্ঞান গোট আৰু SMS, হোৱাটছএপ, কল চেণ্টাৰ, ৰেডিঅ', টেলিভিছন আৰু সামাজিক মাধ্যমৰ দৰে অন্য পৰামৰ্শ মাধ্যমসমূহ ব্যৱহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে বাস্তৱিক সময়ভিত্তিক তথ্য আৰু দিহা পৰামৰ্শৰ পৰ্যালোচনা কৰাৰ বাবে দিল্লীত নিৰীক্ষণ কোষ আৰু বতৰ পৰ্যবেক্ষণ গোট স্থাপন কৰা হৈছে। শ্ৰীচৌহানে কয় যে পশুধনৰ বাবে খাদ্যৰ উপলভ্যতা, ফচল বীমাৰ ব্যাপক সম্প্ৰসাৰণ আৰু খেতিয়কৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্ৰুত বিতৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত শস্যৰ ক্ষতি হলে লোকচান হ্ৰাস কৰাত সহায় কৰিব। গুৱাহাটীৰ কৰ ভৱনত আজি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদ কৰ্মীসকলৰ বাবে স্বাস্থ্য শিবিৰো মুকলি কৰা হয়। জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণদেৱীৰ পবিত্ৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে 50,70,000 ভক্তই এতিয়ালৈ মাতাৰাণীৰ আশীৰ্বাদ বিচাৰি তীৰ্থযাত্ৰা কৰিছে। যোৱা বছৰৰ এই একে সময়তে 39,84,000 ভক্তৰ মাতা বৈষ্ণদেৱী দৰ্শন কৰাৰ তুলনাত এইবাৰ তীৰ্থযাত্ৰীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। চলিত বছৰত 10,86,000 দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধিয়ে সামগ্ৰিকভাৱে তীৰ্থযাত্ৰীৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পোৱাৰ কথাকে বিশেষভাৱে প্ৰতিফলিত কৰিছে। তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সমগ্ৰ দেশৰ লগতে বিদেশৰ তীৰ্থযাত্ৰীসকলৰ এই পবিত্ৰ ধৰ্মস্থানৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু আস্থাকে সূচাইছে। দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ এই আধ্যাত্মিক তীৰ্থস্থানৰ জনপ্ৰিয়তাৰ বাবে মাতা বৈষ্ণদেৱী যাত্ৰা কৰা ভক্তৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। ইপিনে সমাগত অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীসমূহে অমৰনাথ মূল শিবিৰত ব্যাপক আখৰা সম্পন্ন কৰে। এই আখৰাৰ সময়ত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী, জম্মু কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে মূল শিবিৰৰ চৌহদত নিষিদ্ধ অভিযান চলায়। এই আখৰাত বিভিন্ন সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ বাবে আৰু সম্ভাৱ্য যিকোনো নিৰাপত্তামূলক ভাবুকিৰ সময়ত খৰতকীয়া সঁহাৰি নিশ্চিত কৰাৰ অনুশীলন কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়ে 1993 চনৰ কলকাতা বৌবাজাৰ এলেকাত সংঘটিত বিস্ফোৰণৰ ঘটনাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এগৰাকী অপৰাধীক সময়ৰ পূৰ্বে মুকলি কৰি দিবলৈ দিয়া ৰায়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ দিছে। ন্যায়াধীশ পি কে মিশ্ৰা আৰু ন্যায়াধীশ সঞ্জীৱ সচদেৱাক লৈ গঠিত এখন বিচাৰপীঠে আজি পশ্চিমবংগ চৰকাৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে। আবেদনখনত উচ্চ ন্যায়ালয়ে যোৱা 5 জুনত 77 বছৰীয়া অপৰাধী মহম্মদ ৰাছিদ খানক ততালিকে মুকলি কৰি দিবলৈ দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা হৈছিল। ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে সন্ত্ৰাসবাদী আৰু কুটাঘাতমূলক কাৰ্য প্ৰতিৰোধী আইন তাদাৰ কঠোৰ ব্যৱস্থাৰ অধীনত দোষী সাব্যস্ত হোৱা খানলৈ জাননীও জাৰি কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হিউষ্টেনত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত পৰ্টুগাল উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। ইপিনে বষ্টনত নিশা 1:30 বজাত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ড ঘানাৰ সন্মুখীন হ'ব। একেটা গ্ৰুপৰ পুৱতি নিশা 4:30 বজাত কানাডাত হ'বলগীয়া আন এখন খেলত ক্ৰোৱেছিয়া পানামাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 7:30 বজাত হ'বলগীয়া গ্ৰুপ কেৰ এখন খেলত কলম্বিয়া কংগোৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজাবহনকাৰী 10খন জাহাজ এতিয়াও পাৰস্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে। এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ মাতা বৈষ্ণদেৱীৰ মন্দিৰ দৰ্শন কৰা ভক্তৰ সংখ্যা চলিত বছৰৰ 22 জুন পৰ্যন্ত 50 লাখ অতিক্ৰম কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনক অনিন্দিতা পালৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ ৰচনা কমলানন্দ ভট্টাচাৰ্যৰ।

আধুনিক গীতৰ অনুষ্ঠানত অনিন্দিতা পালৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ শুনক কমলানন্দ ভট্টাচাৰ্যৰ ৰচনাত আন এটি গীত।

0: কমলানন্দ ভট্টাচাৰ্যৰ ৰচনাৰে অনিন্দিতা পালৰ কণ্ঠৰ দুটি গীত শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
1: হয় নেকি?
2: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
1: লিখিলো, 7002268634।
3: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে। শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কালিলৈ।
4: হেল্ল'
5: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
4: আকৌ
5: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
6: 10,00,000 দিয়ক, বাচি যাব।
4: ছাৰ ইমান ক'ত পাম?
6: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেচিঙৰ বাবে 2,00,000 দিয়ক, বাকীখিনি পিছত।
4: ছাৰ 2,00,000?
7: কি হ'ল দেউতা?
4: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
5: আরে
4: কাটি দিলে?
7: ভয় না খাব দেউতা, ডিজিটাল এরেস্ট বলি একু নাই, এবুর হইছে প্রবঞ্চনা।
4: প্রবঞ্চনা?
7: পুলিশ, ব্যাংক, RBI ইত্যাদির নাম লৈ আহিব পৰা সাইবার অপরাধীর ফোন বা ভিডিও কলৰ পৰা সাবধানে থাকিব। তেওঁলোকলৈ কোনো পয়সা নপঠিয়াব আর ততালিকে পুলিশক জনাব। যদিহে টেঙৰ আমি নেদেখুৱা
4: তেন্তে পয়সা হেরুয়াবা।
8: RBI কয়
9: জানি লওক, সতর্ক হৈ ৰওক।
0: এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। আৰম্ভ কৰা হৈছে হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী। অনুষ্ঠানত প্ৰথমে শুনক হামহে ৰাহি প্যাৰ কি বোলছবিত অলকা য়াগনিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাছ আই হস্পিটেল।
1: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
0: পুনৰ কৈছো 6000-67-8383।
1: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।

0: निशुल्क कानूनी सहायता टेली लॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: श्रोताए শুনি আছে সুৰ লহৰী অনুষ্ঠানত এবাৰ শুনক মেনে প্যাৰ কিয়া বোলছবিত লতা মঙ্গেশকাৰ এছ পি বালাসুব্রমণ্যম আৰু সংগীতসকলৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই সুৰলহৰী অনুষ্ঠানটি শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। উদিত নাৰায়ণৰ কণ্ঠত অনুষ্ঠানত এইবাৰ শুনক দাস্তক বোলছবিৰ এই গীতটি।

কাইলৈ পুৱা 6:30 বজাত বিজ্ঞান প্ৰবাহ অনুষ্ঠানত শুনিবলৈ পাব মাইক্ৰোপ্লাষ্টিক সম্পৰ্কীয় এটি কথোপকথন। অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰা হৈছে। অনুষ্ঠানৰ শেষত শুনক তেজাব বোলছবিত অনুৰাধা পৰোৱাল, অমিত কুমাৰ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

সুৰ লহৰী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ। আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশল একত্ৰি প্ৰদৰ্শনৰ বাবে নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। অসম চাহ নিগমৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ বাবে আজি ৰাজ্যিক মন্ত্ৰীসভাই 9,75,00,000 টকাত অনুমোদন জনাইছে। জনগণনা 2027ৰ বাবে বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰভাৱে কাম কৰি আছে। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি বিভাগীয় বিষয়াসকলৰ পৰা বুজ লয়। কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত আনুমানিক 2,90,00,000 টকা মূল্যৰ পূজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি ডিফুৰ সমীপৰ তাৰালাংছত পৰিষদৰ 75সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ফৰলমুখ আৰক্ষীয়ে আজি যান বাহনৰ নীতি নিয়ম উলংঘা কৰি কুমাৰ ভাস্কৰ বাৰ্মা উৰণহেতুৰ ওপৰত জন্মদিন পালনৰ অভিযোগত 14 জন লোকক আটক কৰিছে। গুৱাহাটীৰ কৰ ভৱনত আজি PIB গুৱাহাটী আৰু

প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ জৰিয়া আকাশবাণী নগাঁও এতিয়া আগবঢ়োৱা হৈছে ৰাইজৰ পদূলিত আকাশবাণী।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। এয়া আমি প্ৰথমে উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ত। মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আৰু এই বিদ্যালয়ত যিহেতু আজি পাঠদান চলি আছে, এক বিশেষ পাঠদান, চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি এই বিদ্যালয়ত পৰম্পৰাগত খেল ধেমালিৰ ওপৰত তেখেতসকলে পাঠদান কৰিবলৈ লৈছে। আজি 27 মে'ত আমি উপস্থিত হৈছোঁ। এয়া চৰকাৰী নিৰ্দেশনা। কেনেধৰণৰ পৰম্পৰাগত খেল ধেমালিনো আজি তেখেতসকলে পাঠদান কৰিবলৈ লৈছে আমিও শিকোঁ আৰু আপোনালোকেও দুটা কথা জানিব পাৰিব। প্ৰথমে আমি চিনাকি হওঁ, আপোনাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকাশ দাস, কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। হয়,
1: আৰু আপুনি?
3: নমস্কাৰ, মোৰ নাম শ্ৰী ডলি গতকী, মই কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
1: আৰু এগৰাকী আছে?
4: নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা দাস, মই কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী।
1: আৰু ইয়াতে থকা ৰান্ধনীগৰাকীকো পাইছোঁ, বাইদেউ আপোনাৰ নামটো?
5: নমস্কাৰ, শ্ৰী ৰূপজ্যোতি দাস।
1: ৰূপজ্যোতি দাস, হয়। মই প্ৰধান শিক্ষকৰ কাষলৈ গ'লোঁ। আপুনি, আমি আহোঁতে আজি আকাশবাণীৰ পৰা আপুনি ক'লে যে আজি ট্ৰেডিশ্যনেল গেমৰ ওপৰত আপোনালোকে পাঠদান কৰিব, কি শিকাইছে, তাৰমানে কেনে কি কথা ক'বলৈ গৈছে আপোনালোকে?
2: খেল ধেমালি বুলি ক'বলৈ হ'লে আমাৰ বৰ্তমান সময়ত ল'ৰা ছোৱালীবোৰে যিবোৰ পৰম্পৰাগত খেল ধেমালি আছে, খেল ধেমালিৰ পৰা কিছুমান আঁতৰি অহা দেখা গৈছে। যেনে ল'ৰা ছোৱালীবোৰ সচৰাচৰ মোবাইলত ব্যস্ত হৈ থাকে, যিকোনো ধৰক ল'ৰা ছোৱালীৰ মাজত উত্তৰপুত্ৰ জড়িত হৈ আগতে যেনেকৈ আমি খেল ধেমালি খেলিছিলোঁ, উমলিছিলোঁ, সেইবিলাক বৰ্তমান কিবা নাইকিয়া হৈ যোৱাৰ নিচিনা হৈ গৈছে। গতিকে চৰকাৰেও এটা পদক্ষেপ গ্ৰীষ্মকালীন শিবিৰত লগত জড়িত কৰি আমাৰ গ্ৰীষ্মকালীন বন্ধৰ আগে আগে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আগবঢ়াইছিল বিভাগীয় ফালৰ পৰা। তাৰ লগতে মানে এটা হেৰি ৰাখিছিল কি, ট্ৰেডিশ্যনেল গেমছ। আমি আজি ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানৰ মাজতেই তেওঁলোকক আমিনো কি খেলিছিলোঁ আগতে যি বৌগুডুবোৰ খেলিছিলোঁ, কাবাডী খেলিছিলোঁ, ডাইনা খেলিছিলোঁ, এইবিলাক বস্তু সিহঁতি পাহৰি গৈছে। তেওঁলোকক মাজত আজি মানে এই অনুষ্ঠানৰ মাজতে সোঁৱৰণি কৰিম, সোঁৱৰণি কৰি তেওঁলোককো আমি অংশগ্ৰহণ কৰি তেওঁলোকেও খেলিব, আমিও তেওঁলোকৰ লগত সহযোগ কৰিম।
4: আজি যিটো আমি ডে 7 7 দিনৰ যিটো আমি ট্ৰেডিশ্যনেল গেম, আমি মানে কি শব্দৰে কিছুমান মানে ৱৰ্ডেৰে আমি ক'ব পাৰিম,

0: যে শেষৰ আখৰটোৰ লগ লগ হৈ পেলাই যে কি হয় শব্দটো, সেইটো আমি আকাৰে আমি গেম কৰিব মানে খেলিব পাৰিম আৰু সিহঁতক। আৰু বিভিন্ন ধৰণৰ আমাৰ এতিয়া ট্ৰেডিশ্যনেল গেম আছে, সিহঁতকো সেইবোৰ এতিয়া খেলাম আমি, সহযোগ কৰিম।
1: হেৰি কৰিলে যিখিনি পাৰোঁ আমি ভিতৰত কৰোঁ, যিখিনি আমাৰ ভিতৰত কৰিবলৈ অসুবিধা হয় সেইখিনি ফিল্ডত লৈ যাম।
2: আৰু কি কি নিদিয়ে দিছে গেমৰ লগতে আৰু কি কি?
3: প্ৰথম ডে ওৱান কাৰ্যসূচী আছিলে বেচিক গ্ৰিটিং এণ্ড এক্সপ্ৰেশ্যনৰ ওপৰত ল'ৰা ছোৱালীৰ, আৰু এলফাবেট নাম্বাৰ আৰু ছিগনেচাৰ কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত দিয়া গৈছিলে। ডে টুত দিয়া গৈছিলে ভাৰ্চুৱেল টুৰ, ৰিয়েল লাইফত কেনেকৈ কনভাৰ্চেশ্যন কৰিব লাগে ল'ৰা ছোৱালীয়ে সেইটোৰ ওপৰত দিয়া গৈছিলে। ডে থ্ৰীত দিয়া গৈছিলে আমাৰ মিউজিক, ডান্স, তাৰপৰা পেইণ্টিং কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত দিয়া গৈছিলে। ডে ফ'ৰত লোকেল আমাৰ যিবিলাক স্পিচ আছে যেনে ভেজিটেবল, শাক পাচলিৰ নাম কেনেকৈ, সেইবোৰৰ ওপৰত দিয়া গৈছিলে। ডে ফাইভত দিয়া গৈছিলে আমাৰ কালচাৰেল এপ্ৰিচিয়েশ্যন, ডেভেলপমেণ্ট এণ্ড লিচিনিং, আৰু এৱাৰনেছ, লোকেল হিৰোজ, ফ্ৰীডম ফাইটাৰ, ফ্ৰীডম ফাইটাৰবোৰৰ বিষয়ে সেইবোৰৰ কথা কোৱা গৈছিলে ৰোলটো। তাৰপৰা ডে ছিক্সত নলেজ অফ হিষ্ট্ৰীৰ ওপৰত দিয়া গৈছিলে আমাৰ, সেইখিনিয়ে আছিলে। আৰু
2: গোটেইখিনি যদি চাবলৈ যোৱা যায় অতি গুৰুত্বপূৰ্ণ কথা, কিন্তু তেওঁলোকৰ যিটো বয়স, সেই বয়সে সেইটো ঢুকি পায়নে নাপায় সেইটো এটা মন কৰিবলগীয়া কথা। কাৰণ তেওঁলোকৰ বয়সত হয়তো স্বাধীনতা সংগ্ৰামী বুলি ক'লে তেওঁলোকে হয়তো কল্পনাই কৰিব নোৱাৰিব কি বস্তু এই কাৰ কথা ক'বলৈ গৈছে, আৰু কনভাৰ্চেশ্যন অৰ্থাৎ কেনেকৈ কথা কেনেকৈ উঠা বহা কৰিব লাগে, কেনেকৈ শাক পাচলি চিনাক্ত কৰ

0: আৰু তেওঁলোকৰ আপোনালোকৰ যিখিনি বিদ্যালয়, এতিয়া বিদ্যালয়ৰ কথালে আহোঁ, অন্যান্য সা সুবিধা কেনেকুৱা আছে? খাদ্য বস্তুকে ধৰি পানী, বিজুলী, আমি দেখিছোঁ ফেন ঘূৰিয়ে আছে, কেনেকুৱা আছে?
1: আগৰ তুলনাটো যথেষ্ট আগবাঢ়িছে বুলি ক'ব পাৰি। চৰকাৰেও বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। স্কুলবিলাকত আগতে যি ফেনৰ ব্যৱস্থা নাছিল, বৰ্তমান কাৰেণ্টৰ সুবিধা চৰকাৰৰ ফালৰ পৰাই কৰি দিছে। বিভিন্ন ধৰণৰ সুবিধা আহি আছে, সেই সুবিধাবোৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈ আছে, স্কুলবিলাকো আগবাঢ়ি গৈছে আছে।
0: হয়, আৰু পিতৃ মাতৃসকলক কেনেকৈ সজাগ কৰে? তেওঁলোকে হয়তো নিজৰ সন্তান বিদ্যালয়লৈ আহিল, ঘৰলৈ উভতি গ'ল, তেওঁলোকে হয়তো ল'ৰা ছোৱালীৰ লাগিবলৈ অকণ সময় নাপায়, সন্ধিয়া সময়ো নাপায় যে কি পঢ়িছে, এই ক্ষেত্ৰত কি ক'ব?
1: এই ক্ষেত্ৰত ক'বলগীয়া আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে ত্ৰিকোণীয়া ব্যৱস্থা। শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক একগোট হৈ থাকিব লাগিব, তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে শিশুসকলৰ আগবাঢ়ি যোৱা যাবৰ বাবে আমি মাহে মাহে অভিভাৱকৰ এখন মিটিং সভা দিওঁ। সেই সভাতে তেওঁলোকৰ লগত আলোচনা কৰোঁ, আলোচনা কৰি কোন ল'ৰা ছোৱালী কেনেকৈ কি কৰিব লাগিব, মাতৃসকল পিতৃসকল কেনেকৈ সজাগ হ'ব লাগিব, তাৰ ওপৰত আমি মানে তেওঁলোকৰ লগত আলোচনা কৰোঁ। তাৰ উপৰিও আমি শিশুসকলৰ পিতৃ মাতৃৰ লগত কেতিয়াবা সন্ধ্যা সময়তেই হওক, যিকোনো সময়তে তেওঁলোকৰ লগত কথা পাতি কিবা অসুবিধা থাকিলে তেওঁলোকক জনাওঁ। জনোৱাৰ লগতে আমি যি ছাত্ৰ ছাত্ৰীসকলক দিনটোত পঢ়াইছোঁ, বিদ্যালয়লৈ অহাৰ পিছত পঢ়াইছোঁ, সেইখিনিও মাক দেউতাকক সজাগ কৰি দিওঁ যাতে এই বিষয়টো আমি পঢ়াইছোঁ, তেওঁলোকক ঘৰতো নিৰীক্ষণ কৰক, তেতিয়াহে ল'ৰা ছোৱালীসকল আগবাঢ়ি যাব, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব।
0: এই ৰান্ধনি, আমি এই ৰন্ধা বঢ়া কৰা বাইদেউগৰাকী কাষলৈ আহিলোঁ। বাইদেউ, আপোনাৰ নামটো কি কৈছিলে?
2: ৰূপজ্যোতি দাস।
0: আজি কি বনালে খাদ্য?
2: আজি ভাত বনালোঁ আৰু কণী দালি।
0: কণী এনেকুৱা থাকে, কি কি দিয়ে সপ্তাহত? ধৰক দালি দিলে এদিন, আৰু কি কি থাকে?
2: দালি দিলে কোনোবা এটা বাৰত শাক চব্জি থাকে, কোনোবা এটা বাৰত কণী দিয়ে, দাইল বনাওঁ।
0: হয়, আগ্ৰহেৰে খাই নে নেখাওঁ বুলি
2: খায়? আগ্ৰহতে খাই ভাল পায়।
0: বাৰটা বজাতে
2: দিওঁ।
0: আৰু ইয়াৰ কাৰণে পানীখিনি আমাৰ ভাল হ'ব লাগিব, চাউল দালি ভালকৈ ধুই ল'ব লাগিব।
2: চাউল দাল ধুনীয়াকৈ ধুই কৰি বনাই দিলে সিহঁতে আগ্ৰহেৰে ধুনীয়াকৈ খায়।
0: গেছত বনায়?
2: গেছতো বনাওঁ কেতিয়াবা, এনেকৈ
0: জুইত। কেতিয়াবা কোনো ব্যক্তিয়ে এনেই দিয়ে নেকি যে এইকেইডাল পাচলি লৈ যাওক, আপোনাৰ আমাৰ ল'ৰা ছোৱালীকেইটাই খাব? এনেকৈ
2: দিয়ে
0: গাঁৱৰ মানুহ দিয়ে,
2: চাহ আমিও আনো কেতিয়াবা,
0: তেনেকৈ
2: লৈ আহি দিয়ে।
0: হয়, তেওঁলোকে যদি এসাঁজ তৃপ্তিৰে খাব পাৰে, সেইটো চাগে আনন্দই বেলেগ, আনন্দই বেলেগ,
2: বহুত আনন্দ হয়।
0: আমি ভাবোঁ পৰৱৰ্তী সময়তো আপুনি খুব সুন্দৰকৈ কামখিনি কৰিব, টাইমমতে দিব, কাৰোবাৰ গা বেয়া হ'লে সেয়াও যতন ল'ব। ধন্যবাদ আপোনাক। এয়া আছিল মৰিগাঁও জিলাৰ কাছধৰা প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা মৰিগাঁও আৰু নগাঁও জিলাৰ সীমামূৰীয়া এটি অঞ্চল জৰাবাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভিতৰত নেহেৰু প্ৰাথমিক বিদ্যালয়। এতিয়া দুপৰীয়াৰ সময়ত তেখেতসকলে আহাৰ গ্ৰহণ কৰাৰ পিছত আমি বিদ্যালয়ৰ প্ৰধানক পাইছোঁ আৰু এগৰাকী শিক্ষয়িত্ৰী, আৰু মোৰ কাষতে খুব সুন্দৰকৈ থিয় হৈ আছে এজন ছাত্ৰ। প্ৰথমেই মই ছাত্ৰজনৰ নামটো জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিন নাথ, মোৰ গাঁওখনৰ নাম জৰাবাৰী।
0: তুমি গাঁও আৰু তোমালোকৰ ঘৰত কোন কোন আছে কৈ দিয়া?
3: মোৰ ঘৰত মা, দেউতা, দাদা আৰু মই, আৰু বৰতা, বৰমা আৰু বা।
0: বহুত মানুহ আছে নহয় জানো? বৰদেউতাই বৰমাই সাধু কয়নে তোমাক?
3: নকয়।
0: সাধু নকয়? আৰু ভাল হ'বলৈ চাগে তোমাক সুকীয়া থাকে, দুষ্ট নকৰিবি, ভালকৈ পঢ়া শুনা কৰিবা, কি কয়?
3: মোক কয় ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বলৈ কয়।
0: ডাঙৰ মানুহ হ'বলৈ কয়, ঠিক আছে। তুমি আমাৰ কাষতে থিয় হৈ থাকা, আৰু অকণমান আমি বিদ্যালয়ৰ প্ৰধানৰ কাষলৈ যাব বিচাৰিছোঁ। হয়, আপোনাৰ নামটো কি?
4: মোৰ নাম নয়নমণি বৰুৱা।
0: আপুনি বিদ্যালয়ৰ প্ৰধান?
4: হয় হয়।
0: আৰু আগৰাকী আছে আপোনাৰ?
5: শ্ৰী ভাৰতী ভাগৱতী।
0: কি নাম? অকণ আগৰাকী
5: ভাৰতী ভাগৱতী।
0: ভাৰতী ভাগৱতী, কি পঢ়ায় আপুনি?
5: এই পঢ়োৱা মানে সকলোখিনিয়েতো পঢ়াবলগীয়া হয়।
0: আৰু এই যে ছাত্ৰজনে আমাৰ আগলৈ, এই ছাত্ৰজনৰ লগত আমি প্ৰথমেই কথা পাতিলোঁ, খুব সুন্দৰকৈ তেখেতে কথাখিনি ক'লে। তেওঁৰ পঢ়া শুনাৰ কথা কেনেকুৱা, আপুনি কিমান তদাৰক কৰে ছাত্ৰজনক?
4: তেখেত

0: আমাৰ ক্লাছ ফাইভৰ ষ্টুডেণ্ট, তেখেতৰ পঢ়া শুনা ভালেই। তেখেতে তাৰ হেণ্ডৰাইটিং খুবেই ভাল আৰু লগতে তেওঁৰ কেটচিং কেপাচিটিটো ভালেই আছে। তেওঁ তেখেতে খোল ভাল বজায় আৰু অমায়িক ল'ৰা।
1: আৰু এটা কথা, অকল তেওঁ ভাল হ'লেই নহ'ব, আৰু তেনেকুৱা কিমানজন সৃষ্টি কৰিব পাৰিছে।
0: প্ৰত্যেক বেটছতে আমাৰ তেনেকৈ ভাল ভাল ষ্টুডেণ্ট ওলাইছে
1: বা ভাল হ'ব কৈ থকা হয়।
0: হয় হয়, তাৰে দুই এজন ধৰি লওক অকণমান থাকে
1: যি
0: হয়, কিন্তু সৰহসংখ্যক ছাত্ৰ ছাত্ৰীকে আমি আমাৰ ফালৰ পৰা আমি 100% দি পেলাই তেওঁলোকক এজন সু নাগৰিক হিচাপে গঢ় দিবৰ কাৰণে আমি সদায় যত্ন কৰি থাকোঁ।
1: এই বিদ্যালয়ত সকলো পঢ়াবলগীয়া হয় নহয় জানো? তথাপিতো আপুনি বিদ্যালয়ত পাঠদান কৰাৰ আগত কেনেকৈ ল'ৰা ছোৱালীখিনিক আকৰ্ষিত কৰে বিদ্যালয়মুখী কৰিবলৈ?
2: বিদ্যালয়মুখী কৰিবলৈ মানে তেওঁলোকক আহি আমি তেওঁলোকক ধুনীয়াকৈ আনন্দ মনেৰে কেনেকৈ কি খাই আহিলা, কাৰ লগত আহিলা, বাৰ্তালাপ কৰা হয়। তাৰপিছত প্ৰাৰ্থনা সভাৰ পিছতেই ক্লাছলৈ যোৱা হয়। ক্লাছত ধুনীয়াকৈ আনন্দ মুখেৰে ফূৰ্তি কৰিহে তেওঁলোকক পাঠদান কৰা হয়।
1: তাতে আৰু তেওঁলোকে ঘৰত কিমান পঢ়িছে বা হোমৱৰ্ক ভালকৈ কৰিব পাৰিছে নে নাই, পঢ়োৱাখিনি পিছদিনাখন ধৰিলে পাৰিছে নে নাই, এইখিনি কি কৰে
2: তেওঁলোকক? সেইখিনি আমি চাওঁ নিয়মিত। যোনখিনিয়ে নাই কৰা তেওঁলোকৰ গাৰ্জেণ্টক মাতি মতুৱাই আনো, আনি কৰা বুলি কওঁ।
1: হয়, আৰু আপোনালোকে নিজাকৈ বাটে পথে কেতিয়াবা অভিভাৱকক ছাত্ৰ ছাত্ৰীক পালে সকীয়াই দিয়েনে যে আপোনাৰ ল'ৰাটো এইখিনি পৰা নাই বা তইনো কিয় ঘূৰি ফুৰিছ? ছাত্ৰ ছাত্ৰীক তেনেকৈ কয়নে কেতিয়াবা?
2: কেতিয়াবা কোৱা হয়।
1: আমি ছাত্ৰজনৰ কাষলৈ আহিছোঁ। তুমি কোৱাচোন, বিদ্যালয়ৰ পৰা তুমি চাগে যিটো শ্বাৰ্ট পিন্ধি আছা, টি শ্বাৰ্ট, এইটো বিদ্যালয়ৰ পৰা পাইছা?
2: হয়।
1: কি কি পাইছা কোৱাচোন?
3: শ্বাৰ্ট দিছে, হাফ পেণ্ট দিছে, লং পেণ্ট দিছে আৰু স্পৰ্টিং দিছে।
1: আৰু মা দেউতাক দেখুৱাইছে নে নাই যে বিদ্যালয়ৰ পৰা এইখিনি পাইছোঁ বুলি?
3: দেখুৱাইছোঁ।
1: দেখুৱাইছে। আৰু দেউতাই কি কৈছে তোমাক?
3: দেউতাই কৈছে ভালেই হৈছে।
1: আৰু ঘৰত কোনে কাপোৰ ধুই দিয়ে তোমাৰ? তুমি নিজে ধোৱা নাই কেতিয়াবা?
3: মায়ে ধুৱে, কেতিয়াবা ময়ো ধুওঁ।
1: অঁ, অকণমান পানীত মায়ে এবাৰ ধোৱাৰ পিছত তুমি চাই ল'লে তুমি নিজে ধুব পাৰিবা। আৰু ৰাতিপুৱা কিমান সময়ত শোৱাৰ পৰা উঠা?
3: মই 6 বজাত উঠোঁ কেতিয়াবা।
1: 6 বজাত উঠা, তুমি দেখিছোঁ অকণমান শকত। তোমাৰ খাদ্য তালিকাখন কোৱাচোন, কি খাই ভাল পোৱা?
3: মই
1: ফল মূল
3: আপেল খাই ভাল পাওঁ, আম খাই, আকৌ লেচু, কুঁহিয়াৰ।
1: এই দেউতাই তোমাক আনি দিয়ে বা তুমিও চাগে দেউতাক কেতিয়াবা কোৱা নহয় জানো? আৰু বিদ্যালয়ত তুমি খাবলৈ পোৱাই?
3: পাওঁ।
1: ঘৰত কি খাই আহা?
3: ঘৰত ৰাতিপুৱা দালি ভাত খাই হোৱা।
1: আৰু আগলৈ কি হ'বা তুমি?
3: মই ডাঙৰ মানুহ হ'ম।
1: ডাঙৰ মানুহ হ'বলৈ আমি পঢ়িব লাগিব। আমি ডাঙৰ মানুহ মানে কেনেকুৱা হ'ব লাগিব? আমি প্ৰথমতে এজন সু নাগৰিক হ'ব লাগিব। আৰু আমি যেতিয়া কেতিয়াবা বহুতে কয় ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, ভাল কৃষকো হ'ব পাৰি নহয় জানো? আৰু বহুতে কয় আৰ্মি হ'ম নহয় জানো? আৰু তুমি বাতৰি কাকত পঢ়া নে কি কৰা?
3: মই বাতৰি কাকত নপঢ়ো।
1: বাতৰি কাকত পঢ়িবা? মই এখন কিন্তু আজি বাতৰি কাকত এখন লৈয়ে আহিছোঁ। এইখন দেখিছানে বাতৰি কাকত? এয়া এইখন বাতৰি কাকত চোৱা, এখন আমাৰ অসম বাতৰি কাকতখন লৈ আহিছোঁ। ইয়াতে দৈনিক যিমান থাকে খবৰ, এই খবৰবিলাক ইয়াত প্ৰকাশিত হয়। তোমালোকে ছাৰ বাইদেউক ক'বা পুৰণা পেপাৰ আনিবাও, দেউতাকো ক'বা ক'বা পৰা পুৰণা পেপাৰ আনিও তুমি পঢ়িব পাৰিবা, পুৰণা কিতাপ পঢ়িবা। কিতাপ পঢ়া নে নপঢ়া ঘৰত? ক'ৰ পৰা আনা কিতাপ?
3: কিতাপ
1: স্কুলৰ কিতাপৰ বাহিৰেও বাহিৰা কিতাপ পঢ়িব লাগিব নহয়?
3: সাধু কিতাপ পঢ়োঁ।
1: সাধু পঢ়িব লাগিব।
3: মহৎলোকৰ বাণী কিতাপ এখন আছে, সেয়া পঢ়োঁ।
1: আৰু আমি পাৰিলে মোৰ সত্যৰ অন্বেষণৰ কাহিনী, মহাত্মা গান্ধীৰ এইখন পঢ়িবা, বিশ্ব ইতিহাসৰ জিলিঙনি জৱাহৰলাল নেহৰুৰ এইখন পঢ়িবা, আৰু মহৎলোকৰ জীৱনীবিলাক পঢ়িবা নহয় জানো? প্ৰধান শিক্ষকৰ কাষলৈ আহিছোঁ। এই যে ছাত্ৰজনে ক'লে যে কিতাপ পঢ়ে, তেওঁ ক'লে পেপাৰ নপঢ়ে, এই কথাবিলাক কেনেকৈ আপোনালোকে বুজাই দিয়ে?
0: আমি সদায় আমাৰ প্ৰাতঃসভাত এটা থাকে যে মানে নিয়মীয়াকৈ আমি স্থানীয়ভাৱে বা ৰাজ্যিক ভিত্তিক যিবিলাক গুৰুত্বপূৰ্ণ খবৰ থাকে আমি প্ৰাতঃসভাত যেতিয়া হয় তেতিয়া আমি তেনেকৈ তাতে যে কি কি তোমালোকে আজি পালা খবৰ, তোমাৰ ঘৰৰ বা গাঁৱৰ কি খবৰ আছে আজি, বা ৰাজ্যৰ তুমি আজি নতুন কি খবৰ পালা, তেওঁলোকৰ সৰহভাগৰ ঘৰতে টিভি আছে, তেওঁলোকে সেই তাৰ পৰা তেওঁলোকে যি দেখে তাতে আমাৰ প্ৰাতঃসভাত কথাখিনি আলোচনা কৰে। তেনেকৈ তেওঁলোকৰ মাজলৈ আমাৰ যিটো মানে বৰ্তমান পৰিস্থিতিত যি চলি আছে সেইখিনি কথা তেওঁলোকে তাৰ পৰা কিছু অৱগত হ'ব পাৰে
1: আৰু তেওঁলোকক ভালকৈ বুজাই দিব লাগে যিটো আমাৰ দৰকাৰী তথ্য এইটোহে ল'ব লাগে কাৰণ আজিকালি মোবাইলত যিকোনো বা বাতৰি আহি থাকে সেইখিনি আমাৰ কাৰণে দৰকাৰী নহ'বও পাৰে এজন শিশুৰ কাৰণে যিখিনি দৰকাৰী য'ত জ্ঞান সোমাই আছে সেইখিনিহে আমাক আচলতে দৰকাৰ হয়
0: মানে
1: হৈছে
0: ইয়াতে মানে এটা কথা আমাৰ যিখন ঠাই এইখন গ্ৰাম্য অঞ্চল ইয়াতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকসকল ইমান শিক্ষিত নহয় গতিকে তেওঁলোকে সেই দিশটোত মানে ইমান সজাগ নহয় যে তেওঁলোকক আমি দৈনিক বাতৰিখন চাব দিব লাগে বা বাহিৰা কিতাপ তেওঁলোকক অধ্যয়ন কৰাব লাগে এতিয়া সেই কথাখিনিক আমি যদিও মানে অভিভাৱক সভাত আমি কথাখিনি কওঁ কিন্তু তেওঁলোকৰ আৰ্থিক সমস্যাও থাকে আৰু তেওঁলোকৰ মানসিকতাটোও তেনেকুৱা পৰ্যায়ত নহয় গতিকে এই কিছুমান সমস্যা আমি দেখা পাওঁ তেনেকুৱা
1: আৰু এটা কথা আমাৰ যদি ইমানেই অভাৱ মই ক'ব খোজোঁ আজি মই এখন পুৰণা পেপাৰ লৈ আহিছোঁ আমি পুৰণা পেপাৰ এখন আনিও কিন্তু ছাত্ৰজনক আজি মই পঢ়ি দিম তোমালোকে শুনা কাইলৈ তোমালোকে এই পুৰণা কথাখিনিকে আকৌ পঢ়িবা কাৰণ তাতো বহুত জ্ঞান সোমাই থাকে ইয়াতে ক্ৰীড়াৰ যিটো পৃষ্ঠা খেলৰ যিটো পৃষ্ঠা মহৎ লোকৰ কথা থাকে এটা পৰ্যালোচনা থাকে তেনেকৈও কিন্তু আমাৰ শিক্ষকসকলেও আমি কিন্তু এই কামটো কৰিব পাৰোঁ আৰু মোৰ এটা চকুত পৰিছে যে বহুত পাচি খৰাহি আপোনালোকে ইয়াত ৰাখিছে এইখিনি
0: আমাৰ এয়া মানে হাতৰ কাম হিচাপে আমি তেনেকৈ সংগ্ৰহ কৰোঁ আৰু
1: কি কৰে সংগ্ৰহ কৰি কি কৰে
0: আমাৰ বিক্ৰী নকৰোঁ আমি ইয়াতে আমাৰ বিদ্যালয়ত ব্যৱহাৰ হৈ থাকে ধৰি লওক আমাৰ মধ্যাহ্ন ভোজনৰ সময়ত আমাক ব্যৱহাৰ কৰিব লাগে আৰু বিদ্যালয়ত কিবা উৎসৱ পাৰ্বণ যেতিয়া আয়োজন কৰোঁ তাতে আমাৰ এইখিনি ব্যৱহাৰ হৈ থাকে
1: আচলতে আমাৰ হাতৰ কাম সেই হাতৰ কাম দি আমিও পাৰ হৈ আহিছোঁ আৰু যদি বিদ্যালয়তে বনাব পাৰে ছাত্ৰ ছাত্ৰীয়ে বনাব পাৰে খুবেই ভাল কিন্তু আমাৰ কি কৰে এটা পাচি খৰাহি কিনি আনি গাঁৱতে থকাজনৰ পৰা কিনি আনি আমাৰ এটা অভাৱ পূৰণ কৰে কি কৰে আপোনালোকে
0: আমাৰো বৰ্তমান তেনেকুৱা পৰ্যায়তে চলি আছে আমি এতিয়া ময়ো ধৰি লওক এইটো দিশত ইমান হেৰি নহয় কিন্তু আমি চিন্তা কৰিছোঁ যে আমি অন্ততঃ শনিবাৰ দিনাখন তেনেকুৱা এজন অভিজ্ঞ ব্যক্তিক আনি পেলাই আমি পাৰিলে পৰৱৰ্তী সময়ত এইটো আমি ল'ৰা ছোৱালীসকলৰ মাজলৈ নিয়াৰ যত্ন এটা কৰিব লাগিব
1: এই যেতিয়া আপোনালোকৰ শিক্ষকসকল ইয়াতে একগোট হয় কথা পাতে আচলতে আপোনালোকে কোন ধৰণৰ কথা পাতে যে আমাৰ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আগুৱাই নিব লাগিব আমিও দুটা কথা শিকাব লাগিব কেনেধৰণৰ কথা আপোনালোকে আচলতে আলোচনা কৰে
0: আমাৰ প্ৰধানকৈ আমাৰ আলোচনাটো হয় যে ছাত্ৰকেন্দ্ৰিক যে ছাত্ৰসকলক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ আৰু প্ৰত্যেকটো ষ্টুডেণ্টক আমি পাৰ্চনেলি বোলে আমুকটো ক্লাছৰ ষ্টুডেণ্টটো কোনটো পৰ্যায়ত আছে তেখেতক আমি কেনেকৈ কি কৰিলে আগুৱাই নিব পাৰিম তেনেকুৱা পৰ্যায়ত লগতে আমি স্থানীয় নহওঁ যিহেতু তথাপিতো আমি মানে ওচৰ পাঁজৰ মানুহসকলৰ লগত আলোচনা কৰোঁ যে তেওঁ বেকগ্ৰাউণ্ডটো কেনেকুৱা আৰু মাহেকে পষেকে তেওঁলোকৰ ঘৰত ভিজিট দিয়া হয় দুই এজন ষ্টুডেণ্টৰ ঘৰত তেনেকৈ আমি তেওঁলোকৰ মানে ঘৰুৱা অৱস্থাটো আলোচনা কৰোঁ তেওঁ শৈক্ষিক দিশটো আমি আগুৱাই নিয়াত কেনেকৈ আমি নিজৰ ফালৰ পৰা সহায় কৰিব পাৰোঁ তেনেকুৱা সম্পৰ্কে আমি আলোচনা কৰি থাকোঁ আৰু
1: হয় ইয়াতে আৰু এটা কথা ক'ব লাগিব আমি যে আমি যদি এখন চাওঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে বেলেগ ঠাইত থাকিও কিন্তু গোটেই ভাৰতবৰ্ষ ঘূৰি বিদেশ শিক্ষা দিছিল যদিও আপোনালোকে এই কোণতে থাকে তেতিয়াহ'লে এই এলেকাৰ অভিভাৱকৰ লগত যদি কথা পাতে নেতৃস্থানীয় ব্যক্তিক যদি এই কথাখিনি বুজাই দিয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ড্ৰবেকছ কি আছে কেনেকুৱা অসুবিধা বা বিদ্যালয়ত কেতিয়াবা কোনোবাই হয়তো কিবা অভাৱ দেখিলে কোনোবাই দানো দিব পাৰে যে এইটো আপোনালোকৰ বিদ্যালয়ত আমি দিব খুজিছোঁ বা আপোনালোকৰ বিদ্যালয়ত কি কি অভাৱ অভিযোগ আছে তেওঁলোকেও তেতিয়া বুজা পৰা কৰি হয়তো আপোনালোকৰ বিদ্যালয়খন আৰু উন্নত পৰ্যায়লৈ লৈ যোৱাৰ এটা পৰিকল্পনা কৰিব পাৰে তথাপিতো মই সুধিছোঁ আপোনালোকৰ বিদ্যালয়ত অভাৱ কি
0: আমাৰ প্ৰধানকৈতো বিদ্যালয়খনত শ্ৰেণী অনুযায়ী শিক্ষকৰ খুবেই প্ৰয়োজন আমাৰ এতিয়া ছটা শ্ৰেণী আমি তিনিজন শিক্ষকে চোৱা চিতা কৰিব লাগে আৰু যিহেতু সৰু সৰু কণমান ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীখিনি আহে তেওঁলোকক প্ৰত্যেককে আমি গাইড দিব পাৰিলে যদি গাইড দিব বিচাৰোঁ তেতিয়াহ'লে আমি এতিয়া দুটা ক্লাছকে চম্ভালিব লগা হয় যিটো আমাক বহুত সমস্যাত পেলায় সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি বুজাওঁতে সময় লাগে গতিকে এইপিনে আমাৰ বিভাগীয়ভাৱে আমাৰ কোৰ্চটো আগুৱাই নিবও লাগে তে সকলোখিনি মেইনটেইন কৰোঁতে তিনিজন শিক্ষকে সম্ভৱ নহয় এইটো আমাৰ একাডেমিক দিশত, আৰু বিশেষকৈ আমাৰ বিদ্যালয়খনৰ এতিয়া এটা সমস্যা হৈ আছে যে আমাৰ বাৰিষা হ'লে ফিল্ডত অকণমান পানী জমা হৈ যায়, মানে পানী ড্ৰেইনিং ছিষ্টেমটো কৰিব পৰা নাই, সেইটো এটা সমস্যা হৈ আছে। বাকী মিলাই আছোঁ আমি, প্ৰধানকৈ আমাক শিক্ষকৰ প্ৰয়োজন, মানে শ্ৰেণী অনুসৰি আমাক যদি শিক্ষক দিয়ে তেতিয়া আমি বিদ্যালয়খনৰ মানটো আমি আগৰ নিচিনাকৈ ধৰি ৰাখিবৰ কাৰণে সক্ষম হ'ম বুলি ভাবোঁ। যিটো এতিয়া চলি থাকে ধৰি লওক ব্যক্তিগত শিক্ষানুষ্ঠান আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ মাজত যিটো প্ৰভেদৰ কথা কৈ থাকে, সেই প্ৰভেদটো মেইনলি শিক্ষকৰ অভাৱৰ কাৰণে দিনক দিনে বাঢ়ি গৈছে বুলি অনুভৱ কৰোঁ আমি। আৰু আমি যেতিয়া আমাক বিভাগীয়ভাৱে কিবা তেনেকুৱা মানে প্ৰশিক্ষণৰ কথা থাকে আমি তাতো এইটো কথা উল্লেখ কৰোঁ, কিন্তু আমাক এই মেইন সমস্যাটোৰ পৰা আঁতৰাই ৰাখি পেলাই বেলেগ সমস্যা কথাখিনি আমাক আগুৱাব কয়। কিন্তু আমি ভাবোঁ যে যেতিয়ালৈকে এখন প্ৰাথমিক বিদ্যালয়ত ছটা শ্ৰেণীত ছজন শিক্ষক নাথাকে তেতিয়া আমি আশা কৰাৰ ধৰণে আমি ফল লাভ কৰিবলৈ সক্ষম নহ'ম। গতিকে আমি আশা কৰোঁ যে চৰকাৰে এই কথাখিনি, যিটো প্ৰধান সমস্যা, এই প্ৰধান সমস্যাটোক যাতে চৰকাৰে চকু দিয়ে, পৰৱৰ্তী সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ আঁচনিৰ জৰিয়তে যাতে এই সমস্যাটো সমাধান কৰিব যত্ন কৰে, সেইটোৱে আমি আশা কৰোঁ মেইনলি।
1: আৰু আজিকালি আপোনালোকৰ নিয়ম কৰি দিলে যে 3:30 আপোনালোকৰ ছুটি,
0: হয় হয়,
1: আৰু এই সময়তে চাগে আপোনালোকে স্কুলখনৰ উন্নয়নৰ কথাবিলাক চাগে চিন্তা কৰিবলগীয়া হয়, পৰীক্ষা পদ্ধতি, হাতৰ কাম পদ্ধতি বা অন্যান্য গুৰুত্বপূৰ্ণ দিশ থাকে।
0: নিশ্চয়, আমি ইয়াৰ যেতিয়া আমি কিছু ছাত্ৰ ছাত্ৰী যদি ইচ্ছা কৰে তেওঁলোকক ৰাখিব লাগে আমি 3:30, কিন্তু টিচাৰসকল আমি 3:25 থাকিব লাগে। এই সেই সময়খিনিতে আমি ধৰি লওক যিখিনি ল'ৰা ছোৱালী ৰিমিডিয়েল কৰিব লগা থাকে বা TRL বুলি এটা নতুনকৈ এটা প্ৰচেষ্টা কৰিছে, যিখিনি ল'ৰা ছোৱালী অলপ পিছুৱাই থাকে তেওঁলোকক আমি আকৌ তেওঁলোকৰ ৰিমিডিয়েল ক্লাছৰ ব্যৱস্থা কৰিব লগা হয়। তে এইখিনি আমি কৰোঁ, লেছন প্লেনৰ কথা আহে, আমি তাতে নেক্সট কাইলৈ কি কৰিম তেনেকৈ আমি এইখিনি পৰিকল্পনা কৰোঁ, তেনেকৈ আমি 3:30 থাকিব লগা হয়।
1: আৰু ছাত্ৰ ছাত্ৰীক পৰিৱেশ দিৱসৰ কথাও বুজাবলগীয়া হয়, এইবাৰ আপোনালোকৰ পৰিৱেশ দিৱসৰ কাৰণে কি চিন্তা কৰিছে?
0: আমি পৰিৱেশ দিৱস মেইনলি হৈছে আমি পৃথিৱীখন কেনেকৈ সেউজীকৰণ কৰি ৰাখিব পাৰোঁ, বিশ্বায়নৰ যুগত আমি কেনেকৈ প্ৰকৃতিৰ লগত আমি সামঞ্জস্য ৰাখি জীয়াই থাকিব পাৰোঁ, সেই সতাকেটিকে আমি ল'ৰা ছোৱালীৰ মাজত এতিয়া যদি সোমোৱাই দিব পাৰোঁ তাকে আমি যত্ন কৰিম। প্ৰধানকৈতো আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰাখোঁ, তে এইবাৰ আমাৰ চৰকাৰীভাৱে আমাৰ নিৰ্দেশ দিয়ে আমি কি কি কৰিব লাগে। এজন শিক্ষক হিচাপেতো আটাইতকৈ গৌৰৱৰ কথা যে মই এজন শিক্ষক, তে প্ৰথমতে যেতিয়া মই সোমাইছিলোঁ তেতিয়া মই আটাইতকৈ বেয়া পোৱা মানে ব্যক্তিটো আছিলে শিক্ষক, কিন্তু এতিয়া মই মানে পঢ়াই পেলাই ভাল পোৱা হ'লোঁ, গতিকে এতিয়া নিজকে শিক্ষক হিচাপে চিনাকি দি মই গৌৰৱবোধ কৰোঁ। বিশেষকৈ গাঁৱলীয়া অঞ্চলত যিখিনি ল'ৰা ছোৱালী অতি অভাৱত থাকে, আমি এনেকৈ অভাৱ মানে দেখিয়ে ডাঙৰ হোৱা, গতিকে সেই ল'ৰা ছোৱালীখিনিক যেতিয়া দেখোঁ, তেওঁলোকক আমি মোৰ সমস্যাখিনি তেওঁলোকৰ অৱস্থাত দেখোঁ, যেতিয়া যত্ন কৰোঁ তেওঁলোকক আমি উন্নত পৰ্যায়লৈ আনিব পাৰোঁ নেকি, আৰু যদি আনিব পাৰোঁ তেতিয়া নিজকে গৌৰৱ অনুভৱ হয়। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আপোনাক দেখি পেলাই মাত দিব, আঁতৰৰ পৰা চিঞৰি আহিব, তে সেই অনুভৱটো আমিহে অনুভৱ কৰিব পাৰিম। ধৰি লওক
1: গাঁৱৰ পৰিৱেশৰ এখন বিদ্যালয়, যিকোনো অভিভাৱক আহি পেলাই আপোনালোকক সহযোগ কৰাৰ ক্ষেত্ৰত আজি আপুনি আমাৰ প্ৰচাৰ মাধ্যমত কি ক'ব?
0: এই ক্ষেত্ৰত আমি কিছু সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ আমাৰ ইয়াৰে এজন প্ৰাক্তন ছাত্ৰ, তেওঁ আমাক ৰাহুল নাথ, তেওঁ আমাক ইয়াতে তেওঁ সময়তে দি আছে যে তেওঁ আহে আমাক অকণমান সহায় কৰি দিয়ে,
1: পঢ়ায়
0: বিদ্যাঞ্জলি যিটো আমাৰ পৰ্টেল আছে তেওঁলোকৰ হেৰিতে তেওঁ আমাক অলপ সহায় কৰি আছে। তেনেকৈ অভিভাৱকসকলো মাজে সময়ে আহে, তেওঁলোকৰ বহুমূলীয়া সময় আমাক দি পেলাই আমাক উপকৃত কৰে, আৰু আশা কৰিম যে যদি কোনো তেনেকুৱা ব্যক্তি থাকে তেওঁলোকে আহি পেলাই যদি তেওঁলোকৰ নিজৰ অনুষ্ঠান, গতিকে নিজৰ অনুষ্ঠান বুলি ভাবি অনুষ্ঠানটো উন্নতিৰ হকে যদি আহে আমি সদায় স্বাগতম জনাম, আৰু আশা কৰিম তেনেকুৱা ব্যক্তি আহিলে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা লাভান্বিত হ'ব।
1: এই বিদ্যালয়ত যিজন ব্যক্তিয়ে বিনামূলীয়াকৈ পাঠদান কৰিছে এটা মহৎ কাম বুলি আমি ক'ব পাৰোঁ, আৰু তেওঁৰ লগতো আজি আমি অকণ কথা পাতোঁ। নামটো?
4: হয়, মোৰ নাম শ্ৰী ৰাহুল কুমাৰ নাথ।
1: ৰাহুল কুমাৰ নাথৰ ঘৰ ইয়াতেনে?
4: হয়, ইয়াতে।
1: কি ভাবি আপুনি পাঠদান কৰিবলৈ আহিলে এইখনত?
4: ইয়াতে মানে তেনেকৈ শিক্ষকৰ অভাৱ আছিলে, প্ৰথমতে দুজন আছিলে, এতিয়া নতুনকৈ এজন আহিছে, ছাৰ বাইদেউসকলে মানে দুগৰাকীহে যিহেতু পঢ়াবলৈ অলপ অসুবিধা কষ্ট হয় আৰু আজিকালি বিভিন্ন ধৰণৰ কাম থাকে হেড ছাৰৰো মানে অফিচিয়েলি বহুত কিবা কিবি আহি থাকে নটিচ হওক তো মানে
1: আপুনি পঢ়াবলৈ মন কৰিলে আপোনাৰ মন গৈ থাকে নেকি যে মই ল'ৰা ছোৱালী পঢ়াম মনোভাৱটো প্ৰথমে লাগিব
4: হয় মন যায় মই এতিয়া মাষ্টাৰ্ছ কৰি আছো মোৰ গ্ৰেজুৱেশ্যনত আছিলে এডুকেশ্যন আৰু এতিয়া মাষ্টাৰ্ছত ছ'চিয়লজি
1: হয় এতিয়া কেনেকুৱা লাগিছে পাঠদান কৰি
4: ভাল লাগিছে খুবেই ভাল লাগিছে
1: হয় আৰু এই ছাৰ বাইদেউহঁতে কেনেকুৱা সঁহাৰি জনায় তোমাক
4: ছাৰ বাইদেউহঁতৰ পৰা ফুল ছাপৰ্ট আছে হয় তেখেতকো কিবা তেওঁলোকক কিবা নাজানিলে সোধো তেওঁলোকেও ধুনীয়াকৈ শিকাই দিয়ে বুজাই দিয়ে হয়
1: আৰু এওঁলোকৰ লগত পাঠদান কৰোঁতে ছাত্ৰ ছাত্ৰীক শিকাওঁতে কোনখিনি অসুবিধা পাইছে বা তেওঁলোকৰ কেনেকুৱা হ'লে আৰু উন্নতি হ'ব ঘৰুৱা ক্ষেত্ৰতে হওক বা বিদ্যালয়ৰ ক্ষেত্ৰতে হওক
4: তেওঁলোককতো আমি যিমান পাৰো সিমান 100% দিবলৈ চেষ্টা কৰিছোঁ কিন্তু কিছুমানৰ মানে এনেকুৱা ঘৰুৱাৰ অলপ অসুবিধা হয় যি মানে অকল স্কুলত পঢ়ালেই নহ'ব আমিতো স্কুলত ধুনীয়াকৈ পঢ়াওঁৱেই যিমানখিনি পাৰোঁ কিন্তু কিছুমান ঘৰত মানে সেইটো হেৰি নপ মানে ঘৰত ধৰি লওক কিমান যিদৰে চাব লাগে কিছুমানক নাচায় বা যি যেনেকৈ পঢ়াব লাগে অকল স্কুলত পঢ়ালেই নহ'ব তেওঁলোকে ঘৰতো কিছুমান দেউতাক মাকে অলপ চাব লাগিব স্কুলত কি পঢ়াইছে নাই তো সেনেকুৱা কিছুমান নাচায় সেই
1: সমস্যা আছে কেতিয়াবা আপুনি আপোনাৰ ঘৰ থাকে আমাৰ এই বিদ্যালয়ৰ কাষতেই
4: হয়
1: কেতিয়াবা আমি গাঁৱত এই আমাৰ গাঁৱত সভা পাতে নহয় বিহু সমিতিৰ মিটিং হয় মাঘৰ বিহুৰ কিবা মিটিং হয় নাট ভাওনা হয় তেতিয়া কেতিয়াবা আপোনালোকে এই কথাখিনি অভিভাৱকে জানিব পৰাকৈ উপস্থাপন কৰে নেকি বাৰু সুবিধা পায়নে কথা ক'বলৈ তেনেকুৱা
4: সুবিধা মানে স্কুলততো মিটিং দিয়াই যায় প্ৰত্যেক মাহে মাহে হওক বা তেনেকৈ গাৰ্জেণ্টৰ মিটিং তেনেকৈ থাকে স্কুলত তাতে আমি উত্থাপন কৰোঁ
1: কিন্তু বিদ্যালয় আমি যদি চাওঁ যে আমাৰ আমি যদি বাতৰনাত কৰি এই কথাখিনি আমি ৰাইজৰ মাজলৈ নিব পাৰোঁ বিশেষকৈ অভিভাৱক সজাগ হোৱাটো বৰ দৰকাৰ আৰু আমি যদি গাঁৱত সভা সমিতি পাতিলে তাতো যদি আমি দুআষাৰ ক'ব পাৰোঁ আপুনি নিজেও ঘৰত গৈ ক'ব পাৰে এনেকুৱা কথা ভাবিছে নেকি আপুনি যে মই যদি ক'ব পাৰোঁ ঘৰে ঘৰে গৈ
4: হয় ভাল হ'ব সেইটো পদক্ষেপ হাতত ল'লে
1: হয় আৰু যিখন গাঁৱত যিজন ব্যক্তিয়ে এনেই ঘৰত বহি থকাতকৈ কোনোবাই হয়তো চাকৰি কৰিছে অৱসৰ লৈছে তেওঁ যদি আহি বিদ্যালয়ত 10টা কথা ক'ব পাৰে 10 ঠাইৰে 10টা কথা ক'ব পাৰে তেতিয়াও হয়তো ছাত্ৰ ছাত্ৰীয়ে তাৰ আদৰ্শ ল'ব নহয় জানো বাৰু কি নাম ক'লে
4: ৰাহুল কুমাৰ নাথ
1: আজি আপোনাৰ লগত আমি কথা পাতিলোঁ আপুনি বিনামূলীয়া যি পাঠদান কৰিছে অতি মহৎ আৰু মহান কাম এই কাম আপোনাৰ অব্যাহত থাকক কথা বতৰা সামৰিছোঁ ধন্যবাদ
4: থেংক ইউ
1: ইমান পৰে আজিৰ ৰাইজৰ পদূলিত আকাশবাণীৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ অন্তৰ্গত কাছধৰা প্ৰাথমিক বিদ্যালয় আৰু জৰাবাৰী নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা প্ৰচাৰ কৰা হ'ল আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্য কেন্দ্র, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজ অন এআইআৰ এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। এতিয়া শুনাবলোৱা হৈছে কেইটিমান অসমীয়া গীত। প্ৰথমে শুনক জয়ন্ত দাসৰ কণ্ঠত তফতজুলালীৰ ৰচিত এই গীতটি।

ইমানপৰে শ্ৰোতাই কেইটিমান অসমীয়া গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জৰে ইয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: the squall in Delhi, Haryana, Chandigarh and West Uttar Pradesh till tomorrow. Indian men's hockey team beat arch rivals Pakistan 4-3 in opening match of FIH Pro League in London. And in FIFA World Cup, Portugal to take on Uzbekistan in Houston, US. That's all in the news at 9. Good night.
1: এয়া আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া শুনক দুটিমান পুৰণি অসমীয়া গীত। অনুষ্ঠানত প্ৰথমেই শুনক দিগেন মহন্তৰ কণ্ঠৰ এই গীতটি, গীতিকাৰ ৰেণু মহন্ত।

শ্ৰোতাই দুটি পুৰণি অসমীয়া গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ জৰিয়া আকাশবাণী নগাঁও। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মা কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱিচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলত 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় খণ্ডৰ প্ৰস্তাৱৰ অধীনত চহৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ড আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নবীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নবীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মা কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্যশিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেকথেপি আৰু যোগেশ দেউৰীক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। গোবিন্দ পুৰকাষ্টক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ অভিযানৰ অধীনত ৰূপান্তৰমূলক আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ পৰা আজি বুজ লয়। গুৱাহাটীত বিভাগীয় আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৰূপায়িত বিভিন্ন আঁচনি আৰু 100 দিনীয়া কাৰ্যপন্থাৰ অগ্ৰগতিৰ বুজ লয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ অধীনত হিতাধিকাৰী চিনাক্তকৰণ, চাহ বাগিচাৰ পথ, মহিলা নেতৃত্বত পৰিচালিত গ্ৰামীণ হাট আৰু প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰ দৈৰ্ঘৰ পেভাৰ ব্লক পথ নিৰ্মাণ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমে শেহতীয়াকৈ 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাটো গৌৰৱৰ বিষয়। এই আঁচনিখনৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰো মন্ত্ৰীগৰাকীয়ে খতিয়ান লয়। 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱিত আবণ্টন, খালীপদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাকে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা পৰ্টুগাল উজবেকিস্তানৰ আৰু ইংলেণ্ড ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰ্টুগাল উজবেকিস্তানৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰু ইংলেণ্ড ঘানাৰ খেলখন নিশা 1:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে বিশ্বকাপৰ এখন খেলত আজি পুৱা আলজেৰিয়াই জৰ্দানক 2-1 গ'লত আৰু নৰৱে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, কাইলৈ পুৱা 6:30 বজাত বিজ্ঞান প্ৰবাহ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিত মাইক্ৰ' প্লাষ্টিক সম্পৰ্কীয় এটি কথোপকথন আগবঢ়োৱা হ'ব। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আয়তী অনুষ্ঠানটি ইতিপূৰ্বে প্ৰচাৰিত।
1: শ্ৰোতাইদিলৈ শুভেচ্ছা জনাই মুকলি কৰিছোঁ আজিৰ আয়তী অনুষ্ঠান। আইদেউসকল, আমি যোগাসনৰ বিষয়ে কিছু কথা জানিবৰ বাবে বা যোগাসননো আমি কিয় কৰিব লাগে, যোগাসনৰ পৰা আমাৰ কি কি উপকাৰিতা হ'ব পাৰে, সেই বিষয়ে আমি আজি কিছু কথা পাতিবৰ বাবে আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী যোগবিদ, ডক্টৰ ৰেখামণি দাসক। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ।
1: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ এয়া আয়তী অনুষ্ঠান। এই অনুষ্ঠানলৈ পুনতে আমি প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰিচয়টি আমি প্ৰথমে আপোনাৰ পৰা এবাৰ জানি লওঁ, কওক।
2: হয়, মোৰ নাম ডক্টৰ ৰেখামণি দাস। বৰ্তমান সময়ত মই যোগ আৰু আধ্যাত্মিক গুৰু হিচাপে সমাজলৈ যোগ সেৱা আগবঢ়াই আহিছোঁ। ব্যক্তিৰ ভিতৰত অন্তৰ্নিহিত হৈ থকা যিবিলাক শক্তি, সেই শক্তিখিনি কেনেকৈ আমি যোগৰ জৰিয়তে, আধ্যাত্মিকতাৰ জৰিয়তে জাগৰণ কৰিব পাৰোঁ, সেই ব্যক্তিৰ মনৰ অন্তৰ্নিহিত শক্তি, তেওঁৰ মানসিক স্পষ্টতা কেনেকৈ আগুৱাই আনিব পাৰোঁ, সেইখিনিৰ জৰিয়তে এখন দিব্য সমাজ নিৰ্মাণ আৰু দিব্য মানৱ নিৰ্মাণৰ প্ৰচেষ্টাৰে মই কৰ্মৰত হৈ আছোঁ যোগপেনা ফাউণ্ডেশ্যনৰ জৰিয়তে। আৰু আমাৰ তাত 4 বছৰৰ পৰাই আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে ল'ৰা ছোৱালীক।
1: হয় বাইদেউ, যিহেতু আপুনি যোগাসনৰ সৈতে জড়িত হৈ আছে বৰ্তমান বা আপুনি সেৱাও আগবঢ়াইছোঁ বুলি কৈছে, এই ক্ষেত্ৰত আপুনি পোনপ্ৰথমে কেনেদৰে জড়িত হৈ পৰিছিল বাৰু?
2: হয়, এইখিনি ক'বলৈ গ'লে যদিও দীঘলা, মই শ্বৰ্টকৈ ক'ম। মই আচলতে যোগৰ ক্ষেত্ৰখনলৈ নিজে অহা নাই তেনেকুৱা, কাৰণ মোৰ সপোন আছিল বহুত ডাঙৰ। মই আছিলোঁ মই এগৰাকী অধ্যাপিকা কলেজৰ বা ইউনিভাৰ্চিটিৰ, আৰু ডক্টৰ বাণীকান্ত কাকতিদেৱ মোৰ আদৰ্শ আছিল, আৰু মই সেইমতেই পঢ়া শুনা কৰি এষ্টাব্লিছ হৈছিলোঁ, মই কলেজ এখনতো কৰ্মৰত আছিলোঁ। কিন্তু মই সৰুৰ পৰাই যোগ আৰু আধ্যাত্মিকতাৰ স্পৃহা আছিলে, আৰু মই সৰুৰ পৰাই কৰিছিলোঁ মেডিটেশ্যনো মই নিজেই কৰিছিলোঁ, আৰু দেউতাৰ পৰা প্ৰথমতে মই শিকিছিলোঁ, যেতিয়া মই যোগ কি গমেই পোৱা নাছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া মই দেখিলোঁ যে আমাৰ জীৱনটো ইমান মসৃণ নহয় যে আমি যি হ'ব বিচাৰোঁ জীৱনত হ'ব পাৰিম, তেনেকুৱা ঘাত প্ৰতিঘাত বহু পাৰ কৰিছিলোঁ, আৰু মোৰ নিজৰ সততাৰ কাৰণে মই সেই কলেজৰ চাকৰি বাদ দিব লগা হৈছিলে, আৰু মই মানসিকভাৱে ভাগি পৰিছিলোঁ। কিন্তু সেই মুহূৰ্তত মই ভাবিলোঁ যে মই যদি এনেকৈ শেষ হৈ যাওঁ, সমাজৰ কিন্তু বহুত ল'ৰা ছোৱালী মোৰ নিচিনাকৈ হয়তো নিজৰ জীৱন শেষ কৰি দিব, গতিকে মই সামাজিক দায়বদ্ধৰ খাতিৰত সেই তেতিয়াই সেইখিনি উলিয়াই পেলালোঁ আৰু নিজকে বচালোঁ, আৰু মই যোগ আৰু আধ্যাত্মিকতাৰ লগত কমপ্লিটলি জড়িত কৰি পেলালোঁ। আৰু যোগ আৰু আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ এজন ব্যক্তিৰ অন্তৰ মনক ষ্ট্ৰং কৰিব পাৰি, আমাৰ জীৱনলৈ অহা প্ৰতিটো সমস্যাক প্ৰত্যাহ্বান জনাই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সেইটো কৰিবলৈ মই 2010 চনতে আৰম্ভ কৰিছিলোঁ যোগপেনা ফাউণ্ডেশ্যন নামেৰে। আৰু তেতিয়াৰ পৰা মই বিনামূলীয়াভাৱে বিভিন্ন ঠাইত মই যোগৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু বিশেষকৈ মই মহিলাসকলক বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ এখন ঘৰৰ মূল চাবিকাঠি মহিলাগৰাকীৰ হাততেই থাকে,
1: মূল চালিকা শক্তি হয় জানো, হয়।
2: আৰু সন্তানসকলক তেওঁলোকে বিভিন্ন নিজৰ সমস্যাৰ উপৰিও সন্তানসকলক তেওঁলোকে মানুহ কৰিব লাগিব, তেতিয়াহে আমি এখন দিব্য সমাজ, সুন্দৰ সমাজ আশা কৰিব পাৰিম। আৰু সেইকাৰণে মই ধৰ্মীয় গণ্ডীৰ ঊৰ্ধৰ যি মানৱতা আৰু মানুহৰ শৰীৰত অন্তৰ্নিহিত হৈ থকা শক্তিক জাগ্ৰত কৰি তোলাৰ মাধ্যমেৰে মানুহক আত্মিকভাৱে যোগাই শাৰীৰিক উৎফুল্লতা, মানসিক শান্তি আৰু জীৱনৰ গভীৰ সত্য উপলব্ধি কৰাবলৈ যোগপেনা ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰত্যেকজন মানুহক আত্মিক যিটো স্থিতি, আধ্যাত্মিক উন্নতিৰ জৰিয়তে উন্নত কৰি এখন সুন্দৰ দিব্য সমাজ নিৰ্মাণ, দিব্য পুৰুষ নিৰ্মাণৰ জৰিয়তে সকলোকে এখনি এটি সামাজিক সুস্থতাৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছিল।
1: হয়, কাৰণ আমি সকলোৱে জানো যে সুস্থ দেহতহে সুস্থ মন থাকে, আৰু সুস্থ মন হ'লেহে আচলতে এখন সুস্থ সমাজ গঢ় লৈ উঠিব, নহয় জানো? গতিকে যোগাসনৰ আচলতে প্ৰয়োজনীয়তা সেইখিনিতে। এতিয়া আমি আপুনি এটা কথা কওক যে আমাৰ মহিলাসকলে যোগাসনো কিয় কৰিব লাগে?
2: মহিলাসকলে যোগাটো কৰাটো অত্যন্ত জৰুৰী কথা, কাৰণ মহিলাসকলে এখন ঘৰ নিজেই সজাব লাগিব, চাৰিওফালৰ পৰা এখন সমাজ গঢ়িব লাগিব। কাৰণ সেই মহিলাগৰাকীয়ে যিটো বাচ্চা তুলি তাৰি ডাঙৰ কৰিব, অকল তেওঁৰ বাচ্চা নহয়, সেই বাচ্চাটোৱে এখন সমাজ প্ৰতিনিধিত্ব কৰিব।
1: হয়,
2: গতিকে মহিলাগৰাকী নিজেও সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব লাগিব, মেণ্টেলি সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব। সেইকাৰণে মহিলাসকলে প্ৰথমতেই নিজৰ শৰীৰটো ভালকৈ ৰাখিব লাগিব, আৰু তাৰ কাৰণে হৰম'নৰ যিবিলাক সমস্যা আমাৰ থাকে, বিভিন্ন সমস্যা থাকে শুনিবলৈ পোৱা যায়, তাৰপিছত মাহেকীয়াৰ বিষ থাকে, PCOS, PCOD, গৰ্ভাৱস্থাৰ বিভিন্ন সমস্যা, এইবিলাক আঁতৰাবও পাৰোঁ আমি দৈনন্দিন অভ্যাসৰ জৰিয়তে, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰিব পাৰি, লগতে ওজন হ্ৰাস কৰিব পাৰি। তাৰপিছত পেটৰ বিষৰটো ক'লোৱেই মাহেকীয়া সময়ত। তাৰপিছত আমাৰ মানসিক যিটো চাপ, এইটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট মহিলাসকলৰ কাৰণে, কাৰণ পৰিয়ালৰ যিখিনি হেঁচা থাকিব, আমাৰ পৰিয়ালৰ দায়িত্বৰ মাজত হোৱা আমাৰ যি মানসিক চাপ, আৰু তাৰ লগতে অন্যান্য আমাৰ মানসিক যি অৱসাদ বা উদ্বেগ থাকে, সেই সকলোবোৰ আমি দৈনন্দিন এটা শৈলীগতভাৱে যদি যোগা অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি মানসিক শান্তি আৰু সতেজতা লাভ কৰিব পাৰোঁ।
1: হয় হয় হয় বাইদেউ, তথাপি এইখিনিতে আকৌ এবাৰ তথাপি আপোনাৰ পৰা জানিব বিচাৰিম, মানে আচলতে যোগাসন কি বা যোগাসন কৰাটো আমি কিয় মানে কিয় কৰিব লাগে, অভ্যাসত পৰিণত কিয় কৰিব লাগে?
2: যোগাসন হৈছে এটা শক্তিশালী অনুশীলন পদ্ধতি আচলতে, আৰু এই যোগাসনেই আমাৰ মানসিক স্পষ্টতা, শাৰীৰিক সুস্থতা, আন্তৰিক সুস্থতা, সামাজিক সুস্থতা প্ৰদান কৰিব পাৰে আমাক, আৰু ব্যক্তিৰ যিটো ভাৱনাত্মক সন্তুলন সেইটোও ৰক্ষা কৰিব পাৰে, আৰু যিটো আমাৰ সমাজৰ কাৰণে অত্যন্ত জৰুৰী, আৰু সৰ্বপ্ৰকাৰৰ আমাৰ কল্যাণৰ কাৰণেও যোগাসন বহুত প্ৰয়োজন। আৰু যিটো আমি যোৱা কৰোণা মহামাৰীৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে ইমান ভয়াৱহ পৰিস্থিতিত যোগাসনৰ জৰিয়তে আমি সামাজিক আৰু ব্যক্তিগতভাৱে কল্যাণ লাভ কৰিছিলোঁ, আৰু যোগাসন হৈছে মন, শৰীৰ আৰু আত্মাৰ সামঞ্জস্য ৰক্ষাৰ এটা প্ৰধান আহিলা, আৰু যোগ সমগ্ৰ বিশ্বলৈ আমাৰ ভাৰতবৰ্ষৰ এটা অৱদান, আৰু এই যোগেই হৈছে জীৱনৰ গভীৰ সত্য উপলব্ধি কৰাৰ এটা মাধ্যম। আৰু আমি নদী ক'ব পাৰোঁ যে যদি আমি এক শৈলীগত প্ৰচেষ্টাৰ মাধ্যমেৰে কিছু বিশেষ প্ৰক্ৰিয়া অৱলম্বন কৰি এই যোগ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সমগ্ৰ দৰ্শনৰ যি মূল তত্ত্ববিয়া জ্ঞান, সেয়া আমাৰ যোগৰ জৰিয়তে লাভ হয়। আৰু এই বছৰৰ যিটো থিম যোগাৰ,
1: হয় এই বছৰৰ থিমটোৰ কথা ক'ব বিচাৰিছে, হয় কওকচোন।
2: এই বছৰৰ যিটো থিম, এইটোতো য়োগা ফৰ হেলডি এইজিং, মানে স্বাস্থ্যৱান বৃদ্ধাৱস্থাৰ বাবে যোগ,
1: হয়
2: মানে এই থিমটোৰ নাম শুনিলেই আচলতে যোগৰ উদ্দেশ্য আমি গম পাওঁ। আৰু এই থিমটোৱে যোগক বিশেষ এটা দিনৰ ভিতৰতে সীমিত কৰি ৰখা নাই, এই থিমটোৱে আমাক কি বুজাইছে যে দৈনন্দিন জীৱনৰ যোগ এটা অপৰিহাৰ্য অংগ হ'ব পাৰে, কাৰণ থিমটোৱে হৈছে যে স্বাস্থ্যৱান বৃদ্ধাৱস্থাৰ বাবে যোগ। আৰু এই থিমটো যেতিয়া আমি শুনো, তেতিয়া শুনাৰ লগে লগে আমাক যোগৰ প্ৰতি এটা এনেকুৱা সদ্ভাৱনা জাগ্ৰত হয় আমাৰ অন্তৰ্মনত যে বৰ্ধিত বয়সত স্বাস্থ্যৱান, সক্ৰিয় আৰু সুখ শান্তিৰে পৰিপূৰ্ণ এটি জীৱন লাভ কৰাৰ বাবে চাৰিওফালৰ পৰা যি সমস্যাৰে জৰ্জৰিত আমাৰ এই সময়, এই সময়ত যোগেই হৈছে আমাক দীৰ্ঘায়ু প্ৰদান কৰিব পাৰে আৰু জীৱনত গতিশীলতা প্ৰদান কৰিব পাৰে।
1: হয় হয়, কাৰণ শিশুৰ পৰা যুৱচাম পোৱাৰ পাছতো, তাৰপিছতে সেইখিনি গোটেইখিনি পাৰ কৰাৰ পিছত অন্তিম সময়ত মানে শান্তিটো বহুত প্ৰয়োজনীয় কথা। গতিকে এইবাৰ বিশ্বত আমাৰ আন্তৰ্জাতিক মানে যোগাসনৰ যিটো দিৱস পালন কৰা হৈছে, গতিকে তাৰ বিষয়বস্তুটি হৈছে আপুনি যিটো কলে যোগাফল, এতিয়া কথাটো হ'ল কি, ধৰক আচলতে আমাৰ প্ৰত্যেককে আমি শুনো যে আমাৰ মহিলাসকল বা পুৰুষসকলৰ কথা বাৰু আমি ক'ব খোজা নাই, মহিলাসকলৰ কথা ক'ব খোজা, যে দৈনন্দিন জীৱনত আমি ইমান ব্যস্ত, ইমান ব্যস্ত যে তাৰ মাজতো আমি যোগাসনো কেতিয়া কৰিম বা কি কি যোগাসন কৰিলেনো আমাৰ লাভ হ'ব, তো তেনেকুৱা কেতিয়াবা কিছুমান প্ৰশ্ন উদয় হোৱা, মনত উদয় হোৱা আমি দেখা পাওঁ বা বহুখিনি মহিলাই তেনেকৈ কয় শুনো, তো তেনে সেই ক্ষেত্ৰত আপুনি কি ক'ব?
2: নিশ্চয়, আমি আচলতে আমাৰ মন কৰিলে চন হয় বুলি এটা আছে এষাৰি কথা। যদি আমি নিজক চিনি পাওঁ, নিজক চিনিবলৈ চেষ্টা কৰোঁ, আমাৰ তেতিয়া অহৰহ ভিতৰৰ পৰা এটা আৱাজ আহিব, সেইটো আধ্যাত্মিকতাৰ উন্নতিৰ ক্ষেত্ৰত হ'ব। আৰু সেই তেতিয়া আমি নিজক জনা, আচলতে যোগা হৈছে আমাৰ নিজক জনাৰ এটা প্ৰচেছ, যদিও আমি শাৰীৰিক বুলি কওঁ, অকল আসনতেই যোগাটো সীমিত হৈ নাথাকে। যোগ বুলি ক'বলৈ হ'লে আমি যোগৰ আঠটা অংগৰ কথা ভাবিব লাগিব, য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। আসনটো তাৰ এটা অংগহে মাথো, গতিকে
1: পুনৰবাৰ শুনিম কওকচোন আকৌ আঠটা
2: আঠটা অংগ হয়, য়ম,
1: য়ম,
2: নিয়ম, আসন,
1: আসন,
2: প্ৰাণায়াম, ধাৰণা, ধ্যান আৰু সমাধি। আৰু আসনটো তাৰ এটা অংগহে মাথো। যদি আমি সৰ্বাংগীন ব্যক্তি এজনৰ উন্নতি সাধন কৰিব বিচাৰোঁ, তেতিয়াহ'লে যোগৰ এই আঠটা অংগ আমি আৰম্ভ কৰিব লাগিব। আৰু মনৰ স্পৃহা নহাকৈ কেতিয়াও মানুহে আসন এটা ভালকৈ কৰিব নোৱাৰে, কাৰণ যোগৰ উদ্দেশ্য হৈছে শৰীৰ মন একত্ৰিত কৰা।
1: হয় হয়,
2: যদি মনটো নহয় শৰীৰটোৰে আমি যোগা কৰিও লাভ নহ'ব বিশেষ, আৰু যদি মনটো থাকে শৰীৰে নামানে
1: নামানে
2: তেতিয়াও নহ'ব। গতিকে আমি প্ৰথমতে কণ্ট্ৰল কৰিব লাগিব যম আৰু নিয়ম। যম আৰু নিয়ম হৈছে আন্তৰিক আৰু বাহ্যিক উন্নতিৰ কাৰণে আমি কৰা কিছুমান প্ৰয়াস, নৈতিক অনুশাসন। যম, যমত থাকিব আমাৰ যেনে অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ, এইকেইটা আমি প্ৰথমতে নিজকে আমি ষ্টেবল কৰিবলৈ হ'লে আমি অহিংসা পথটো ল'ব লাগিব। কায় মান মন বাক্যে, মানে মনেৰেও আমি কাকো হিংসা কৰিব নোৱাৰিম, শৰীৰেও নোৱাৰিম আৰু বাক্যৰেও নোৱাৰিম, এই ভাৱনা আমি প্ৰথমতে জাগ্ৰত কৰিব লাগিব। সত্য ঠিক সেইদৰে কায় মন বাক্যে আমি সত্যৰ আশ্ৰয় ল'ব লাগিব, অহিংসা, সত্য, অস্তেয়, চুৰ নকৰা। চুৰ নকৰাটো কেনেকুৱা, যে কাৰোবাৰ কিবা বস্তু দেখিছোঁ মোক লাগে সেইটো আনিছোঁ, সেইটো চুৰ কৰাই অকল চুৰ নহয়, চুৰ হৈছে কোনোবা এটা প্ৰাপ্য, সেই প্ৰাপ্যটোৰ পৰা তেওঁক বঞ্চিত কৰাটো চুৰ আচলতে। গতিকে সেই মনোবৃত্তি আমি প্ৰথমে, যদি আমি আধ্যাত্মিক উন্নতি বিচাৰিছোঁ, যদি আমি নিজক কমপ্লিট জানিব বিচাৰিছোঁ, গভীৰ জীৱনৰ সত্য উপলব্ধি কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে সেইটো আমাক লাগিবই। যম আৰু নিয়ম প্ৰথম চেষ্টা কৰিব লাগিব। ঠিক সেইদৰে অহিংসা, সত্য, অস্তেয় হৈ গ'ল, অপৰিগ্ৰহ আৰু ব্ৰহ্মচৰ্য থাকিল।
1: হয়,
2: গতিকে এনেকৈ প্ৰত্যেকটো যদি আমি, এইটো যমৰ নৈতিক অনুশাসন, তাৰপিছত নিয়মৰ কথাই শৌচ, সন্তোষ, এনেকৈ আমাৰ আছে কেইটামান, ঈশ্বৰ পৰিধান, স্বাধ্যায়, এতিয়া এই পাঁচটা যদি আমি মানি ল'ব পাৰোঁ, তেতিয়াহ'লে তেতিয়া আমি এক ষ্টেপ উঠি গ'লোঁ।
1: হয়,
2: যম আৰু নিয়ম মানে আন্তৰিক আৰু বাহ্যিক, এইটো অনুশীলন আমি ফাষ্ট কৰিব, তাৰপিছতহে আমি আচলতে আসন কৰিব পাৰোঁ। গতিকে যদি কাৰোবাৰ বিশেষ আসনৰ প্ৰয়োজন হয়, মানে তেওঁ কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ নিজকে অকণমান মেণ্টেলি এইখিনি নিজেই তেওঁ ঠিক কৰিব লাগিব। আৰু যদি তেওঁ নিজে পৰা নাই, কোনোবা অভিজ্ঞ যোগ শিক্ষক এজনৰ তেওঁ অকণমান গাইড ল'ব পাৰে।
1: হয়,
2: যম, নিয়ম, আসন, প্ৰাণায়াম আহিল। প্ৰাণায়ামটো আমি গমেই পালোঁ যে আমাৰ প্ৰাণ শক্তি বৃদ্ধি কৰিব পাৰে। গতিকে যেতিয়া মাইকী মানুহৰ, মানে মহিলাগৰাকীয়ে যেতিয়া নিজক চিনিবলৈ চেষ্টা কৰিব, ঘৰখন ভাল কৰিবলৈ স্পৃহা হ'ব, তেতিয়া তেওঁৰ নিজে অট'মেটিক আহিব লাগিব, যেতিয়া কৰিব লাগিব। কামৰ মাজতে কিছুমান সৰু সৰু থাকে, যেনে পাকঘৰত তেওঁ ভাত বনাই আছে, তাৰ মাজতে তেওঁ কিছুমান কৰিব পাৰে, যেনে আঙুলিৰ ওপৰত ভৰ দি তেওঁ এবাৰ উঠি গ'ল ওপৰলৈ, এবাৰ তললৈ গ'ল, কিবা এটা কৰি থাকোঁতে তেওঁ সেইটো নিশ্চয় কৰিব পাৰে।
1: ভৰিৰ
2: আঙুলিৰে তেওঁ থিয় হৈ কিবা কাম কৰি আছে, উঠি গৈ আছে ওপৰলৈ, তললৈ নামি গৈ আছে, সেইটো উশাহৰ লগত তেওঁ কৰিলে আৰু বেছি ভাল। উশাহৰ লগে লগে তেওঁ উঠি গ'ল, ভৰিৰ আঙুলিৰ ভৰ দি অকণ সময় থাকি লাহে লাহে শ্ল'লি নামি আহিল। এনেকৈ ছয় সাতবাৰ তেওঁ দিনটোত নিশ্চয় কৰিব পাৰে। তিনিবাৰ ভাত বনাবলৈ তেওঁ তিনিবাৰো কৰিব পাৰে, দুবাৰো পাৰে। বহিলে অকণ সময় ক'ৰবাত, তেতিয়া তেওঁ হাত দুখন উশাহৰ লগে লগে ওপৰলৈ উঠাই তেওঁ ওপৰত ৰৈ দিব পাৰে। তেওঁৰ যদি আৰু ভাল, যদি বহি ল'লে তেওঁ হাত দুখন ওপৰলৈ উঠাই ল'লে, উঠাই লৈ হাত দুখন আঙুলি আমি এনেকৈ সোমাই দিওঁ ন, ইণ্টাৰলক কৰি ইণ্টাৰলক কৰি যদি আমি হাত দুখন ওপৰলৈ, হাতৰ তলুৱা আকাশৰ ফালে দি পেলাই যদি আমি ওপৰলৈ অকণ চাই দিলোঁ সেনেকৈ যদি আমি 10 মিনিট থাকোঁ নৰ্মেল ব্ৰিথত, তেতিয়া তেওঁ বহুতখিনি ৰিলেক্স অনুভৱ কৰিব পাৰিব আৰু সেইটোৰ কাৰণে তেওঁৰ ব্লাড চাৰ্কুলেশ্যনটো ধুনীয়া হ'ব।
3: হয়, আমি যে অসমীয়াত এষাৰ কথা কওঁ যে কাম কৰি কৰি ভাগৰি আছে, গাটো অকণ এঙা মুৰি দিছে বুলি যে কয়, আচলতে সেইখিনিও এটা প্ৰকাৰ ক'বলৈ গ'লে যোগাসনে নহয় জানো,
2: হয়
3: মানে যোগৰে এটা ভাগ,
2: যোগৰ এটা ভাগ, এইটো শৈলীগতভাৱে পৰিলে আৰু বেছি ভাল হ'ব।
3: হয় হয়,
2: আৰু কিছুমানে খুব মই প্ৰায়ে কোৱা শুনো, কাৰণ বহু ক্ষেত্ৰত মই বিনামূলীয়া যোগাসন প্ৰতি বছৰে মই দিয়ে থাকোঁ, গতিকে সেই ক্ষেত্ৰত আমি মহিলাসকলক যিহেতুকে দিবলৈ যাওঁ বা শিশুসকলক হেৰি কৰিবলৈ যাওঁ, তেতিয়া বহুখিনি কয় বাইদেউ আমি কৰিবলৈ সময় নাপাওঁ বা ইমান কাম কৰি থাকোঁ আমাৰ যোগাসনৰ কিহৰ প্ৰয়োজন এনেকৈও কয়। কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, কাম কৰাৰ আমাৰ যিটো শৰীৰৰ সঞ্চালন সেইটো বেলেগ, আৰু শৈলীগতভাৱে আমি যিটো কৰিম সেইটো বেলেগ। যদি আমি 5 মিনিটো শৈলীগতভাৱে ডেইলি কৰোঁ, কিন্তু ডেইলি কৰিব লাগিব যোগাসন, ডেইলি নহ'লেও সপ্তাহত 3 দিন
3: হয় মানে আপুনি এটা কওক যে ন্যূনতম কিমান সময়ৰ বাবে কৰিব লাগে?
2: আধা ঘণ্টা কৰিব পাৰে, কিন্তু যদি নোৱাৰে তাতো কোনো কথা নাই, তেওঁ 5 মিনিট 10 মিনিট বঢ়াই লৈ যাব পাৰে। কিন্তু এনেকুৱা নহয় যে আজি সময় পাইছোঁ 3 ঘণ্টা কৰিলোঁ, কালি সময় পাইছোঁ আধা ঘণ্টা কৰিলোঁ,
3: হ'ব হয় হয়,
2: তুমি সময় নাই তেখেতৰ, ঠিকে আছে 10 মিনিট বা 15 মিনিট ৰেগুলাৰ কৰক। হয়,
3: তথাপি ইয়াৰ মাজতে মই এটা কথা জানিব বিচাৰিছোঁ, মনৰ সন্তুলনটো, কাৰণ বিশেষকৈ মানে ঘৰখনত যেতিয়া মহিলাগৰাকীয়ে বিভিন্ন ধৰণৰ কামৰ মানে চাপ পালে, অন্যান্য চাপ পালে, তাৰ মাজত মানে পদ্ধতিগতভাৱে কিমান সময়ৰ বাবে তেনেকুৱা বা কি কৰিলে তেওঁৰ কাৰণে ভাল হ'ব?
2: তেওঁ ৰাতিপুৱা শোৱাৰ পৰা সাৰ পৰাৰ লগে লগে বিচনাতে নিশ্চয় পাৰিব ওমকাৰ কৰিবলৈ।
3: হয়, ওমকাৰ,
2: ওমকাৰ, আৰু ওমকাৰৰ প্ৰচেছ আছে এটা।
3: হয়,
2: আমি হঠাতে আমি দেখোঁ কেতিয়াবা ওম কৰি, এইটো ভুল হয়, এনেকৈ হ'লেতো আমাৰ উদ্দেশ্যটো পূৰণ নহ'ব।
3: নহ'ব, হয়, এই সুযোগতে তেনেহ'লে মই আপোনাৰ পৰা ওমকাৰৰ সঠিক পদ্ধতিটো শিকিব বিচাৰিম বা শুনিব বিচাৰিম। কওক,
2: যেতিয়া আমি ওম কৰিম,
3: হয়,
2: আমি ৰাজহাড় ফিট কৰি ল'ম,
3: হয়,
2: আৰু ওম শব্দটো উৎপত্তি আচলতে অ উ ম,
3: অ উ ম,
2: উ ম, এই তিনিটাৰে হৈছে অ উ,
3: অ উ ম,
2: ম,
3: হয়,
2: আৰু আমি উশাহ ল'ম, ফাৰ্ষ্ট টাইম ৰাজহাড় ফিট কৰি ল'ম, তাৰপিছত উশাহ ল'ম, উশাহ লৈ লাহে লাহে এৰি আমি ওম কৰি থাকিম, আৰু সেই এৰাৰ প্ৰচেছটো হৈছে নাভিত অ, নাভিত অ বুলি কওঁতে আমি উশাহ এৰিম, মানে এটা উশাহ ল'ম নহয়, আমি উশাহটো ল'লোঁ অ নাভিৰ পৰা আমি উলিয়াই দিলোঁ,
3: হয়,
2: উ বুলি কওঁতে আমি হৃদয়ৰ পৰা উলিয়াই দিম, আৰু ম বুলি ক'লে আজ্ঞা চক্ৰ দুই চেলাউৰিৰ মাজৰ অংশটোৰ পৰা ম শব্দটো উলিয়াই দিম। মই এবাৰ কৈ দিছোঁ, এইটো নিশ্চয় কৰিব পাৰিব।
3: হয়,
2: উশাহটো ল'ম,

0: এনেদৰে আমি তিনিবাৰ পাঁচবাৰ যিখিনি সময় পাই মানে যদি প্ৰত্যেক দিনাই ৰাতিপুৱা বিছনাৰ পৰা শুই উঠাৰ আগতে কৰে, কিন্তু ইয়াত শৰীৰ মন একত্ৰিত কৰিব লাগিব, কাৰণ তেওঁ যেতিয়া উশাহটো দীঘলকৈ প্ৰথম টানি ল'ব, তাৰপিছত সেই একেটা উশাহে নাভিমণ্ডলৰ পৰা উলিয়াই দিব অ, তাৰপিছত
1: হয়
0: হৃদয়ৰ পৰা উলিয়াই দিব আৰু মটো এই আজ্ঞাচক্ৰৰ পৰা দুই চেলাউৰিৰ মাজৰ অংশটোৰ পৰা উলিয়াই দিব। অটো যিমান দীঘল হয় তাতকৈ পিছলৈ অকণ দীঘলকৈ
1: হ'ব পাৰে। কিবা সময় আছে নেকি? কিছুমানৰ শুনো যে 50 ছেকেণ্ড কৰিছে, কোনোবাই 30 ছেকেণ্ড কৰিছে।
0: যদি আমি ষ্টাৰ্টিঙতে এইটো কওঁ তেতিয়াহ'লে মানুহখিনি সেইটো কৰিবও
1: নোৱাৰিব,
0: গতিকে সেইটো আমি সেইকাৰণে নকওঁ লাইটলি। তেওঁ খালি কৰিলেই হ'ল, কিন্তু প্ৰচেছটো শুদ্ধ
1: হ'ব লাগিব,
0: তেনেকৈ কেইদিনমান কৰিব লাগিব, কৰোঁতে কৰোঁতে তেওঁ নকৰিলে বেয়া লগা হ'ব।
1: হয় হয়,
0: কাৰণ সেইটো আমাৰ এনেকুৱা, আচলতে আমি আত্মাক জাগৰণ কৰোঁ।
1: হয়,
0: যোগ আধ্যাত্মিকতা হৈছে কি, আত্মাক জাগৰণ কৰা এটা প্ৰচেছ। আত্মাটো হৈছে আমাৰ নিজৰ, শৰীৰ আৰু মন আমাৰ বেলেগ, এটা নহয়।
1: হয়,
0: গতিকে শৰীৰ আৰু মন আমি যিসকলে এটা বুলি ভাবোঁ, তেতিয়াহে আমাৰ বহুত আমাৰ আহিব যে মোৰ সময় নাই, কিবা নাই। কিন্তু যেতিয়া আমি লাহে লাহে নিজক জানিব কৰি মানে চেষ্টা কৰিম, বা ওমকাৰ নাজানাকৈ যেতিয়া ওমকাৰ কৰি থাকিলোঁ, বা বিভিন্ন ধৰণে আমি মই যেনেকৈ যম আৰু নিয়মৰ কথা ক'লোঁ সেইখিনি কৰে, সেইখিনি মানে ওমকাৰ আৰু যম আৰু নিয়মৰ পালনৰ জৰিয়তে মানুহ এজনৰ আধ্যাত্মিকৰ এটা ষ্টেপ আগবাঢ়ি যাব।
1: হয় হয়,
0: তেতিয়াই ব্যক্তিজনে নিজক চিনিবলৈ ইমান ধৰণৰ স্পৃহা জাগ্ৰত হ'ব, তেওঁ অট'মেটিক সেই লাইনত সোমাই যাব।
1: হয় বাইদেউ, এটা কথা জানিব বিচাৰোঁ যে আজিকালি আমি দেখোঁ যে সমাজত যুৱ শৃংখলতা দেখা পোৱা যায়, যে বহুতো সন্তান অকণমান কিশোৰ অৱস্থা পোৱাৰ লগে লগে বিভিন্ন ধৰণৰ উশৃংখল এটা পৰিস্থিতিৰ সৃষ্টি কৰে, বা দেখা যায় যে কিছুসকল পুৰুষেও হয় মদ্যপান কৰিছে বা অন্যান্য কিবা নিচাজাতীয় বস্তু গ্ৰহণ কৰিছে, কৰাৰ ফলত ঘৰবিলাকত খুব ধৰণৰ খুব ধৰক অশান্তি এটা সৃষ্টি কৰি আছে। এতিয়া এই গোটেইখিনি বস্তু কেতিয়া কি হয় যে মহিলাগৰাকীয়ে সহিব লগা হয়, যে মহিলাগৰাকীয়ে কাৰো আগত ক'বও নোৱাৰে, অথচ নক'লেও নহয়, বা ঘৰখন এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়, সেইখিনি সময়ত নিজৰ সন্তানটিৰ কাৰণে বা নিজৰ মানুহজনৰ কাৰণে মানুহগৰাকীয়ে কি কৰিব পাৰিব বাৰু? যোগাসনৰ তেনেকুৱা কিবা পদ্ধতি কথা আছে নেকি?
0: নিশ্চয় আছে।
1: হয়,
0: প্ৰথমতে মানুহগৰাকীয়ে নিজক সংযত কৰি ৰাখিব পাৰিব লাগিব, কাৰণ একেদিনাই আমি এটা পৰিৱেশ, এটা পৰিস্থিতি কেতিয়াও সলনি কৰিব নোৱাৰোঁ। আৰু একেই নাই বুলি নহয়, আমি আচলতে পৰিৱেশ, পৰিস্থিতি আৰু মানুহ কেতিয়াও সলনি কৰিব নোৱাৰোঁ সাধাৰণতে।
1: হয় হয়,
0: সেইকাৰণে আমি যদি পৰিৱেশটো ভাল কৰিব বিচাৰোঁ, আমি নিজক ইমানেই সংযত কৰিব লাগিব যে আমি নিজক সলনি কৰিব লাগিব। কাৰণ ছোৱালী এগৰাকীও মানে যেতিয়া তেওঁ বিয়া নহয় তেতিয়াও তেওঁ তেনেকুৱা এটা মেণ্টেলিটি থাকে, কাৰণ মাহঁতে চব কৰি দিয়ে। যেতিয়া বিয়া হৈ আহে তেতিয়া তেওঁ বহুত পৰিৱৰ্তন হৈ যায়, ঘৰ এখনৰ কমপ্লিট দায়িত্ব ল'ব লগা হয়। সেইখিনি সময়ত ছোৱালীজনীৰ কাৰণে আচলতে বহুত ডাঙৰ সমস্যা এটা, সেইটো বুজি পোৱা মানুহৰ ঘৰত থাকিলে বহুত ভাল, যদি মনত তেনেকুৱা ঘৰত নাথাকে তেতিয়াতো আৰু বেয়া। কিন্তু সেইখিনি সময়ত ছোৱালীজনীয়ে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব লাগিবই, আৰু সেইটো আমি সৰুৰ পৰাই আচলতে ছোৱালীজনীক মাকেজনীয়ে দিব লাগে, আৰু সেইটো যোগৰ জৰিয়তে বা আধ্যাত্মিকতা, আধ্যাত্মিকতা নহ'লে সেইটো কেতিয়াও নোৱাৰে। ফাৰ্ষ্ট টাইম আধ্যাত্মিকতা লাগিব, আৰু আধ্যাত্মিকতা মানে ধৰ্ম নহয় যে পূজা কৰি বহি আছে।
1: হয় হয়,
0: এইটো ধৰ্মৰ ঊৰ্ধৰ বস্তু।
1: হয়,
0: ধৰ্ম আৰু আধ্যাত্মিকতা বহুত বেলেগ। ধৰ্ম হৈছে এটা ঠেক গণ্ডীৰ ভিতৰৰ বস্তু, আধ্যাত্মিকতা হৈছে বিশাল পৰিসৰৰ এটা বস্তু য'ত মানৱীয়তা থাকিব। গতিকে আধ্যাত্মিকতা বুলি কওঁতে আমি কেনেকৈ বিহেভিয়াৰ কৰিব লাগিব, ব্যৱহাৰ, কৰ্ম আৰু বিচাৰধাৰা আমি কেনেকৈ ৰাখিব লাগিব, এইটো আমি ফাৰ্ষ্ট মাতৃ এজনীয়ে বাচ্চাটোক দিব লাগিব। অকল ছোৱালী সন্তান বুলি ল'ৰাসকলক আমি সেইটো দিব পাৰিব লাগে, ব্যৱহাৰ, কৰ্ম আৰু বিচাৰধাৰা। গতিকে ব্যৱহাৰ, কৰ্ম আৰু বিচাৰধাৰাত যদি আমি দয়া, প্ৰেম আৰু সততা, পবিত্ৰতা, এই চাৰিটা বস্তু যদি সংমিশ্ৰণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে এজন দিব্য সন্তানৰ সৃষ্টি হ'ব সেই সন্তানটো, আৰু সেই দিব্য সন্তানেই দিব্য সমাজ এখনৰ সৃষ্টি কৰিব, আৰু সেইটোৱে আমি যোগপ্ৰেৰণা ফাউণ্ডেশ্যনৰ মাজেৰে কৰিয়ে আছোঁ। সেইকাৰণে মই ন দি ক'ব পাৰোঁ যে মহিলাগৰাকীয়ে তেনেকুৱা সন্তান গঢ়ি তুলিব পাৰে ঘৰ এখনত যদি তেওঁ ব্যৱহাৰ, কৰ্ম আৰু বিচাৰধাৰাত দয়া, প্ৰেম, সততা আৰু পবিত্ৰতা ভৰাই দিয়ে। কিন্তু তাৰ আগতে মহিলাজনীয়ে নিজেই হ'ব লাগিব, সেইটো গতিকে সেইকাৰণে তেওঁ মই ক'লোৱেই য়ম নিয়ম, কাৰণ আসনটো পিছৰ, য়ম নিয়ম কৰিলেই হ'ল তেওঁ এনি টাইম। আৰু তাৰ কাৰণে আসনৰ কিছুমান থাকিব, যেনেকৈ হাতখন উঠাই দিয়া মই ক'লোঁ তেনেকৈ দুই এটা, আৰু যদি তেওঁ এনেকৈ কৈ দিলে বুজিও নাপাব ন, তেতিয়া অভিজ্ঞ যোগ প্ৰশিক্ষক এজনক আপুনি তেওঁ লগো ধৰিব পাৰে। গতিকে সেই মহিলাগৰাকীয়ে প্ৰথমতে নিজক ষ্টেবল কৰিব লাগিব, কাৰণ তেওঁ বুজিব লাগিব যে মই ঘৰখন চাব লাগিব, সেই ঘৰখন তেওঁৰ আপোন। আৰু মানুহজনৰ যদি কোনোবা ঘৰখনৰ মানুহখিনিয়ে যদি তেনেকুৱা এটা ধৰা বুজি পোৱা নাই, তেওঁলোকৰ নিজৰ দোষ নহয়, তেওঁলোকে পৰিৱেশটো পোৱা নাই, গতিকে সেই পৰিৱেশ তেওঁ নিজেই সৃষ্টি কৰিব পাৰিব লাগিব। গতিকে নিজে প্ৰথম সংযত হ'ব লাগিব, সংযত হ'বই লাগিব, কাৰণ অকণমান আগতে ক'লোঁ যে যেতিয়া আমি পৰিৱেশ আৰু মানুহ সলাব নোৱাৰোঁ, ফাৰ্ষ্টত নিজক সলনি কৰিব লাগিব। নিজক কেনেকৈ সলনি কৰিম, মোৰ ধৰা খং আছিলে বেছিকৈ, মই খংটো দমন কেনেকৈ কৰিম, আৰু নিজৰ খং নিজেহে দমন কৰিব পাৰিব। গতিকে তেওঁ সদায় সজাগ হৈ থাকিব লাগিব। গতিকে তাৰ কাৰণে কিছুমান চিম্পুল আসনো আছে, তেওঁ নিশ্চয় কৰিবই লাগিব, ওমকাৰটো কৰিবই লাগিব শুই উঠাৰ আগত আৰু শুবলৈ যোৱাৰ আগত,
1: মানে আপোনাৰ ন্যূনতম তিনিবাৰ,
0: ন্যূনতম তিনিবাৰ বা দুবাৰ কৰিলেও হ'ব,
1: দুবাৰ কৰিলে,
0: কাৰণ তেওঁ সময় নাপায়।
1: হয় হয়।
0: আৰু উশাহ নিশাহৰ কাৰণে তেওঁ কৰিবলৈ, কাৰণ উশাহত যেতিয়া আমি কণ্ট্ৰল আনিম ন, ব্যক্তি এজনৰ ভাৱনাত কণ্ট্ৰল আহে,
1: হয় হয়,
0: বিচাৰধাৰাত কণ্ট্ৰল আহে। আৰু যেতিয়া আমি নিজৰ বিচাৰধাৰাক কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া আমি খং, ৰাগ এইবিলাক আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ।
1: হয়, আচলতে যোগাসনৰ বহুতো আচলতে প্ৰয়োজনীয়তা আছে। এইখিনিতে কওকচোন, যোগাসন কৰাৰ সঠিক সময়ৰ কথা আপুনি ক'লে, শোৱাৰ পৰা উঠি উপলে কৰিব পাৰে, বা যদি ৰাতিপুৱাৰ সময়খিনিত মানে
0: বেছি ভাল, ৰাতিপুৱা
1: ৰাতিপুৱা যদি কিবা কাৰণত কৰিব পৰা নাই তেতিয়া আবেলিও নিশ্চয় পাৰে,
0: নিশ্চয় পাৰিব। তেওঁ মানে গধুৰ খাদ্য খোৱাৰ লগে লগে কৰিব
1: নালাগে,
0: গেপছ ৰাখিব লাগে।
1: হয়, এতিয়া ধৰক দুপৰীয়াৰ আহাৰ যদি তেওঁ দুটা বজাত গ্ৰহণ কৰিছে, তেনেহ'লে তাৰ পিছত কিমান সময়ৰ পিছত তেওঁ পাৰে?
0: তেওঁ পাঁচটামানৰ পৰা নিশ্চয় পাৰিব পাৰে।
1: হয়, মানে তিনি ঘণ্টাৰ পাছত,
0: তিনি ঘণ্টা, দুঘণ্টা, তিনি ঘণ্টা।
1: আৰু
0: যদি অ'টছ বা ৰুটি খায় তেতিয়াতো ইমান প্ৰব্লেম
1: কথা নাই। হয়, আৰু ধৰক সাজপাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে?
0: কমফৰ্টেবল,
1: কমফৰ্টেবল,
0: তেওঁ হাতখন দাঙোতে কেনেকুৱা কমফৰ্টেবল কৰি ফিল কৰিছেনে নাই, ভৰিখন মেলিব পাৰিছেনে নাই, তেনেকৈ উশাহ লওঁতে তেওঁ কমফৰ্টেবলি নিব পাৰিছেনে নাই উশাহটো।
1: কাৰণ বেছিকৈ ধৰক টান কাপোৰ পিন্ধিলে অসুবিধা,
0: জিন্স পিন্ধিব নালাগে,
1: নালাগে। হয়, পাইজ এনেকুৱা ধৰক পেৰেলেল পেণ্ট বা স্পৰ্টিং এনেকুৱা ধৰণৰ পিন্ধিলে ভাল হয়। হয় বাইদেউ, যিহেতু আপুনি 2010 চনৰ পৰাই এই যোগাসনৰ সৈতে জড়িত হৈ আছে, গতিকে আপোনাৰ তেনেকুৱা কোনো ধৰণৰ অভিজ্ঞতা আছে নেকি যে যোগাসনৰ জৰিয়তে এনেকুৱা মানুহ সলনি হৈ গৈছে, বা তেওঁ ধৰক এখন যিখন অশান্তিৰ সৃষ্টি কৰি থকা হওক বা ৰোগৰ ক্ষেত্ৰতেই হওক, তেনেকৈ আপুনি সলনি হৈ যোৱা কোনোবা ব্যক্তি আপোনাৰ জীৱনত আপুনি লগ পাইছে নিশ্চয়, তেনেকুৱা অভিজ্ঞতা অকণমান কওকচোন?
0: হয়, বহুত পাইছোঁ মই, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তেনেকুৱা বহুতখিনি পাইছোঁ। আৰু কিছুমান আনকি মই এনেকুৱা পাইছোঁ, তেওঁ মেণ্টেলি বহুত ডিপ্ৰেশ্যনলৈ গুচি গৈছিলে, ৰিহাব চেণ্টাৰলৈ যাব লগা হৈছিলে। অলপতে এগৰাকী, মই নামটো ডিব্ৰুগড়ৰ ফালৰ, নামটো নকওঁ, তেখেতৰ বাচ্চা এটা আছে, তেওঁ 12 বছৰ ধৰি এটা হেৰিত ভুগি আছিলে। তো মানে মাহেকীয়াসকল, মাহেকীয়া যিটো সমস্যা থাকে সেইটো আছিলে আচলতে, তেওঁ 12 বছৰ পেইন আছিলে, আৰু লেবাৰ পেইন হয় প্ৰতি মাহে,
1: হয়
0: প্ৰতি মাহে তেওঁ মানে হস্পিটেলাইজ হ'ব লগা হয়, 15-20 দিনলৈ প্ৰতি মাহে তেওঁৰ মানে ব্লিডিং হৈ থাকে, গতিকে সেইটোৱে তেওঁক এটা বেলেগ ধৰণৰ স্থিতিলৈ লৈ গৈছিলে, ট্ৰিটমেণ্টো কৰি আছিলে। তেনেকৈ তেনেকৈ যাওঁতে হয়তো তেওঁৰ বহুতখিনি মানসিক অশান্তিৰ সৃষ্টি হৈছিলে 12 বছৰ ধৰি। আৰু তেওঁ লাষ্ট টাইমত মোক, 2 বছৰ আগতে তেওঁ মোক কণ্টেক্ট কৰিছিল ফেচবুকত পাই, তেতিয়া মানে কৈছে, বাইদেউ মোৰ তাত, আপোনাৰ তাত মই শিকিব বিচাৰোঁ। তেতিয়া মানে কি, যোগাটো মানুহে সাধাৰণতে আসন বুলিয়ে জানে বা কম্পিটিশ্যন কিবা এই বুলিয়ে জানে, মোৰ যে আধ্যাত্মিকতাৰ লগত জড়িত সেইটো তেওঁ জানা নাছিলে, বা পিছে আসন কৰিলে ভাল পাম। মোৰ আকৌ বেছি প্ৰেছাৰ দিয়া অভ্যাসো নাই, গতিকে মই কৈছিলোঁ হ'ব শিকিবা। গতিকে সেনেকৈ দুবছৰ তাইৰ পাৰ হৈ গ'ল, বস্তুটো বেছি হৈ গ'ল। তাৰপিছত এদিন বাইকৰ পৰা হাজবেণ্ডৰ লগত গৈ থাকোঁতে জাপ মাৰি দিলে, মানে এনেকুৱা স্থিতি হৈ গ'ল, কি কৰে গম নাপায়,
1: গম নাপায়,
0: বাইকৰ পৰা জঁপিয়াই দিলে, তেনেকুৱা হ'ল। তাৰপিছত ভাল হ'ল যেনে তেনে, তাৰপিছত ৰিহাব চেণ্টাৰত যাবলৈ ওলাল। তেতিয়াই তাই ৰাতি মোলৈ মনত পৰিলে, মেছেজ কৰিলে, বাইদেউ মই শিকিব বিচাৰোঁ, বোলো শিকিবা। পিছদিনাখন কল কৰিলে, বাইদেউ মই শিকিব বিচাৰোঁ আপোনাৰ, মই শিকিমেই, মানে আজিৰ পৰা পাৰিম নেকি। তেওঁৰ মই টোনটোতে, কাৰণ মই 10 চনৰ পৰাই কৰি আহিছোঁ, মানুহৰ টোনেও কথা কয়,
1: মানসিক স্থিতিটো আপুনি বুজি পাই
0: হয়, যদি মানে কাৰোবালৈ কথা পাওঁতো বা এনেকুৱা এটা স্থিতি আহিয়ে যায়, মানে যোগ আৰু আধ্যাত্মিকতাৰ পাৱাৰ বহুত বেছি, কাৰোবাৰ কথা পাতি আছোঁ ন, তেওঁৰ মনৰ স্থিতিটো আমি ধৰিব পাৰোঁ, তেওঁৰ শৰীৰ মন চকু দেখিলে তেওঁৰ ভিতৰৰ স্থিতিটো ধৰিব পাৰিম।
1: আইদেউসকলো আপোনাৰ এইখিনি কথা শুনি নিশ্চয় উপকৃত হৈছে। বাইদেউ তেনেহ'লে আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ,
0: শুভেচ্ছা জনালোঁ আৰু ধন্যবাদ জনাইছোঁ বহুতো।
1: হয় আইদেউসকল, ইমান পৰে এগৰাকী যোগবিদ ডক্টৰ ৰেখামণি দাসৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ আয়তী আমি ইমানতে সামৰিছোঁ, নমস্কাৰ।
2: আয়তী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। আজি সন্ধ্যাৰ অনুষ্ঠান প্ৰচাৰণত কাৰ্যকক্ষৰ দায়িত্বত আছিল ৰীমামণি ভূঞা বৰা, নিয়ন্ত্ৰণ কক্ষত আছিল পি কে ৰাজা আৰু আশীষ মজুমদাৰ। এতিয়া সময় নিশা 10 বাজি যোৱাৰ লগে লগে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই জ্যোতি হাজৰিকাই শ্ৰোতাৰ পৰা বিদায় লৈছোঁ। FM বেণ্ডৰ 102.7 MHz কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব 5:50 বজাত। শুভৰাত্ৰি, জয় হিন্দ।